এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। আজি বৃহস্পতিবাৰ, অসমীয়া লেখেৰে 1948 চনৰ জেঠ মাহৰ আজি 20 দিন আৰু ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 4 তাৰিখ। পুৱা 5:50 যোৱাৰ লগে লগেই সমূহ শ্ৰোতালৈ সুপ্ৰভাত জনাই আৰম্ভ কৰিছোঁ আকাশবাণী নগাঁও কেন্দ্ৰৰ আজিৰ অনুষ্ঠান। ষ্টুডিঅ'ত এয়া মই ৰাহুল দেৱ বৰদলৈ। মোৰ সৈতে কাৰ্য সম্পাদন কক্ষত আছে ৰীতা শইকীয়া আৰু নিয়ন্ত্ৰণ কক্ষত প্ৰদীপ কুমাৰ।

আকাশবাণী নগাঁও, এতিয়া 6 বজাত হিন্দী আৰু 6:05 ইংৰাজী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

খন্তেক পিছতেই 6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা, 6:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান শুনিবলৈ পাব উস্তাদ বৰে গোলাম আলী খানৰ কণ্ঠত ঠুমৰি ৰাগ ভৈৰৱী। তাৰপিছতে শুনিবলৈ পাব প্ৰতিভা দেৱীৰ কণ্ঠত কেইটিমান বৰগীত। 7:00 নিয়োগ বাতৰি, 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

সুপ্রভাত, অনুষ্ঠানটি নিবেদন করা হব 7:15। 7:30 গীতর অনুষ্ঠান মূর্ছনা, 8 সমাচার প্রভাত, 8:15 মর্নিং নিউজ আকাশবাণী দিল্লী কেন্দ্রের পৰা, 8:30 গীতিমালিকা, 9 পুৱাৰ আঞ্চলিক বাতৰি, 9:15 জিলাৰ ৰেহৰূপ আকাশবাণী গুৱাহাটী কেন্দ্রৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। ৰেডিঅ' আত্মকথা সোৱৰণীৰ বালিচৰ এই অনুষ্ঠানটি শুনিবলৈ পাব 9:20। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব অৰুণ শৰ্মাৰ লগত হোৱা কথা বতৰাৰ দ্বিতীয় খণ্ড। অসমীয়া গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব 9:50। 10 ৰাইজৰ পদূলিত আকাশবাণী, এই অনুষ্ঠানটিৰ পিছতে শুনিবলৈ পাব প্ৰণতি বৰুৱা আৰু লোহিত গগৈৰ কণ্ঠৰ কেইটিমান গীত। 11:00 পৰা বিয়লি 4:29 আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

বিয়লি 4:30 যুবক যুবতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ। 5:00 হিন্দী বাতৰি, 5:05 পৰা 5:15 বিবিধ ভাৰতীয় অনুষ্ঠান, 5:15 অসমীয়া বাতৰি, 5:45 শিক্ষকৰ অনুষ্ঠান, 6:00 অসমীয়া বাতৰি।

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। কৃষকবাণী অনুষ্ঠানটি শুনিবলৈ পাব 6:10।

এটি বৃন্দগীত শুনিবলৈ পাব 7:05। 7:10 শুনিবলৈ পাব ভাৰত চৰকাৰৰ 12 বছৰ উপলক্ষে যুগুতোৱা এটি বিশেষ অনুষ্ঠান আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। ৭:45 গীতৰ অনুষ্ঠান সুৰলহৰি। 8:00 অসমীয়া মুখ্য বাতৰি। 8:02 যুৱৰাগিনী। 8:32 শুনিবলৈ পাব অসমীয়া গীতৰ অনুষ্ঠান। 8:45 সমাচাৰ সন্ধ্যা। 9:00 News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:15 শুনিবলৈ পাব অসমীয়া গীতৰ অনুষ্ঠান। 9:25 নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:30 শুনিবলৈ পাব এখনি নাটক শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট, ৰচনা ভৱেন্দ্ৰনাথ শইকীয়াৰ। আজি শুনিবলৈ পাব নাটকখনিৰ দ্বিতীয় খণ্ড। এয়াই আছিল আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সূচী। এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz-ত। এতিয়া আগবঢ়াইছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা শুনিৰে আজিৰ অনুষ্ঠানত ক্ৰমে ৰূপজ্যোতি ওজাৰ কণ্ঠত মাধৱদেৱ বিৰচিত বৰগীত, সবিতা ডেকাই গোৱা লোকগীত আৰু শেষত ভক্তিমূলক গীত শুনিলে নন্দিতা শৰ্মাৰ কণ্ঠত। ভক্তিমূলক গীতৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টছত। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক উস্তাদ বৰে গোলাম আলী খানৰ কণ্ঠত ঠুমৰি ৰাগ ভৈৰৱী।

শ্ৰোতা ইমানপুৰে উস্তাদ বৰে গোলাম আলী খানৰ কণ্ঠত ঠুমৰি ৰাগ ভৈৰৱী শুনিলে। এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz-ত। এতিয়া শুনোৱা হওক প্ৰতিভা দেৱীৰ কণ্ঠত বৰগীত।

শ্ৰোতা ইমানপুৰে প্ৰতিভা দেৱীৰ কণ্ঠত শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত দুটি বৰগীত শুনিলে।

আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগ নম্বৰ 9435053214। আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz। এতিয়া 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ভেনিজুৱেলা ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছৰ সৈতে নতুন দিল্লীত আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন শ্বিলঙত অনুষ্ঠিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীত লাও গণৰাজ্য উপ প্ৰধানমন্ত্ৰী থংচাভান ফোমভিন হানেৰ সৈতে 10ম ভাৰত লাও পিডিআৰ আয়োগৰ বৈঠকত যুটীয়াভাৱে অধ্যক্ষতা কৰে। বাৰাণসীত আজি আৰু কাইলৈ ব্ৰিক্ছ সাংস্কৃতিক কৰ্মগোটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব আৰু মহিলা ছাফ ফুটবল প্ৰতিযোগিতাত ভূটানক 1-0 পৰাস্ত কৰি ভাৰতে ফাইনেলত স্থান লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ভেনিজুৱেলা ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছৰ সৈতে নতুন দিল্লীত আলোচনাত মিলিত হ'ব। এই আলোচনা কালত ভাৰত আৰু ভেনিজুৱেলাৰ সম্পৰ্কৰ বিভিন্ন দিশসমূহ সামৰি লোৱাৰ লগতে ইন্ধন সুৰক্ষা, বাণিজ্য আৰু বিনিয়োগ, ভেষজ উদ্যোগ, স্বাস্থ্যসেৱা, পৰিবহণ আৰু নবীকৰণযোগ্য শক্তিকে ধৰি কেইবাটাও বিষয়ত সহযোগিতা বৃদ্ধিৰ বিষয়ে চিন্তা চৰ্চা কৰা হ'ব। উল্লেখযোগ্য যে 5-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে দেশখনৰ বৈদেশিক পৰিক্ৰমা, অৰ্থনীতি আৰু বিত্ত, বিজ্ঞান আৰু প্ৰযুক্তি, যোগাযোগ আৰু তথ্য তথা পৰিবহণ মন্ত্ৰীৰে গঠিত এটা দলো আহিছে। ইয়াৰ আগেয়ে শ্ৰীমতী ৰড্ৰিগছে 2015 চনত দেশখনৰ বিদেশ মন্ত্ৰী হিচাপে আৰু 2019, 2023, 2024 আৰু 2025 চনত উপ

0: ৰাষ্ট্ৰপতি হিচাপে ভাৰত ভ্ৰমণ কৰিছে। উল্লেখযোগ্য যে শক্তি আৰু বিনিয়োগৰ ক্ষেত্ৰত ভাৰত ভেনিজুৱেলা গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ভাৰত ভেনিজুৱেলাৰ সৈতে বিভিন্ন খণ্ডত সহযোগিতাত আৰু গ্ল'বেল ছাউথৰ প্ৰতি সমৰ্পিত আৰু অংশীদাৰী মনোভাৱেৰে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখি আহিছে। উত্তৰ পূব পৰিষদৰ 71 সংখ্যক পূৰ্ণাংগ অধিৱেশন আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীয়ে লাভ কৰা অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত আৰু হস্তশিল্প সন্দৰ্ভত উপস্থাপন কৰা হ'ব। এই অধিৱেশনত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি আৰু অংশীদাৰসকলৰ মাজত উন্নয়নৰ লক্ষ্য সন্দৰ্ভত উমৈহতীয়া মতামত গঢ়ি তোলাৰ লগতে সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰাৰ প্ৰয়াস কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলক 2047 চনৰ ভিতৰত অৰ্থনৈতিক উন্নয়ন, যোগাযোগ, উদ্ভাৱন, বহন ক্ষমতা আৰু সাংস্কৃতিক সমৃদ্ধি প্ৰাণৱন্ত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উত্তৰ পূব ভৱিষ্য পৰিকল্পনা 2047 সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হ'ব। উল্লেখযোগ্য যে 1971 চনৰ উত্তৰ পূব পৰিষদ আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূব পৰিষদে সমগ্ৰ অঞ্চলটোৰ পৰিকল্পনা গ্ৰহণৰ ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তৃপক্ষ হিচাপে কাম কৰি আহিছে। এই পৰিষদে অঞ্চলটোত সমন্বিত উন্নয়ন আৰু সহযোগিতামূলক যুক্ত ৰাষ্ট্ৰীয়বাদ শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। আজিৰ অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ডোনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰ, উত্তৰ পূবৰ আঠখন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীত লাও গণৰাজ্য উপ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্ৰী থংছাভান ফোমভিহানেৰ সৈতে 10ম ভাৰত লাও PDR আয়োগৰ বৈঠকত যুটীয়াভাৱে অধ্যক্ষতা কৰে। এই বৈঠকত দুয়োপক্ষই বাণিজ্য আৰু বিনিয়োগ, স্বাস্থ্য, ইন্ধন, ডিজিটেল যোগাযোগ, অংশীদাৰী উন্নয়ন, সামৰ্থ্য বৰ্ধন আৰু সংস্কৃতিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰে। তেওঁলোকে ভাৰত আছিয়ান সহযোগিতা বৃদ্ধিৰ বিষয়েও আলোচনাত মিলিত হয়। ডঃ জয়শংকৰে কয় যে ভাৰতে লাওজৰ সৈতে প্ৰাচীন সভ্যতা কালৰে পৰা নিকট সম্পৰ্ক ৰক্ষা কৰি আহিছে। দুই দেশৰ ৰামায়ণ আৰু বুদ্ধ দৰ্শনৰ উমৈহতীয়া ঐতিহ্য আছে বুলিও তেওঁ কয়। দেশ দুখনৰ পাৰস্পৰিক সম্পৰ্ক ঐতিহাসিক, গভীৰভাৱে সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সংযোগ জড়িত বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে 2024 চনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখন ভ্ৰমণ কৰাৰ সময়ত ভালেমান বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল। এই চুক্তিসমূহ পৰ্যালোচনা কৰাৰ বাবে দুয়োপক্ষই সুযোগ লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ লগতে ৰাজনৈতিক সহযোগিতা, অৰ্থনৈতিক আদান প্ৰদান, প্ৰতিৰক্ষা, উন্নয়নমূলক অংশীদাৰিত্ব, শিক্ষা, সাংস্কৃতিক বিনিময় আৰু বহুপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰতো আলোচনা কৰা হ'ব বুলি তেওঁ কয়।
1: Our relations go back in history. It is based on deep cultural and people-to-people linkages. Our own Prime Minister visited Lao PDR in October 2024. On that occasion, a number of agreements and MOUs were signed. And today, we have an opportunity to review them, to explore a wide-ranging agenda.
0: লাওৰ বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে এই বৈঠকে দুয়োপক্ষক দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশত হোৱা অগ্ৰগতি আৰু সাফল্যক চালি জাৰি চোৱাৰ সুযোগ দিব। তেওঁ কয় যে দুয়ো দেশে ভৱিষ্যতেও পাৰস্পৰিক সহযোগিতা সাৰ্থক কৰি তোলাৰ বাবে নিজৰ সম্পৰ্ক আগবঢ়াই নিয়াটো প্ৰয়োজন। তেওঁৰ এই ভ্ৰমণে ভাৰতৰ সৈতে বিগত 7 দশকজোৰা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিশ্বৰ অন্যতম প্ৰাচীন মহানগৰী তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি বাৰাণসীত পুনৰ ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হ'ব। G20 বৈঠকসমূহ সফলতাৰে অনুষ্ঠিত কৰাৰ পাছত আজি আৰু কাইলৈ বাৰাণসীত ব্ৰিক্ছ সাংস্কৃতিক কৰ্মগোটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব। চীন, ব্ৰাজিল, ইজিপ্ত, ইথিঅপিয়া, ইণ্ডোনেছিয়াকে ধৰি 11খন দেশৰ প্ৰতিনিধিয়ে এই বৈঠকত অংশ ল'ব। তদুপৰি বিভিন্ন ৰাষ্ট্ৰৰ কূটনীতিবিদ, নীতি প্ৰণেতা আৰু সাংস্কৃতিক বিশেষজ্ঞসকলো এই অনুষ্ঠানত উপস্থিত থাকিব। যোগে বিশ্বজুৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁ আজি প্ৰথম বিশ্ব যোগাসন ক্ৰীড়া প্ৰতিযোগিতা 2026ত ভাৰ্চুৱেলি অংশ ল'ব। গুজৰাটৰ আহমেদাবাদত হ'বলগীয়া এই প্ৰতিযোগিতাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ যোগাভ্যাসকাৰীয়ে অংশ ল'ব। প্ৰধানমন্ত্ৰীয়ে এই প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোগাভ্যাসক ক্ৰীড়াৰ মৰ্যাদা প্ৰদানৰ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে। তেওঁ এই কাৰ্যসূচী আয়োজন কৰাৰ বাবে উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে শপত গ্ৰহণ কৰাৰ পাছত মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকত ৰাজ্যখনৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিনামূলীয়া বাছৰ ব্যৱস্থা কৰিবলৈ লোৱা সিদ্ধান্তৰ কথা ঘোষণা কৰে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ছাত্ৰ ছাত্ৰীসকলে পঞ্জীয়ন কৰি এই বিনামূলীয়া বাছ সেৱাৰ সুবিধা লাভ কৰিব পাৰিব। তেওঁ লগতে নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰা যুৱক যুৱতীসকলৰ নিয়োগৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে। শিৱকুমাৰে কয় যে ব্যক্তিগত খণ্ডত এই যুৱক যুৱতীসকলক নিয়োগ দিয়াৰ বাবে উৎসাহিত কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ্ণাটকত ক্ৰীড়া, সংস্কৃতি আৰু স্থানীয় কলা সম্পৰ্কীয় কাম কাজ বিকশাই তোলাৰ বাবে 10,000 ভাৰত জোৰো য়ুথ ক্লাব প্ৰতিষ্ঠা কৰা হ'ব বুলি ঘোষণা কৰে। প্ৰতিটো ক্লাবক 10,00,000 টকাকৈ আবণ্টন দিয়া হ'ব। দিল্লীৰ মালবীয়া নগৰৰ এটা অতিথিশালাত কালি পুৱা সংঘটিত অগ্নিকাণ্ডত 12 বিদেশী নাগৰিককে ধৰি মুঠ 21 লোকৰ মৃত্যু হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই ঘটনাত গুৰুতৰভাৱে আহত 49 লোকক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও 21 প্ৰাণহানি হয়। 8 লোকক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হয় আৰু বাকীসকল এতিয়াও চিকিৎসাধীন হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃতকৰ নিকট আত্মীয় 2,00,000 টকাকৈ আৰু আহতসকলক 50,000 দিয়া হ'ব বুলি ঘোষণা কৰিছে। মহিলা ছাফ ফুটবল প্ৰতিযোগিতাত কালি গোৱাৰ মাডগাঁৱত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত ভূটানক 1-0 পৰাস্ত কৰি ভাৰতে ফাইনেলত স্থান লাভ কৰিছে। খেলৰ 58 ছানভিদা নংৰুমে বিজয়সূচক গলটো দি ভাৰতক ফাইনেলত উপনীত কৰায়। 5 চেম্পিয়ন ভাৰতে অহা শনিবাৰে সন্ধিয়া 6:30 ডিফেণ্ডিং চেম্পিয়ন বাংলাদেশৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ'ব। ইয়াৰ আগে বাংলাদেশে নেপালক 2-1 পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ভেনিজুৱেলা ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেছৰ সৈতে নতুন দিল্লীত আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি উত্তৰ পূব পৰিষদৰ 73 পূৰ্ণাংগ অধিৱেশন শ্বিলঙত অনুষ্ঠিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি নতুন দিল্লীৰ লাও গণৰাজ্য উপ প্ৰধানমন্ত্ৰী থংছাভান পোম্পিহানেৰ সৈতে 10 ভাৰত লাও পি ডি আৰ আয়োগৰ বৈঠকত যুটীয়াভাৱে অধ্যক্ষতা কৰে। বাৰাণসীত আজি আৰু কাইলৈ ব্ৰিক্ছ সাংস্কৃতিক কৰ্মগোটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব আৰু মহিলা ছাফ ফুটবল প্ৰতিযোগিতা ভূটানক 1-0 পৰাস্ত কৰি ভাৰতে ফাইনেলত স্থান লাভ কৰিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
2: FM বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছো সুপ্ৰভাত।

শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছো আজিৰ সুপ্ৰভাত অনুষ্ঠান। নৱকান্ত বৰুৱাই কৈছে, মুখৰ ঘাই কাম খোৱাটো জীৱন হিচাপে থাকিবলৈ শিকায় আৰু মানুহ হৈ থাকিবলৈ শিকায়। আজি বৃহস্পতিবাৰ, 1948 শকাব্দৰ জেঠ মাহৰ 20 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 4 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:45:34 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:06:27। আজি কৃষ্ণা চতুৰ্থী। অসমীয়া সাহিত্য আলোচনী আবাহনৰ প্ৰতিষ্ঠাপক সম্পাদক দীননাথ শৰ্মা চিকিৎসা ব্যৱসায়ৰ জৰিয়তে ধন সম্পদ সঞ্চয় কৰাৰ পথ এৰি তেখেতে ভাৰতীয় স্বাধীনতা আন্দোলনত নিজকে সমৰ্পণ কৰিছিল। লগতে

0: এক নতুন দিশ আৰম্ভ কৰে। আবাহনৰ এটা বিশেষ শিতান আছিল বিজ্ঞান সাহিত্য সম্পৰ্কীয়। ইয়াৰ ফলত অসমীয়া সাহিত্যত বৈজ্ঞানিক মনোভাৱ আৰু আধুনিক চিন্তাধাৰাৰ বিকাশ ঘটিছিল। চিৰকিশোৰ মনৰ দীননাথ শৰ্মাৰ উল্লেখযোগ্য গ্ৰন্থ দুখন হৈছে ছোভিয়েট বিপ্লৱ আৰু অসমীয়া সাহিত্য আৰু ভাৰত ৰুচ কাহিনী। ইয়াৰে প্ৰথমখন গ্ৰন্থৰ বাবে তেওঁ ছোভিয়েট লেণ্ড নেহৰু বঁটা লাভ কৰে। সাহিত্য, সমাজ আৰু চিকিৎসা এই তিনিওটা ক্ষেত্ৰতে অমূল্য অৱদান আগবঢ়োৱা দীননাথ শৰ্মাৰ মৃত্যু হৈছিল 1978 চনৰ আজিৰেই 4 জুন তাৰিখতে। বৰ্তমান সময়ত খাদ্যৰ নাটনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে খাদ্যৰ সুৰক্ষাৰ নিমিত্তে এক নতুন কৌশল অৱলম্বন কৰা হৈছে। সেয়া হৈছে বহনক্ষম খাদ্য ব্যৱস্থাপনা। ই এনে এক কৌশল যিয়ে পৰিৱেশৰ ক্ষতি নকৰাকৈ প্ৰাকৃতিক সম্পদৰ সুৰক্ষা নিশ্চিত কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে খাদ্যৰ নাটনি নোহোৱাকৈ সকলোৰে বাবে পুষ্টিকৰ খাদ্যৰ যোগান ধৰে। বহনক্ষম খাদ্য ব্যৱস্থাপনাৰ সম্পৰ্কত আমাক আজি কিছু কথা জনাইছে নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ আশফিকা ইছলামে।
1: আমি যিটো পুষ্টিকৰ খাদ্য খাওঁ সকলোৱে, সেই পুষ্টিকৰ খাদ্যটো আমাৰ যিখিনি খেতিয়কে সেই খেতিটো কৰাৰ কাৰণে আমি আজি এই খাদ্যটো আমাৰ প্লেটত পাইছোঁ, বা তাৰ উপৰিও আমাৰ যিটো দৈনন্দিন আমাৰ যিটো ৰুচি হয় আমাৰ সেইখিনি সুৰক্ষা কৰি তাৰ উপৰিও আমাৰ যিখিনি থলুৱা খাদ্য এই সকলোখিনি মিলি আমি যেতিয়া এটা খাদ্য খাওঁ বা আমি এখন প্লেটত যেতিয়া আমি সকলোখিনি খুব সুষম আহাৰ এটা আমি খাওঁ সেইটোক আচলতে ছাষ্টেইনেবল ফুড ছিষ্টেম বুলি ক'ব পাৰি। আমি বহুত ধন্য যে আমাৰ অসমত খুব সাৰুৱা আমি মাটিত বসবাস কৰোঁ, আমাৰ খুব সাৰুৱা মাটিৰ ফচল আমি খাবলৈ পাওঁ আৰু এই সাৰুৱা মাটিত হোৱা প্ৰত্যেকটো বস্তুৱে আমাক এটা দৈনন্দিন খুব সুন্দৰ এটা জীৱন দিছে আৰু খুব এটা সুন্দৰ খাদ্য প্ৰণালী মেইনটেইন কৰি থাকিব পাৰোঁ আৰু আমি খুব সুষম আহাৰ খাবলৈ সুযোগ পাওঁ। আৰু এই যোনটো ছাষ্টেইনেবল ফুড ছিষ্টেমটো, এই গোটেই খাদ্য প্ৰণালীটো আমাৰ বজাই ৰখাত কিন্তু বহুত বস্তুৰ হাত আছে যিখিনি আমি সদায় মনত ৰাখিব লাগিব। প্ৰথম কথা হৈছে আমাৰ কেনেকুৱা ধৰণৰ শস্যৰ প্ৰডাকশ্যন হৈছে। আমি মন কৰিব লাগিব যে আমি থলুৱা জাতীয় যোনবোৰ আমাৰ ট্ৰেডিশ্যনেল যিবোৰ আগৰ পুৰণিগত যিখিনি আমাৰ ধান বা বীজ যোনখিনি চলি আহিছে বা যিখিনি ভেৰাইটি চলি আহিছে, আমি যিয়ে নাখাওঁ যিখিনি আমাৰ থলুৱা যুগ যুগ ধৰি পেলাই অসমত চলি আহিছে, আমি সেই তেনেকুৱা ধৰণৰ খাদ্যবোৰ খাবলৈ চেষ্টা কৰিব লাগিব। আৰু দ্বিতীয়তে আমি মনত ৰাখিব লাগিব যে আমি কেনেকুৱা ধৰণৰ কেমিকেল ফাৰ্টিলাইজাৰ বা আমি কেনেকুৱা ধৰণৰ পেষ্টিচাইডৰ ব্যৱহাৰ কৰিছোঁ। আমি গোটেই খেতি খিনি আমি অকণমান অৰ্গেনিক পদ্ধতি নেচাৰেল ফাৰ্মিঙৰ নিচিনাকৈ আমি কৰিব পাৰিছোঁ নে নাই, বা আমি ইণ্টিগ্ৰেটেড ফাৰ্মিং বুলি যোনটো কয়, আমি ধৰি লওক ধানৰ খেতি কৰিছোঁ লগতে যদি আমি মাছো এৰিছোঁ, তেনেকুৱা ধৰণৰ ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰ ছিষ্টেমত আমি খেতি কৰিছোঁ নেকি, এইখিনি কথা কিন্তু আমি মন কৰিব লাগিব। আৰু এই ছাষ্টেইনেবল ফুড ছিষ্টেমটো ছাষ্টেইন হ'বলৈ হ'লে ক্ৰপ প্ৰডাকশ্যনৰ লগতে কিন্তু আমি আমাৰ পৰিৱেশৰ সংৰক্ষণৰ কথাও ভাবিব লাগিব। আমাৰ মাজত আৰ্বানাইজেশ্যন হোৱাৰ লগত আমাৰ যোনটো ইক'চিষ্টেমটো আমি ছাপোৰ্ট কৰিব পাৰোঁ সেইখিনি কথা কিন্তু আমি মন কৰিব লাগিব। তৃতীয়তে আমি যোনটো ক্লাইমেট ৰেজিলিয়েণ্ট এগ্ৰিকালচাৰ, মানে আমি যিটো আমাৰ এতিয়া যেনেকৈ বানপানী হৈছে সেইটো ৰোধ কৰা কিছুমান ৰোধ কৰিব পৰা বা সেই ফ্লাড টলাৰেণ্ট কিছুমান আমাৰ খেতি কৰিব পাৰি, সেই খেতিত তেনেকুৱা ধৰণৰ ৰেজিষ্টেণ্ট ধান থাকে, তেনেকুৱা ধান আমি খেতি কৰিব লাগিব। তাৰ উপৰিও এতিয়া বৰষুণৰ দিন বাৰিষাত আমি যোনটো বৰষুণৰ পানী হয় সেই পানীটো আমি হাৰ্ভেষ্ট কৰিব লাগিব। আমি কিছুমান খাদ্য গোটেই বছৰে এভেইলেবল পাই থাকোঁ, এই সংৰক্ষণটোত আমি কিন্তু খুব গুৰুত্ব দিব লাগিব, কাৰণ অহা গোটেই দিনবোৰত আচলতে আমি কিছুমান বস্তু সংৰক্ষণ কৰিলেহে আমি পাম তেনেকুৱা ধৰণৰ এটাও সম্ভাৱনা আছে। এতিয়া দেখা যায় অসমত বহুত খেতিয়কৰ কম কম মাটি আছে, আমি খেতিবোৰ এনেকুৱা ধৰণে কৰিব লাগিব যাতে আমি ক্লাষ্টাৰত খেতিবোৰ কৰোঁ, আমি বহুত কেইজন খেতিয়ক একেলগে গোট হৈ আমি একেলগতে সেই সৰু সৰু মাটিবোৰ একেলগ কৰি পেলাই এটা ডাঙৰ খেতি, একে ধৰণৰ খেতি আমি কৰিবলৈ চেষ্টা কৰিব লাগিব। এই সকলোখিনি যদি আমি কৰিব পাৰোঁ তেতিয়া এটা নিশ্চিতভাৱে ছাষ্টেইনেবল ফুড ছিষ্টেম এটা হ'ব, আৰু এই সকলোখিনি

0: খাদ্য যে আমাৰ ভালকৈ ইউজ হৈছে বা আমাৰ ভালকৈ কোনো নষ্ট নোহোৱা সকলোখিনি খাদ্য যিখিনি প্ৰডাকশ্যন হৈছে সেইখিনি কনজামশ্যনো হৈছে বুলি আমি ধৰিব পাৰিম আৰু আমি মানৱ জাতিৰ হিচাপে আমি সফল হ'ম বুলি মই ভাবোঁ।
1: আজি আন্তৰ্জাতিক শিশু নিৰ্যাতন বিৰোধী দিৱস। শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ পৰা শিশুক সুৰক্ষিত কৰা আৰু সজাগতা সৃষ্টি কৰাই হৈছে এই দিৱসৰ মূল উদ্দেশ্য। শিশুৰ বিৰুদ্ধে হিংসা আৰু নিৰ্যাতন প্ৰতিৰোধ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ উদ্যোগত কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শিশুৰ অধিকাৰ ৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ কনভেনশ্যন অন দ্য ৰাইটছ অৱ দ্য চাইল্ড চমুকৈ CRC কাৰ্যকৰী কৰা হৈছে। নিৰীহ শিশুৰ ওপৰত হোৱা অত্যাচাৰ, বিশেষকৈ যুদ্ধ বিগ্ৰহ বা সশস্ত্ৰ সংঘাতৰ ফলত ক্ষতিগ্ৰস্ত শিশুসকলৰ অধিকাৰক লৈ বিশ্বজুৰি সজাগতা সৃষ্টি কৰা হয়। শিশু নিৰ্যাতন প্ৰতিৰোধ কৰিবলৈ আৰু কোনো শিশু যাতে নিৰ্যাতনৰ বলি নহয় তাৰ বাবে সমাজৰ সকলো স্তৰৰ সজাগতা অতি প্ৰয়োজনীয়। প্ৰিয় শ্ৰোতা, আহকচোন এইখিনিতে শুনো জয়ন্ত হাজৰিকাৰ কণ্ঠৰ।

দক্ষিণ পশ্চিম প্ৰশান্ত মহাসাগৰৰ ফিজি দ্বীপপুঞ্জৰ উত্তৰে তিনিটা মূল দ্বীপপুঞ্জক লৈ গঠিত অষ্ট্ৰেলিয়া মহাদেশৰ এখন দ্বীপ ৰাষ্ট্ৰ টুংগা। এই দ্বীপপুঞ্জ তিনিটা হ'ল টুংগা টাপু, হাপাই আৰু ফাফাও। দ্বীপ ৰাষ্ট্ৰখনত সৰু বৰ 150টা দ্বীপ আছে। ইয়াৰে মাত্ৰ 37টাতহে জনবসতি আছে। নাৰিকল আৰু নানা ঢেকীয়াজাতীয় উদ্ভিদ অঞ্চলটোত প্ৰচুৰ পৰিমাণে পোৱা যায়। মাজে মাজে প্ৰচণ্ড সামুদ্ৰিক ধুমুহাই অঞ্চলটোত বিপৰ্যয়ৰ সৃষ্টি কৰে। দেশখনৰ অধিবাসীসকল টুংগান নামে পৰিচিত। তেওঁলোকৰ অধিকাংশই খ্ৰীষ্টান। টুংগাৰ অৰ্থনীতি কৃষি নিৰ্ভৰ। মৎস্যপালন টুংগানসকলৰ এক উল্লেখযোগ্য জীৱিকা। পৰ্যটন আৰু নাৰিকলজাত দ্ৰব্য দেশখনৰ উল্লেখযোগ্য শিল্প। 1616

0: চনত ওলন্দাজসকলে প্ৰথমে এই দ্বীপপুঞ্জ আৱিষ্কাৰ কৰে। 1779 চনত ইংৰাজ সমুদ্ৰ অভিযাত্ৰী কেপ্টেইন জেমছ কুকে ইয়াক ফ্ৰেণ্ডলি আইলেণ্ডছ বুলি নামকৰণ কৰে। 1831 চনত টুংগাত ৰাজতন্ত্ৰ প্ৰতিষ্ঠা হয়। 1900 চনত এই দ্বীপপুঞ্জ ব্ৰিটিছৰ ৰক্ষণাধীন হয়। উল্লেখযোগ্য যে 1970 চনৰ আজিৰে 4 জুন তাৰিখতেই টুংগাই স্বাধীনতা লাভ কৰে। ভাৰতৰ এগৰাকী সংগীতজ্ঞ, নেপথ্য কণ্ঠশিল্পী, সংগীত পৰিচালক, অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক এছ পি বালসুব্ৰমণিয়ম। তেওঁ ঘাইকৈ তেলেগু, তামিল, কন্নড়, হিন্দী আৰু মালয়ালম চলচ্চিত্ৰ জগতৰ লগত জড়িত আছিল। তেওঁ 16টা ভাৰতীয় ভাষাত প্ৰায় 40,000তকৈ অধিক গীতত কণ্ঠদান কৰিছে। স্বকীয় প্ৰকাশভংগীৰ বাবে তেওঁ কন্নড়, তেলেগু, তামিল আৰু হিন্দী গীতত কণ্ঠদান কৰি শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পী শিতানত 6টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ইয়াৰ লগতে তেওঁ তেলেগু চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে 25টা অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক নন্দী বঁটা আৰু কৰ্ণাটক আৰু তামিলনাডু চৰকাৰৰ পৰা বিভিন্ন ৰাজ্যিক বঁটা আৰু সন্মান লাভ কৰিছিল। তদুপৰি তেওঁ শ্ৰেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পী শিতানত 1টা ফিল্মফেয়াৰ বঁটা আৰু 6টা ফিল্মফেয়াৰ দক্ষিণ বঁটা লাভ কৰিছে। 2012 চনত ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ NTR ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। 2016 চনত গোৱাত অনুষ্ঠিত ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁক বৰ্ষশ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ ব্যক্তিত্বৰ ৰূপালী ময়ূৰ পদকেৰে সন্মানিত কৰা হয়। ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 2001 চনত দেশৰ 4ৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী আৰু 2011 চনত পদ্মভূষণ প্ৰদান কৰে। 2021 চনত মৰণোত্তৰভাৱে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ লাভ কৰা সংগীতজ্ঞ এছ পি বালসুব্ৰমণিয়মৰ জন্ম হৈছিল 1946 চনৰ এই 4 জুন তাৰিখতে। প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ ইতিহাসত আজিৰ দিনটো এই প্ৰসংগলৈ। 1039 চনৰ আজিৰ এই তাৰিখতেই জাৰ্মানীৰ সম্ৰাট দ্বিতীয় কনৰাডৰ মৃত্যু হৈছিল। অষ্ট্ৰিয়া আৰু হাংগেৰীৰ মাজত ট্ৰিয়ানন চুক্তি শীৰ্ষক এক চুক্তি সম্পাদিত হৈছিল 1920 চনৰ আজিৰেই 4 জুন তাৰিখতে। 1955 চনৰ আজিৰ এই তাৰিখতেই ভাৰত আৰু ৰাছিয়াৰ মাজত পোনপটীয়া টেলিফোন সংযোগ স্থাপন হয়। প্ৰিয় শ্ৰোতা, সংসাৰত গাৰ বলেৰে বা শক্তিৰে সংগ্ৰহ কৰিব নোৱাৰা বস্তু হ'ল জ্ঞান। জ্ঞান আৰ্জিবলৈ একমাত্ৰ লাগে অধ্যয়ন। আজিৰ দিনটো সকলোৰে বাবে শুভ হোৱাৰ কামনাৰে মই জুৰিমণি গোস্বামী সুপ্ৰভাত অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।
1: সুপ্ৰভাত অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টছত। এতিয়া শুনোৱা হওক গীতৰ অনুষ্ঠান মূৰ্চনা। আজিৰ মূৰ্চনা অনুষ্ঠানত শুনোৱা হওক কেইটিমান হিন্দী বোলছবিৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে এয়া ফাগুন বোলছবিত আশা ভোছলেয়ে।

अखियों हाय हाय कोई अखियों जदारू पिला दे तो फिर मेरी

শ্ৰোতাই, মূৰ্ছনা অনুষ্ঠানটি শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 MHz-ত। অনুষ্ঠানত এয়া আশা ভোছলে, বোলছবি কাজল।

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো মৃণাল শৰ্মাৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা আৰু প্ৰযোজনা তৰুণ শৰ্মাৰ।

ছাহিৰুদ্দিন আলী আহমেদৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰৰ শিল্পী মিনাৰ্ভা ফুকন, গীতটিৰ প্ৰযোজনা বিপুল বৰুৱাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
5: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
6: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনো আহক পুলক বেনাৰ্জীৰ কণ্ঠৰ গীত। গীতি লিখিছে নবীন চন্দ্ৰ বৰদলৈয়ে, সুৰ সংৰচনা মুকুল বৰুৱাৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অৰুণিমা ভৰালীয়ে লিখা আৰু ৰমেন চৌধুৰীয়ে প্ৰযোজনা কৰা এটি গীত। গীতটি গাইছে শিখা বৰাই।

0: जन जन का रखे ध्यान टीबी मुक्त भारत अभियान, जन जन का रखे ध्यान टीबी मुक्त भारत अभियान।
1: निक्षय मित्र तो हम सबका साथ निभाते, टीबी रोगी व परिजन को पोषण, जांच, इलाज और आजीविका संबंधी सहायता पहुंचाते। जब मिल जाएगा सबको अपना निक्षय मित्र तैयार, तब पक्की हो जाएगी हमारी जी और टीबी की हार।
2: निक्षय मित्र, इस अभियान ने एक बड़े चैलेंज से निपटने में टीबी के मरीजों की बहुत मदद की है। आपको जानकर हैरानी होगी, हमारे देश में 10-12 साल के बच्चे भी निक्षय मित्र बनकर टीबी के खिलाफ लड़ाई को आगे बढ़ा रहे हैं।
1: अधिक जानकारी के लिए नजदीकी आयुष्मान आरोग्य मंदिर जाएं। स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
3: প্ৰিয় শ্ৰোতা, আজি সন্ধিয়া 7:45ৰ পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানটিৰ অতিথি কণ্ঠশিল্পী ডাৱৰ হাজৰিকা আৰু কুঁৱলী হাজৰিকা, আঁতৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি এয়াৰ গুৱাহাটী ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব আজি সন্ধিয়া 7:45ত হেল্ল' যুৱবাণী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15ত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা। শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 56 কোটি টকা আবণ্টন। ডিমা হাছৰ বাবে জলবায়ু অনুকূল পথ প্ৰকল্পৰ শুভাৰম্ভ। মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ সকলো সদস্যৰ দৰমহা অহা ছমাহৰ বাবে 30% হ্ৰাসৰ সিদ্ধান্ত। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত শ্বিলঙত আজি উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। আৰু ডিব্ৰুগড়ৰ জ্যোতিষ্মান বৰুৱাৰ দিল্লীত অনুষ্ঠিত ৰাজ্যিক গ্ৰীষ্মকালীন মুকলি এথলেটিকছ প্ৰতিযোগিতাৰ লং জাম্পত সোণৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক নতুন দিল্লীত কৰা সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীলৈ উভতি আহিছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা মৰ্মে মুখ্যমন্ত্ৰীয়ে নতুন মন্ত্ৰীসকলক দায়িত্ব অৰ্পণ কৰিব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ দিনৰ 12:45ত শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। এই অনুষ্ঠানৰ অভ্যৰ্থনাৰ বাবে অসম অসামৰিক সেৱাৰ 8 গৰাকী বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত লৈছিল। মন্ত্ৰীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও আলোচনাত মিলিত হয়। শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে 56 কোটি টকা আবণ্টন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে জিলাখনৰ পথ উন্নয়নৰ প্ৰসংগ উল্লেখ কৰিছিল। ইয়াৰ পাছতে জিলাখনৰ পথ উন্নয়নৰ বাবে চৰকাৰে এই ধনৰাশি আবণ্টন দিয়ে বুলি পাথৰকান্দিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী কৃষ্ণেন্দু পালে প্ৰকাশ কৰে। কালি এই আবণ্টিত ধনৰাশিৰ ব্যৱহাৰ আৰু পথ উন্নয়ন প্ৰকল্পৰ ৰূপায়ণ সন্দৰ্ভত শ্ৰীভূমি জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকৰ পাছত শ্ৰীপালে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই পথ নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰা হৈছে।
5: আমাৰ শ্ৰীভূমি টাউনৰ ৰাস্তা, যিটো আমাৰ আগৰ 151 আৰু 37 নেশ্যনেল হাইৱে, ইয়াৰ ওপৰত বহুত হেভি ভেহিকলছ ফ্লাই কৰে, তাৰ কাৰণে ৰাস্তাৰ অৱস্থা বেয়া হৈছে। বৰষুণৰ টাইম অলপ পটলছ বেছি বেছি হৈছে। তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিছিলোঁ। মুখ্যমন্ত্ৰী মহোদয়ে দিল্লীত কথা পাতি 56 কোটি টকা চেংচন হৈছে আৰু ৰাস্তাৰ কাম সোনকালে ষ্টাৰ্ট হ'ব, টেণ্ডাৰ অলরেডি কল করা হয়েছে 15 জুনের ভিতর লাস্ট ডেট অফ টেন্ডার কামটা স্টার্ট হব। টাউনের ভিতর ম্যাক্সিমাম ঢালাই করে রাস্তা হব, যাতে এনেকা রাস্তাটা হব যাতে আগন্তু 50 ইয়ার্স মিনিমাম শ্রীভূমি টাউনের রাইজে একটা হকা পায়।

0: যাতে এটা শান্তিত থাকিব পারে, আৰু ভাল রোড যাতে এটা উপহার পায়, তার কারণে রাস্তাটো এনেকা কনস্ট্রাকশন হবে।
1: অসম চৰকাৰে ডিমা হাছৰ বাবে 3,875 কোটি টকা ব্যয় সাপেক্ষ জলবায়ু অনুকূল পথ নিৰ্মাণৰ পৰিকল্পনাৰ অংশ হিচাপে বিশেষ প্ৰকল্পৰ কালি শুভাৰম্ভ কৰে। বিশ্ব বেংকৰ সাহায্যপ্ৰাপ্ত পুঁজিৰে জিলাখনৰ পাহাৰীয়া পথ উন্নয়নৰ বাবে এই পৰিকল্পনা লোৱা হৈছে। কালি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এই প্ৰকল্পৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত বিশ্ব বেংকৰ প্ৰতিনিধি, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া, কাৰিকৰী বিশেষজ্ঞ, পৰামৰ্শদাতা আৰু অংশীদাৰসকল উপস্থিত আছিল। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত হৰ্মুজ প্ৰণালী বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দেশত সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিটিচি পৰিষদীয় চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুসৰি বিটিচিৰ সকলো কাৰ্যবাহী পাৰিষদ আৰু পাৰিষদসকলৰ দৰমহা অহা ছমাহৰ বাবে 30% হ্ৰাস কৰা হৈছে। কোকৰাঝাৰৰ বড়োলেণ্ড সচিবালয়ত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত বৈঠকৰ অন্তত কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে সাংবাদিকৰ আগত এই কথা সদৰি কৰে।
2: গুরুত্বপূর্ণ আমার কেবিনেট বৈঠক আছিল। ইয়াত আমি কেবাটাও বিষয়ত আলোচনা করছো। তার ভিতর আমি সিদ্ধান্ত লৈছো বিটিসির ভিতর মার্কেটস এন্ড ফেয়ার বিভাগত আমি নতুনকে কেবাটাও কেটেল মার্কেট স্থাপন করিম, আর বন্ধ হয়ে থাকা যিখিনি কেটেল মার্কেট আছিল সেবিলাক খোলার কারণে ইতিমধ্যে আমি আজির কেবিনেট বৈঠকে সিদ্ধান্ত ললে। আমার যিখিনি ল্যান্ড আর ল্যান্ড রেভিনিউ রিলেটেড বিষয় আছিল মাটি সম্পর্ক, আমি মাটি ল্যান্ডলেস মানুষ পট্টা দিয়ার কারণে যা কথা আমি যা নির্বাচনের আগত কমিট করা হয়েছিল তার উপর বিতংভাবে আমি আলোচনা করছো।
1: শ্রী বসুমতারীয়ে কয় যে ভূমিহীন লোকক ভূমির পট্টা প্রদানের বাবে প্রকৃত ভূমিহীন নাগরিকক চিনাক্ত করার বাবে মান্ডলিক সমিতি গঠনের সিদ্ধান্ত লওয়া হয়েছে। তেওঁ কয় যে বিটিসি অঞ্চলত নতুনকৈ গৌহাট স্থাপন করার উপরি বন্ধ হয়ে থাকা গৌহাটসমূহ পুনের মুক্তি করার বাবেও কালির বৈঠকত কার্যকরী সিদ্ধান্ত লওয়া হয়। কোকরাঝার চহরের চন্দ্রপাড়ার বিজুলিবাড়ীস্থিত আইটি পার্ক চৌহদত স্থাপন করা ব্যক্তিগত খণ্ডর স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় কর্তৃপক্ষক একটা চৌহদতে অনলাইন পরীক্ষা কেন্দ্র খোলার বাবে রাজহুয়া ব্যক্তিগত অংশীদারিত্বর অধীনত বিটিসির পরিষদীয় সরকারে লিজত দিয়া সিদ্ধান্ত গ্রহণ করা বলে শ্রী বসুমতারীয়ে জানিবলৈ দিয়ে। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত হস্তশিল্প, গাখীৰ, কণী, মাছ মাংসৰ উৎপাদনৰ স্বাৱলম্বিতা অৰ্জনক লৈ উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলে প্ৰতিবেদন দাখিল কৰিব। এই অধিৱেশনত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি আৰু অংশীদাৰসকলৰ মাজত উন্নয়নৰ লক্ষ্য সন্দৰ্ভত উমৈহতীয়া মতামত গঢ়ি তোলাৰ লগতে সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰাৰ প্ৰয়াস কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলক 2047 চনৰ ভিতৰত অৰ্থনৈতিক উন্নয়ন, যোগাযোগ, উদ্ভাৱন, বহন ক্ষমতা আৰু সাংস্কৃতিক সমৃদ্ধিৰ প্ৰাণৱন্ত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উত্তৰ পূব ভৱিষ্য পৰিকল্পনা 2047 সন্দৰ্ভতো এই বৈঠকত আলোচনা কৰা হ'ব। উল্লেখযোগ্য যে 1971 চনত উত্তৰ পূব পৰিষদ আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূব পৰিষদে সমগ্ৰ অঞ্চলটোৰ পৰিকল্পনা গ্ৰহণৰ ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তৃপক্ষ হিচাপে কাম কৰি আহিছে। এই পৰিষদে অঞ্চলটোত সমন্বিত উন্নয়ন আৰু সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদ শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈ আহিছে। আজিৰ অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ডোনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰ, উত্তৰ পূবৰ 8খন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। বিদ্যালয়ত ইণ্টাৰনেট সংযোগৰ ক্ষেত্ৰত দেশৰ শীৰ্ষৰ 3খন ৰাজ্যৰ ভিতৰত অসমে দ্বিতীয় স্থান লাভ কৰি শৈক্ষিক ক্ষেত্ৰখনত উল্লেখনীয় ৰূপান্তৰৰ সূচনা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে বিদ্যালয়ত ইণ্টাৰনেট সংযোগৰ বিকাশৰ ক্ষেত্ৰত শীৰ্ষৰ 3খন ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দিয়া কাৰ্যই বৃহৎ পৰিসৰৰ ৰূপান্তৰক প্ৰতিফলিত কৰিছে। তেওঁ লগতে বিগত 10 বছৰত ৰাজ্যৰ বিদ্যালয়সমূহত বিজুলী সংযোগ, কম্পিউটাৰৰ লভ্যতা, ছোৱালীৰ প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ আদি নিৰ্মাণৰ ক্ষেত্ৰতো উল্লেখনীয় সফলতা লাভ কৰে বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে শৈক্ষিক আন্তঃগাঁথনিৰ সুদৃঢ়কৰণ আৰু শিক্ষাৰ্থীৰ বাবে সম্ভাৱ্য সকলো ধৰণৰ সুযোগ বৃদ্ধি কৰিবলৈ গ্ৰামাঞ্চল আৰু অনুন্নত ঠাইসমূহত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ বাবে এই উন্নয়ন সম্ভৱ হৈছে। ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰৰ বিকাশৰ এয়া আৰম্ভণিহে বুলি উল্লেখ কৰি ড০ শৰ্মাই কয় যে বিজুলী সংযোগ, কম্পিউটাৰ, ছোৱালীৰ প্ৰস্ৰাৱগাৰ আৰু ইণ্টাৰনেটৰ সুবিধা NDA চৰকাৰৰ শাসনকালত যোৱা এটা দশকত হোৱা উন্নয়নৰ সূচক। উত্তৰ পূৰ্বাঞ্চলত নিয়োজিত সামৰিক বাহিনীৰ গোটসমূহলৈ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ যোগান সম্প্ৰসাৰণৰ বাবে যোৱা মঙলবাৰে ৰাষ্ট্ৰীয় সমবায় দুগ্ধ ফেডাৰেচন আৰু আছাম ৰাইফলছৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে অংশগ্ৰহণকাৰী সমবায়সমূহৰ বছৰি প্ৰায় 44 কোটি টকা উপাৰ্জন হ'ব বুলি আশা কৰা হৈছে। নতুন দিল্লীত স্বাক্ষৰিত এই চুক্তিয়ে বৰ্তমানৰ ব্যৱস্থাক সম্প্ৰসাৰিত কৰিব। ইয়াৰ অধীনত আমুল, নন্দিনী আৰু ৱাৰানাকে ধৰি বিভিন্ন সমবায়ে আছাম ৰাইফলছৰ গোটসমূহলৈ UHT গাখীৰৰ পৰা আৰম্ভ কৰি অন্য দুগ্ধজাত সামগ্ৰীও যোগান ধৰিব। ৰাষ্ট্ৰীয় সমবায় দুগ্ধ ফেডাৰেচনে প্ৰকাশ কৰা বিবৃতি অনুসৰি এই সম্প্ৰসাৰিত চুক্তিৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ 72টা সামৰিক গোটত সতেজ গাখীৰ আৰু মাখন উপলব্ধ হ'ব। ইয়াৰ উপৰি আমুলে পনীৰ আৰু মলভিত্তিক খাদ্য সামগ্ৰীও যোগান ধৰিব। প্ৰচাৰ ভাৰতীয়ে অসমৰ 4গৰাকী সত্ৰীয়া নৃত্যশিল্পীক টপ গ্ৰেডৰ স্বীকৃতি দিছে। টপ গ্ৰেড স্বীকৃতি লাভ কৰা শিল্পী 4গৰাকীৰ ভিতৰত সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত ৰাজ্যৰ বিশিষ্ট শিল্পী নৃত্যৰত্ন ৰামকৃষ্ণ তালুকদাৰ, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত শিল্পী অনিতা শৰ্মা, ডাঃ মীৰ নন্দা বৰঠাকুৰ আৰু ৰিঞ্জুমণি শইকীয়া আছে। টপ গ্ৰেড হৈছে এগৰাকী পৰিৱেশ্য শিল্পীক প্ৰদান কৰা সৰ্বোচ্চ সন্মান। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই চেতন ধীৰাচৰিয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখন সন্দৰ্ভতো আজি শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই ব্যক্তিগৰাকীৰ সৈতে যৌথ অংশীদাৰিত্বৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। জুবিন গাৰ্গৰ পৰা লুণ্ঠন কৰা ধনেৰে এই প্ৰতিষ্ঠানটো স্থাপন কৰাৰ অভিযোগত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে এই প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ আৰক্ষীক অনুমতি দিছিল। পবিতৰা অভয়াৰণ্যলৈ 2025-26 পৰ্যটন বৰ্ষত 35,242 পৰ্যটকৰ আগমন হৈছে। বিগত পৰ্যটন বৰ্ষত এই সংখ্যা আছিল 34,437। অভয়াৰণ্যখনৰ সূত্ৰই প্ৰকাশ কৰা মতে এই পৰ্যটন বৰ্ষত উদ্যানখনে 81,58,000 টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰিছে। এইবাৰ 676 গৰাকী বিদেশী পৰ্যটকে অভয়াৰণ্যখন ভ্ৰমণ কৰে বুলি কোৱা হৈছে। আৰক্ষী আৰু বিশেষ অভিযানকাৰী দলে গুৱাহাটী মহানগৰীত চলোৱা ধাৰাবাহিক অভিযানত পুনৰ সাফল্য অৰ্জন কৰিছে। পৃথকে পৃথকে চলোৱা কেইবাটাও অভিযানত 7জন মাদক দ্ৰব্যৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে 2জন পৰিমাণৰ হেৰইন আৰু ভাং জব্দ কৰা হয়। জ্যেষ্ঠ আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত কালি বিশেষ কাৰ্যবাহিনীয়ে চাংচাৰী ৰেল ষ্টেচনত অভিযানত শিলচৰ ৰঙীয়া এক্সপ্ৰেছেৰে আহি থকা এজন সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীজন বাক্সা জিলাৰ জয়দৰ আলী বুলি চিনাক্ত কৰা হৈছে। ইপিনে পশ্চিম আৰক্ষী জিলাৰ বিশেষ অভিযানকাৰী দল আৰু ভৰলুমুখ আৰক্ষীয়ে মাছখোৱাত চলোৱা অভিযানত দুলু আলী নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা চাবোনৰ বাকচত লুকাই ৰখা মাদক দ্ৰব্য উদ্ধাৰ কৰা হয়। একেদৰে পল্টন বজাৰ আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত আশা দাস, পূজা কছাৰী, ৰাজা সিং আৰু ফকীৰ চানালীক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা নিষিদ্ধ মাদক দ্ৰব্য ভৰ্তি 24টা টেমা জব্দ কৰা হয়। আৰক্ষীয়ে লগতে জি এছ ৰোডৰ শ্ৰীনগৰ অঞ্চলত অভিযান চলাই জয় কুমাৰ নামৰ এজন লোকক 2জন পৰিমাণৰ ভাংসহ গ্ৰেপ্তাৰ কৰে। ডিব্ৰুগড়ৰ বেজপথাৰৰ জ্যোতিষ্মান বৰুৱাই দিল্লীত অনুষ্ঠিত ৰাজ্যিক গ্ৰীষ্মকালীন মুকলি এথলেটিক্স প্ৰতিযোগিতাৰ লং জাম্পত সোণৰ পদক অৰ্জন কৰিছে। জ্যোতিষ্মানে কালি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত 6.85 মিটাৰ জঁপিয়াই স্বৰ্ণ পদক হস্তগত কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
3: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি অসমক দেশৰ সবাতোকৈ দ্ৰুতগতি বিকাশশীল ৰাজ্য আখ্যা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, ন্যায়াধীকৰণ চৰকাৰৰ কৰ্কটনা হাইকোৰ্টৰ, দিল্লীত পুনৰ বিধ্বংসী অগ্নিকাণ্ডত হোটেলতে জ্বলি গ'ল বিদেশীসহ 21জন লোক আদি বিভিন্ন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰীৰ তৎপৰতাত মিয়াৰ বেদখলৰ পৰা 1.75 হেক্টৰ ভূমি উদ্ধাৰ কৰা বাতৰিটো মৃত্যুমুখী পাভলৈ উভতিল সেউজ শোভা শিৰোনামাৰে নিয়মীয় বাৰ্তা কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বিদেশী বহিষ্কৰণক লৈ চলা ভেকু ভাওনা পুনৰ উন্মোচিত ন্যায়ালয়ৰ মজিয়াত চৰকাৰৰ কৰ্কটনা হাইকোৰ্টৰ শীৰ্ষক এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্য পৰিবহণ বিভাগৰ আবেদন কাৰ্যকৰী হলে গুৱাহাটী মহানগৰ সেৱা বাছৰ ন্যূনতম ভাড়া 15 টকা হোৱাৰ সম্ভাৱনা বুলি এটা বাতৰিক দৈনিক অগ্ৰদূত কাকতে বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে দাম বৃদ্ধিয়েই নহয়, ধন দিলেও পাবলৈ নোহোৱা হ'ব সাৰুৱা তেল শিৰোনামৰ এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম কাকতে মন্দাৰ গ্ৰাহত অৰ্থনীতি শিৰোনামেৰে বাতৰিটো পৰিৱেশন কৰিছে। অসমৰ স্মাৰ্ট নাৰীয়ে জিলিকাইছে ডিজিটেল ইণ্ডিয়া শিৰোনামৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতৰ শিৰোনাম ৰাজ্যত বাংলাদেশে ব্যাপক

0: গ্ৰহণ শেহতীয়াকৈ বাগবৰৰ পৰা গৈ শিৱসাগৰত থিতাপি। জাষ্টিছ বিপ্লৱ শৰ্মা পেনেল অন ক্লজ ছিক্স প্ৰচেছ অন টু ইমপ্লিমেণ্ট 40 ৰিকমেণ্ডেশ্যন শিৰোনামৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দালাই লামা ৰিচিভছ গ্ৰেমী এৱাৰ্ড এট ধৰমশালাৰ শীৰ্ষক এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক বাতৰিৰ মাজলৈ পুনৰ উভতি যাওঁ।
1: ধন্যবাদ জুলি শৰ্মা বৰুৱা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 36 ডিগ্ৰী আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা। শ্ৰীভূমি জিলাৰ পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 56 কোটি টকা আবণ্টন। ডিমা হাছাৰৰ বাবে জলবায়ু অনুকূল পথ প্ৰকল্পৰ শুভাৰম্ভ। মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ সকলো সদস্যৰ দৰমহা অহা ছমাহৰ বাবে 30% হ্ৰাসৰ সিদ্ধান্ত। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত শ্বিলঙত আজি উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। আৰু ডিব্ৰুগড়ৰ জ্যোতিষ্মান বৰুৱাৰ দিল্লীত অনুষ্ঠিত ৰাজ্যিক গ্ৰীষ্মকালীন মুকলি এথলেটিকছ প্ৰতিযোগিতাৰ লং জাম্পত সোণৰ পদক অৰ্জন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ। নমস্কার, জিলা রেহরূপ অনুষ্ঠানত আজি আপনাদের লই আহিছো নলবাৰী জিলা রেহরূপ। আমার হইতে আছে নলবাৰীৰ পৰা আমাৰ সংবাদদাতা রমেন কলিতা। ডিব্ৰুগড় জিলার মৰাণৰ পিছত নলবাৰী জিলাটো দ্বিতীয়টো জৰুৰীভাৱে ৰাজপথত যুঁজাৰু বিমান অৱতৰণ কৰিব পৰা স্থান নিৰ্মাণৰ প্ৰস্তুতি চলোৱা হৈছে। এই বিষয়ে আমাক সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
1: নলবাৰী জিলাৰ টিহু চকৰ পৰা মাধাপুৰালৈকে 5 কিলোমিটাৰ জোৰা ৰাষ্ট্ৰীয় ঘাইপথছোৱাত জৰুৰীভাৱে বিমান অৱতৰণ কৰিব পৰা স্থান হিচাপে নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। এই পথছোৱাৰ আশে পাশে কোনো ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিব পৰা নাযাব। নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে এই কথা প্ৰকাশ কৰিছে। এই সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ বিভিন্ন অৱস্থান সম্পৰ্কে বুজ লয়। পথছোৱাৰ আশে পাশে কোনো আন্তঃগাঁথনি নিৰ্মাণ নকৰিবলৈও সংশ্লিষ্টসকলকে নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে জিলা প্ৰশাসন আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াসকলে সেই স্থান পৰিদৰ্শন কৰি প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে।
0: নলবাৰীৰ দুগৰাকী বিশিষ্ট পণ্ডিতক অলপতে ন্যায় শিৰোমণি আৰু মীমাংসা কেশৰী উপাধি প্ৰদান কৰা হয়। এই বিষয়ে আমাক অধিক জনাইছে আমাৰ সংবাদদাতাই।
1: নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অলপতে আয়োজিত এক অনুষ্ঠানত অসমৰ দুগৰাকী বৰেণ্য সংস্কৃত পণ্ডিত ডক্টৰ মুকুন্দকাম শৰ্মাক ন্যায় শিৰোমণি আৰু ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাক মীমাংসক কেশৰী উপাধিৰে বিভূষিত কৰা হয়। শতবৰ্ষ অতিক্ৰম কৰা নলবাৰী কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবেলি অসমৰ এই দুগৰাকী বৰেণ্য সংস্কৃত পণ্ডিত ক্ৰমে দিল্লী উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ তথা শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পূৰ্বৰ কুলাধিপতি ডক্টৰ মুকুন্দকাম শৰ্মাক ন্যায় শিৰোমণি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ ভূতপূৰ্ব মুৰব্বী অধ্যাপক ৰাষ্ট্ৰপতিৰ বিশেষ সন্মানপ্ৰাপ্ত ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাক মীমাংস কেশৰী সন্মান প্ৰদান কৰে। কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ সভাপতি ডক্টৰ দিনমণি ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ প্ৰহ্লাদ আৰ যোশীয়ে। তেওঁ উদ্বোধনী ভাষণত নলবাৰীৰ সংস্কৃত শিক্ষাৰ চহকী পৰম্পৰাৰ বিষয়ে বক্তব্য আগবঢ়ায়। কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ সম্পাদক ডক্টৰ জয়ন্ত শৰ্মা শাস্ত্ৰীয়ে আগধৰা উপাধি প্ৰদান অনুষ্ঠানতে ডক্টৰ বসন্ত কুমাৰ দেৱগোস্বামী সম্পাদিত আৰু কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ দ্বাৰা প্ৰকাশিত স্বল্প মৎস্যপুৰাণ নামৰ অমূল্য গ্ৰন্থখন উন্মোচন কৰা হয়। কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ 33 সংখ্যক ত্ৰিবাৰ্ষিক সভাৰ লগত সংগতি ৰাখি এই উপাধি প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ নিমিত্তে গৱেষণামূলক কৰ্মৰে সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা নলবাৰী জিলাৰ কেইবাগৰাকী গৱেষকক সম্বৰ্ধনা জনোৱা হয়।
0: ছাত্ৰ ছাত্ৰীয়ে আধাতে বিদ্যালয় এৰা বা স্কুল ড্ৰপ আউট হ্ৰাস কৰিবলৈ নলবাৰী শিক্ষাখণ্ডত এটা অভিনৱ প্ৰথা

0: আগবঢ়োৱা হৈছে। ইতিমধ্যে প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এই হুইচেলসমূহ বিতৰণ কৰা হয়। এতিয়া প্ৰতিদিনে ছাত্ৰ-ছাত্ৰীসকলে পুৱা বিদ্যালয়লৈ অহাৰ সময়ত তিনিদিনতকৈ বেছি দিন বিদ্যালয়লৈ নহা ছাত্ৰ-ছাত্ৰীক ঘৰৰ সন্মুখত হুইচেল বজাই তেওঁলোকক বিদ্যালয়লৈ লগত লৈ আহিব লাগিব। হুইচেলৰ শব্দত এতিয়া শিক্ষাখণ্ডটোৰ বিদ্যালয়সমূহ ৰজন জনাই পৰিছে।
1: জিলাৰ এহৰূপৰ পৰা আজি আমি বিদায় লৈছো। কাইলৈ আপোনালোকক লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।

0: জিলাৰ এৰূপ অনুষ্ঠানত আজি নলবাৰী জিলাৰ এৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা ৰমেন কলিতাক।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: পানী নগাঁও ৰেডিঅ' আত্মকথা সোঁৱৰণিৰ বালিচৰ এই অনুষ্ঠানত আগবঢ়াইছোঁ নাট্যকাৰ, ঔপন্যাসিক, সাহিত্য একাডেমী, সংগীত নাটক একাডেমী, অসম উপত্যকা সাহিত্য বঁটা, আকাশবাণীৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় একাধিক বঁটা আৰু সন্মানেৰে বিভূষিত অৰুণ শৰ্মাৰ অনাতাঁৰ আত্মকথাৰ দ্বিতীয় খণ্ড। তেখেতৰ সৈতে কথা পাতিছে কমল শৰ্মাই।
3: নমস্কাৰ অৰুণদা,
4: ধন্যবাদ। তোমাকনো মই কি নমস্কাৰ জনাম, তুমি তুমি বুলি মাতো, শুভেচ্ছা জনালোঁ তোমাক।
3: ধন্যবাদ। আপুনি হেলেমত প্ৰাথমিক শিক্ষা শেষ কৰা পৰ্যায়লৈকে কথা পাতিলোঁ। এইবাৰ আমি আহিলোঁ আপোনাৰ হাইস্কুল জীৱনলৈ, মানে চতিয়ালৈ। আপোনাৰ সেই কাণ্ডখিনি ক'ব নেকি এতিয়া?
4: মানে যোৱাবাৰ শেষলৈকে কৈছিলোঁ যে হেলেমৰ পৰা, তাত যিহেতু হাইস্কুল নাছিলে তেতিয়া, মই চতিয়া হাইস্কুললৈ আহিব লগা হ'ল ককাদেউতাৰ ঘৰত। পূৰ্ণকান্ত বৰকটকী ককাদেউতা স্কুলৰ প্ৰধান শিক্ষক, তেখেতৰ ঘৰত থাকি, ককাদেউতাৰ ঘৰত থাকি মই চতিয়া হাইস্কুলত পঢ়া আৰম্ভ কৰিলোঁ। ক্লাছ থ্ৰীত নাম লগালোঁ। তাত মই চতিয়া হাইস্কুলত ক্লাছ থ্ৰী, ফ'ৰ আৰু ফাইভৰ আধালৈকে পঢ়িছিলোঁ, আঢ়ৈ বছৰ পঢ়িছিলোঁ। কিন্তু এই আঢ়ৈ বছৰত যিটো কোৱা হয় এটি শিশু, মই তেতিয়া শিশু হিচাপে আছোঁ, যিটো এটা ভাল সুস্থ বুনিয়াদ গঢ়িব লাগে, গঢ়া হ'ব লাগে। মই ভাগ্যৱান যে মোৰ সেই বুনিয়াদ আদৰ্শৰ, কিছু পৰিমাণে আদৰ্শৰ এটা বুনিয়াদ মোৰ গঢ় লৈছিলে চতিয়া হাইস্কুলত সেই আঢ়ৈ বছৰ সময়ত।
3: ইয়াৰ কাৰণ কি
4: হ'ল? চতিয়া হাইস্কুলখন আৰু মোৰ ককাদেউতাৰ পৰিয়ালটো দ্বিতীয়তে, যেতিয়া মই চতিয়া হাইস্কুলখনৰ পৰিৱেশটোৰ কথা অকণমান ক'ব খুজিছোঁ, যে সেইখিনি সময়ত মহাত্মা গান্ধীৰ নেতৃত্বত চলি আছিলে। সেইখিনি সময়ত নহয়, তাৰ আগৰ পৰা কথা কৈছোঁ। স্বাধীনতা আন্দোলনত বহু সেইখিনি সময়ত বহুতে আন্দোলনত, বিশেষকৈ স্কুল, কলেজ, চৰকাৰী চাকৰি, ওকালতি, এইবিলাক ত্যাগ কৰি জেল খাটিব লগা হৈছিলে বহুত মানুহে। 1921-30 চনৰ কথা, এইবিলাকে জেল খাটিছিলে। সেইবিলাকৰ বহুতে আকৌ কলেজলৈ আহিবলৈ সুবিধা নাপাইছিলে, তেওঁলোকক ৰাষ্ট্ৰীকৃত কৰা হৈছিলে বা বহুতে চাকৰি এৰি দিব লগা হৈছিলে। সকলে ভাবিলে যে আমি কেনেকৈ এটা সংস্থানৰ কথা ভাবোঁ, আৰু তাতোকৈ এটা বিশেষ পৰিস্থিতিৰ কাৰণে কিছুমান স্কুল গঢ়ি উঠিছিল বিভিন্ন ঠাইত। কাৰণ তেতিয়া গভৰ্ণমেণ্ট হাইস্কুল এখন থাকে আৰু তাত সেইবোৰ ৰাষ্ট্ৰীকৃত হোৱা ল'ৰা বা শিক্ষক তেওঁলোকে যোগ দিব নোৱাৰে, গতিকে কিছুমান ঠাইত জাতীয় বিদ্যালয় হিচাপে কিছু হাইস্কুল গঢ়ি উঠিছিল,
3: কানিংহাম চাৰ্কুলাৰ,
4: কানিংহাম চাৰ্কুলাৰ পিছত। তেনেকৈ চতিয়া হাইস্কুল হ'ল, আমাৰ গুৱাহাটীত ধৰা সোণাৰাম হাইস্কুল হ'ল, পিছলৈ কামৰূপ একাডেমী হ'ল, তেজপুৰ একাডেমী হ'ল, আৰু অসমৰ ভালেখিনি ঠাইত

0: কিছু জাতীয় ভাবাপন্ন মানুহে হাইস্কুল গড়ে তোলে আর তাত সেই সেই গাঁৱৰ লৰাবিলাকে সেই তাত পঢ়িছিলে। এইদৰে চতিয়া হাইস্কুলখন গঢ় লৈছিলে। বিজয় ভাগৱতীৰ নেতৃত্বত সেইখিনি সময়ত কিছু কংগ্ৰেছী ভাবাপন্ন লোকে সেই স্কুলখন গঢ়িছিলে। সেই যে এটা জাতীয় ভাবাপন্ন দেশপ্ৰেমমূলক পৰিৱেশত স্কুলখন গঢ়ি উঠিছিলে, সেই তাৰ যিটো ধাৰা প্ৰবাহ সেইটো বহুদিনলৈকে চলি আছিলে। আৰু আমি যেতিয়া স্কুলত সোমাওঁ সেই পৰিৱেশটোৰ প্ৰভাৱ আমাৰ মনলৈ আহিছিলে। গতিকে সেইটোৰ এটা মোৰ ব্যক্তিগতভাৱে মোৰ শৈশৱৰ বুনিয়াদ গঢ়াত সেই যিটো জাতীয় ভাৱাপন্ন যিটো পৰিৱেশ সেই পৰিৱেশটোৱে তাত সহায় কৰিছিলে। মই তোমাক এটা উদাহৰণ দিওঁ এই জাতীয় আমাৰ মনত কেনেকৈ জাতীয় ভাৱাপন্ন পৰিৱেশটোৱে প্ৰভাৱ পেলাইছিলে। নোকোৱাকৈ সেই সময়ৰ কথাৰ ৰূপ এটা তোমাক দাঙি ধৰিব নোৱাৰিম। 1942 চনত ভাৰত ত্যাগ আন্দোলন, সেইখিনি সময়ত প্ৰধান নেতাসকল গ'ল আণ্ডাৰগ্ৰাউণ্ডত থাকি, গোপনে থাকি সেইখিনি সময়ত আন্দোলন চলাইছিলে। তেজপুৰত আগৰ প্ৰধান নেতা আছিলে, তেওঁলোক জেললৈ গ'ল, কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালা, পুষ্পলতা দাস, গহন গোস্বামী এজন আণ্ডাৰগ্ৰাউণ্ড হৈ পেলাই দৰং জিলাৰ কংগ্ৰেছ আন্দোলনৰ নেতৃত্ব দিছিলে,
1: মুক্তি বাহিনী।
0: এটা কাৰ্যসূচী লৈছিলে 20 ছেপ্টেম্বৰত দৰং জিলাৰ থানাবিলাকত উত্তোলন কৰিব। সেই কাৰ্যসূচীটো ৰূপায়ণ কৰিবৰ কাৰণে প্ৰায় এমাহমান ধৰি পেলাই তাৰ আগৰ পৰা প্ৰস্তুতি চলিছিলে। স্কুলৰ ল'ৰা ছোৱালীবিলাকো তাত জড়িত হৈ পৰিছিলে। মই তেতিয়া ক্লাছ ফ'ৰ প্ৰমোশ্যন পাই ফাইভৰ ছাত্ৰ, তেতিয়া ক্লাছ ফাইভলৈ প্ৰমোশ্যন পাইছোঁ। আমাক এটা বাহিনী খোলা হৈছিলে ল'ৰা ছোৱালীবিলাকক, যিবিলাক ওপৰৰ ডেকা শ্ৰেণীৰ বয়সৰ ল'ৰা তেওঁলোকক মৃত্যু বাহিনী খোলা হৈছিলে, আৰু আমি তলৰ ক্লাছ ছিক্সৰ তললৈকে এইখিনি এটা শান্তি বাহিনী খোলা হৈছিলে। আমি কুচকাৱাজ কৰোঁ, ৰাইট লেফ্ট এইবিলাক, ডাইনে ঘূৰো ঘুমো বায়েনে ঘুমো, এইবিলাক আমাক এজন ডিষ্ট্ৰিক্ট কমাণ্ডেণ্ট আছিলে বাপুৰাম গগৈ, তেওঁ বগা খদৰৰ চাৰ্ট পেণ্ট পিন্ধে, হাফ চাৰ্ট আৰু পেণ্ট পিন্ধে, এটা যিদৰে অধিনায়ক এজনৰ যিবিলাক লাগে সেইবিলাক পিন্ধে, আৰু তেওঁ আমাক সেই কুচকাৱাজবিলাক শিকাইছিলে। আৰু আমাৰ তলৰখিনিক, শান্তি বাহিনীক এটা কাম দিয়া হৈছিলে, আমাৰখিনিক বিশেষকৈ, আমাৰ 10-12জনমান ল'ৰাক ফাৰ্ষ্ট এইড, প্ৰাথমিক চিকিৎসাৰ শিক্ষা দিছিলে, আৰু কেনেকৈ তুলা আনিব লাগিব বা কেনেকৈ তেনেধৰণৰ চিকিৎসাবিলাক দিছিলে, আৰু এটা এটা ফাৰ্ষ্ট এইড কিট আমাক দিয়া হৈছিলে। এতিয়া 20 ছেপ্টেম্বৰৰ দিনাখন ৰাতিপুৱা, তাৰ আগদিনাখন আমাক কোৱা হৈছিলে, বাপুৰাম গগৈয়ে এটা বক্তৃতা দিছিলে যে তোমালোকে কাইলৈ যেতিয়া প্ৰচেছন হ'ব, শান্তি বাহিনী তোমালোক আগত যাব লাগিব, তোমালোকৰ লগে লগে মৃত্যু বাহিনী যাব, আৰু মৃত্যু বাহিনী থানা পোৱাৰ আগতে মৃত্যু বাহিনী আগুৱাই গৈ পতাকা তুলিবলৈ যাব, আৰু সেই সময়ত বন্দুকৰ গুলী আহিব পাৰে তাত, কাৰণ সৈন্য মোতায়েন হৈছে, লাঠিচাৰ্জ হ'ব পাৰে, গণ্ডগ্ৰাস দিব পাৰে, গতিকে তোমালোকে সেইবিলাকৰ সন্মুখীন হ'বলৈ মানসিকভাৱে তোমালোকে সাজু থাকিব লাগিব। তেতিয়া মন কৰিবা মই ক্লাছ 4-5ৰ ছাত্ৰ। সেইদিনাখন ৰাতিপুৱা 20 ছেপ্টেম্বৰ, ৰাতিপুৱা সোনকালেই শুই উঠি টোপনি একেবাৰে ভাল অহাই নাই ৰাতি, ককা দেউতা, মোৰ মাহী দুগৰাকী আছিলে, জেঠাইৰ জীয়েকগৰাকী, তেওঁলোকে মোক আগবঢ়াই দিলে। চতিয়া হাইস্কুলখন আমাৰ ককাদেউতাৰ ঘৰৰ পৰা ওচৰতে, গৈ ৰৈ আছোঁ, সব ল'ৰা ছোৱালী ফিল্ডত জমা হৈছে, এতিয়া আমাক তেনেকৈ লাইন কৰি পেলাই আমাক আগত দিছে মৃত্যু বাহিনী পিছত, আৰু পিছৰ পৰা প্ৰায় 1-1.5 মাইল জোৰা প্ৰচেছন, গোটেই চতিয়াৰ গোটেই চাৰিওফালৰ প্ৰায় 30-40খন গাঁৱৰ মানুহ গোট খাইছেগৈ।
1: এইখিনিতে মই প্ৰশ্ন এটা সুধিব খোজোঁ, তেতিয়া আপোনাৰ মনোভাৱ কেনেকুৱা হৈছিলে?
0: সেইটোতো মই এতিয়াও জীৱনত নাপাহৰোঁ সেই মুহূৰ্তটোৰ কথা, যে প্ৰচেছনত গৈ আছোঁ, মনত ভাৱ হৈছে থানালৈ যেতিয়া লাহে লাহে গৈ আছোঁ, সিফালে বিজয়ী বিশ্ব তিৰংগ পেয়াৰা, লুইতৰ পাৰৰে আমি ডেকা ল'ৰা, তাৰপিছতে যিবিলাক স্বাধীনতা সময়ৰ সেইবিলাক গীত নাম প্ৰসংগ কৰিছে বহুতে, আৰু শ্লোগান দি আছে মৰেংগে ইয়া লৰেংগে, এইবিলাক এনেধৰণৰ যিখিনি আছিলে সেইবিলাক শ্লোগান হুলস্থুল এটা মানে

0: এই পরিৱেশ আৰু তাৰ আগে আগে আমি গৈ আছোঁ। যেতিয়া থানাৰ ওচৰ পাইছোঁগৈ, মোৰ মনত বাপুৰাম গগৈৰ আগদিনাখনৰ কথাবোৰ মনত পৰিছে। গুলী আহিব, লাঠি আহিব, মোক কিজানি মোৰ গাঁৱত গুলী পৰিবই পাৰে, লাঠিৰে কিজানি কোপ খাব পাৰোঁ। মন কৰিব, মই তেতিয়া 10-12 বছৰীয়া এটা ল'ৰা। সেই ভাৱবিলাক মোৰ মনত আহি আছে। মোৰ গোটেই বুকুখন ধুপ ধুপ ধুপ ধুপ কৰি আছে, গোটেই গাটো কিবা লাগিছে, লাগি আছোঁ। কিন্তু শেষ মুহূৰ্তত কি কৰিলে, আমাৰ যিসকল নেতৃত্ব দিছিলে তেওঁলোকে প্ৰচেচনটো মৃত্যুবাহিনী তালৈ সোমাই নগ'ল, প্ৰচেচনটো থানাৰ আগেৰে পাৰ কৰি লৈ গুচি গ'ল। আমিতো আচৰিত, কি হ'ল, তালৈতো যাব লগা আছিলে, নগ'ল, পাৰ হৈ গুচি গ'ল। গৈ পেলাই তাত এম ভি স্কুলখন আছে চতিয়াৰ থানাৰ পিছফালে, এম ভি স্কুলত চববিলাক লগ লাগে, লগ লাগি তাত ক'লে, তাত ঘোষণা কৰিলে যে কালি ৰাতি আমালৈ এটা নায়কসকলৰ পৰা, মানে পুষ্পলতা দাস আৰু জ্যোতিয়াগৰলা, তেওঁলোকৰ এটা আমালৈ এটা বাৰ্তা আহিল, এটা এটা আৰ্জেণ্ট বাৰ্তা আহিল যে আমি থানাত পতাকা তোলালৈ আগবাঢ়িব নালাগে, কাৰণ আগদিনাখন সেনা ভৰাই দিছে গোটেই থানাবিলাকত। গতিকে আগবাঢ়ি গ'লেও সেই সেনা আৰু সেইসকলৰ হেৰি বিহুভেদ কৰি পেলাই পতাকা তোলাটো সম্ভৱপূৰ নহ'ব, আৰু অনাৱশ্যকভাৱে কিছু মানুহ হয়তো তাত গুলিকে হ'ব, গুলি খাব, মৰিব, সেইটো এভইড কৰিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত ল'লে যে আমি খালি আমাৰ শক্তিটো দেখুৱাই পেলাই পাৰ হৈ গুচি যাম, পতাকাখন এতিয়া নতুলোঁ, সময় বিশেষ সময় যেতিয়া হ'ব সেই সময়ত আমি সেই অনুষ্ঠানটো কৰিম। সেইটো কথা আমি জনা নাছিলোঁ। তেতিয়াহ'লেতো হাঁহি হাঁহি গ'লোহেঁতেন, বন্দুকৰ গুলি বুকুত পৰিব এই ভাৱটো নাথাকিলহেঁতেন। যি হওক, সেইটো কাৰণে পতাকাখন তোলা নহ'ল। কিন্তু সেই যে সেই সময়খিনিৰ যিটো মোৰ অভিজ্ঞতা, এতিয়াও মোৰ এতিয়াও ভাবিলে মোৰ যেন গাৰনো ফিয়ৰি উঠে সেইখিনি সময়ত। আৰু সেইদৰেই মই ক'ব খুজিছোঁ এই কথাটোৱেই যে সেইদৰেই সেই সময়ত অসমৰ এনে যিবিলাক স্কুল গঢ়ি উঠিছিলে, সেই স্কুলবিলাকৰ ল'ৰা ছোৱালীৰ মনত এই জাতীয় চেতনাবোধটো ল'ৰা ছোৱালীবিলাকৰ মনত হৈছিলে, মোৰ মনতো তেনেকৈ যিটো হৈছিলে।
1: আৰু এটা দিশৰ কথা সোধো, গোৱা আপুনি ক'ৰবাত কোৱা যেন লাগিছে যে আপোনাৰ যিটো মনত সাহিত্যৰ ভাৱ আপোনাৰ অংকুৰিত হৈছিল চতিয়াতে।
0: অঁ, এইটো মই কেতিয়াবা কাৰোবাক কিবা মোৰ সাহিত্য কেনেকৈ আৰম্ভ হ'ল বুলি সুধিলে এই কথাটো ওলায়, তুমি বোধকৰো তেনেকুৱা আড্ডাতে শুনিছিলা। কথাটো হৈছে এনেকুৱা, মই কেইজনমান আমাৰ তেতিয়া তেওঁলোকে ক্লাছ 9-10ৰ ছাত্ৰ আছিলে, বীৰেণ বৰকটকী, কেশৱ মহন্ত, পোৱাল বৰুৱা, এনেকৈ কেইজনমান, এইখিনিতে কৈ থওঁ। সেইসকল লোক কিন্তু, যিসকল, এইটো তোমাৰ কথাটো অহাৰ আগতে মই এৰি থৈ গ'লোঁ, সেই সময়ত আমাৰ যিটো ক্লাছ 9-10ৰ যিটো যিচাম ল'ৰা ছাত্ৰ আছিলে, বীৰেণ বৰকটকী, জিতেন বৰকটকী, পোৱাল বৰুৱা, চন্দ্ৰ বৰা, খুৰমুকেশ হাতী বৰুৱা, কেশৱ মহন্ত, এইবিলাকে তেতিয়াই ৰাজনৈতিকভাৱে তেওঁলোকৰ এটা সচেতনতা হৈছিলে। আৰু তোমালোক, তুমি নিশ্চয় জানিবা তেওঁলোকৰ পিছৰ পৰ্যায়ত তেওঁলোকৰ জীৱন কোনফালে গৈছিলে, দেখিছা, কোনোবা এজন মাৰ্ক্সপন্থী হৈছিলে কেশৱ মহন্ত, তাৰপিছতে কোনোবা কেইজনমান কংগ্ৰেছপন্থীও হৈছিলে, গোলোক ৰাজবংশীহঁত যেনেকৈ হ'ল, বীৰেণ বৰকটকী কংগ্ৰেছপন্থী হৈছিলে, সমাজবাদীপন্থী হৈছিলে কিছুমান, এইদৰে সেইসকলে তেতিয়া জাতীয় ভাৱাপন্ন ভাৱত সেই ছাত্ৰসকল হৈছিল, তেওঁলোকৰ প্ৰভাৱ আমাৰ মনত পৰিছিল। আৰু মোৰ মনতো সেইদৰে এটা এনেকুৱা এটা ৰাজনৈতিক ভাৱৰ চেতনা এটা তেতিয়াই হৈছিলে। এতিয়া তোমাৰ কথাটোলৈ, সাহিত্যৰ কথাটোলৈ আহোঁ। মই বিশেষকৈ দুজন, বীৰেণ বৰকটকী আৰু কেশৱ মহন্ত, এই দুজন খুব নলগিল লগা বন্ধু আছিলে। তেওঁলোক দুইজনে তেতিয়া ক্লাছ 9-10ৰ ছাত্ৰ আছিলে। মইতো ককাতোৱাৰ ঘৰত থাকোঁ, কেশৱ বীৰেণ বৰকটকীৰ লগতে থাকোঁ, আৰু কেশৱ মহন্ত প্ৰায় বীৰেণ বৰকটকীৰ ঘৰলৈ আহে। তেওঁলোকে সাহিত্য আলোচনা কৰে, কিতাপ পঢ়ে, ইজনে সিজনে কিতাপ পঢ়ে, তেওঁলোকৰ পৰা মই কিতাপ বুজোঁ বা নুবুজোঁ, কিতাপ লওঁ। তেতিয়া সেই কবিতাবিলাক, যতীন দুৱৰা, গণেশ গগৈ, তেওঁলোকৰ কবিতাবিলাক পঢ়িছিলোঁ, তেতিয়া সেইবিলাক কবিতাহে আছিলে, নাটকো দুই এখন পঢ়িছিলোঁ। আৰু তেওঁলোকে যে এই সাহিত্য আলোচনা কৰে, তেওঁলোকে যে লিখে সাহিত্য আলোচনা, তাৰপৰাই মোৰ প্ৰথম মনত আছে এটা, মই মনে মনে এটা কবিতা লিখি বীৰেণ মাক দেখুৱাইছিলোঁ। বীৰেণ কৈছে, হ'ব হ'ব দে, এইকেইটা শব্দ বদলাই দিবি, এই প্ৰথম মোৰ কবিতাৰ এটা চেষ্টা তেতিয়াই, তেতিয়া মই ক্লাছ 4ৰ ছাত্ৰ। তাৰপিছতে কেশৱ মহন্তৰ ঘৰলৈ যাওঁ, তাৰ টেবুলত দেখোঁ মাৰ্কচীয়পন্থী কিতাপবিলাক, গোপাল হালদাৰৰ সংস্কৃতিৰ কিবা এখন কিতাপ, সংস্কৃতি সংকট, তাৰপিছত লেনিন ষ্টেলিন এইবিলাকৰ জীৱনী, সেইবিলাক জীৱনী মই তেতিয়াই পঢ়িছিলোঁ। আৰু মেনিফেষ্টো কমিউনিষ্ট পাৰ্টিৰ মেনিফেষ্টো বুজো নুবুজো পাত লুটিয়াইছিলোঁ। গতিকে এইদৰে এটা সেই ৰাজনৈতিক কিছু কথা তেতিয়া মানে পৰিৱেশ মনলৈ আহিছিলে আৰু সাহিত্যৰ কথাটো তেনেকৈ তেওঁলোক দুজনৰ সান্নিধ্যলৈ অহাৰ কাৰণেই বোধ কৰোঁ মোৰ সাহিত্যৰ প্ৰতি মোৰ এটা মনটো ধাবিত হৈছিলে।
1: তেতিয়া মানে ধাৰাবাহিক লিখা আৰম্ভ হোৱা নাই?
0: তেতিয়া ধাৰাবাহিক সেই ক'ৰবাত মনে মনে দুই এটা কবিতা লিখোঁ, শব্দ মিলাওঁ, গণেশ গগৈৰ কবিতাৰ নিচিনা কবিতা লিখোঁ। তাতেই সিমান আৰু তাতকৈ বৰ বেছি আগবঢ়া নাছিলোঁ।
1: আৰু এঠাইত আপুনি কৈছিলে যে মাৰ্ক্সীয় দৰ্শনৰ প্ৰতি আপোনাৰ বিশ্বাস আছে।
0: এইটো বিশ্বাসবোধ কৰোঁ সেই যে মই ক'লোঁ কেশৱ মহন্তৰ কেশৱ দাৰ লগত যে মোৰ এটা সম্পৰ্ক হৈছিল, সেই কিতাপবিলাক যেতিয়া পঢ়িছিলোঁ পিছলৈ আহি পিছৰ জীৱনত হাইস্কুলত মোৰ পিছৰ হাইস্কুলৰ জীৱনটো তেজপুৰলৈ আহিম সেইখিনি সময়ত নহয়, কিন্তু কলেজলৈ অহাৰ পিছত মই অলপমান তেনেকুৱা আৰু অলপমান মাৰ্ক্সীয় ভাৱাপন্ন কিতাপ পত্ৰ পঢ়ি পেলাই মানে সক্ৰিয় ৰাজনীতিক নহ'লোঁ কিন্তু মাৰ্ক্সীয় ভাৱাপন্নৰ কিছু আদৰ্শৰ প্ৰতি এটা মোৰ আকৰ্ষণ আছিল, আছে, এতিয়াও আছে। সেইটো
1: এতিয়া
0: তাৰপিছতে হ'লগৈ কি মই তোমাক কওঁ, এতিয়া মোৰ ক্লাছ ফাইভতে হ'লগৈ কি স্কুলবিলাক বন্ধ হৈ গ'ল ষ্ট্ৰাইক কৰাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে, কিন্তু দেউতাইতো পঢ়াব লাগিব মোক। মামাদেউ আকৌ তেতিয়া তেজপুৰত কাছাৰীত কাম কৰিছিলে, ককাদেউতাৰ ঘৰ যদিও মামাই চাকৰি কৰিছিল তেজপুৰত। তেতিয়া দেউতাই আৰু ককাদেউতাই ক'লে তুমি হেৰিলৈ যোৱা,
1: তেজপুৰলৈ
0: যোৱা, মামাৰ তাত থাকি পেলাই বাকীখিনি পঢ়িবা। গতিকে তাৰ পিছৰ পৰা তেনেকৈ জ্যোতিন হাজৰিকা আহিল তেজপুৰ, জ্যোতিন হাজৰিকাও তেজপুৰত অলপমান দিন থাকি পঢ়িলি, এনেকৈ কেইজনমানে আমি তেজপুৰলৈ আহিলোঁ। তেজপুৰত আহি মামাৰ তাত থাকি পেলাই ক্লাছ ফাইভৰ পৰা বাকীখিনি মই ছাত্ৰ জীৱন পাৰ কৰিলোঁ স্কুলীয়া ছাত্ৰ জীৱন,
1: মানে তেজপুৰ,
0: তেজপুৰলৈ আহিলোঁ
1: হাইস্কুলত,
0: হাইস্কুলত তেজপুৰ গভৰ্ণমেণ্ট চৰকাৰী হাইস্কুলত পঢ়িবলৈ ল'লোঁ ক্লাছ ফাইভৰ পৰা।
1: কেইচৰ কথা ক'ব নেকি অলপ?
0: তেজপুৰৰ সেই জীৱনচোৱা মোৰ কেইবাটাও দিশৰ পৰা অতি তাৎপৰ্যপূৰ্ণ। আমি সাহিত্য সংস্কৃতিৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হৈছিলোঁ এজন মানুহৰ সান্নিধ্যলৈ আহি, তেওঁ হ'ল দণ্ডিনাথ কলিতা। তেখেত আমাৰ প্ৰথমতে আমি এবছৰ দুবছৰমান আমি শিক্ষক হিচাপে পাইছিলোঁ, তাৰপিছত তেখেতে অৱসৰ হ'ল, অৱসৰ ল'লে। কিন্তু সেইখিনি সময়ত বিশেষকৈ চৰকাৰী হাইস্কুলৰে কেইজনমান ল'ৰা, তাৰিণী বৈশ্য, ননী কলিতা, এনেধৰণৰ কেইজনমান আমাৰ জ্যেষ্ঠ ছাত্ৰই দণ্ডী কলিতাৰ সান্নিধ্যলৈ আহি দণ্ডী কলিতাৰ পৰামৰ্শত এটা আমি সংগঠন খুলিছিলোঁ, পাৰিজাত সংঘ, পাৰিজাত সংঘ, পাৰিজাত সংঘৰ আমি কিছুমান বছৰজোৰা কিছুমান সাহিত্য সংস্কৃতিৰ আমি কাৰ্যসূচী লৈছিলোঁ। দণ্ডীনাথ কলিতা সভাপতি আছিলে, প্ৰথম বছৰ তাৰিণী বৈশ্য সম্পাদক আছিলে, দ্বিতীয় বছৰ ননী কলিতা সম্পাদক আছিলে আৰু ক্লাছ নাইনত মই সম্পাদক আছিলোঁ। আৰু এই বছৰত আমি শংকৰদেৱ মাধৱদেৱৰ জন্মতিথি পালন কৰা, লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মতিথি পালন কৰা, তাৰপিছতে জয়মতীৰ উৎসৱ পালন কৰা, এনেধৰণৰ কিছুমান চন্দ্ৰনাথ শৰ্মাৰ দিন পালন কৰা, এইদৰে কিছুমান দিন পালন কৰোঁ। সেই যে দিনবোৰ পালন কৰা তেওঁলোকৰ বিষয়ে, শংকৰদেৱ মাধৱদেৱ লক্ষ্মীনাথ বেজবৰুৱা এইসকলৰ বিষয়ে আমি জানো, গতিকে আমাৰ সাহিত্যৰ প্ৰতি এটা ধাউতি বাঢ়ে আৰু সেইবিলাকত গীত মাত গোৱা হয়, সেইদৰে আমাৰ এটা সাংস্কৃতিক হেৰি হয়। আৰু মোৰ এতিয়া মনত পৰিছে এছে কম্পিটিশ্যন হয় সেইবিলাকত, এখন ক্লাছ এইটত এখন ব্ৰহ্মপুত্ৰ নদী নে কিহৰ ওপৰত এখন হেৰি হৈছিলে, এছে কম্পিটিশ্যন হৈছিলে আৰু মই সেইখনৰ কম্পিটিশ্যনত মই ফাৰ্ষ্ট হৈছিলোঁ, প্ৰথম হৈছিলোঁ সেই ৰচনা প্ৰতিযোগিতাত। আৰু এতিয়া পদ্মনাথ গোহাঁই বৰুৱাই আমাৰ অধিৱেশনত, পদ্মনাথ গোহাঁই সভাপতি আছিলে, তেওঁ প্ৰতিযোগীবিলাকক পুৰস্কাৰ দিছিলে আৰু ৰচনা প্ৰতিযোগিতাত প্ৰথম হোৱা হিচাপে মোক এখন কিতাপ তেখেতে দিছিলে, পুৰস্কাৰ দিছিলে, আৰু তেখেতেই লিখা শ্ৰীকৃষ্ণ গ্ৰন্থখন ডাঙৰ গ্ৰন্থ, জীৱনৰ প্ৰথম ডাঙৰ গ্ৰন্থ এখন মোৰ হাতত পৰিছিলে সেইখনেই, পদ্মনাথ গোহাঁই বৰুৱাৰ ৰচিত শ্ৰীকৃষ্ণ গ্ৰন্থখন। তেওঁ মোক হাতত দি পেলাই মূৰত হাত ফুৰাই কৈছিলে, এই কি নাম তোমাৰ, অৰুণ শৰ্মা, অঁ তুমি বামুণ মানুহ, সেইটো কৈছিলে দেই, বামুণ মানুহ, তোমাৰ মূৰ আছে, মেধা আছে, হা, গতিকে তুমি সাহিত্য কৰিব লাগিব, তুমি বুলি কোৱা নাই, তই বুলি কৈছে, সাহিত্য কৰিবি, এইখন মোৰ এইখন পঢ়িবি, হা, শ্ৰীকৃষ্ণ বিষয়ে, এনেধৰণৰ মোক অলপমান কিবা কিবি কথা কৈছিলে। খালি মোৰ এই কথাটো মনে যে তই বামুণ মানুহ নহয়, তোৰ মেধা আছে, তই পাৰিবি লিখিব, এইবুলি কৈ পেলাই তেওঁ মোক মানে
1: পুরস্কার হাতত
0: দিছে। এটা মোৰ জীৱনত মনত লাগি থাকে বহুত দিনলৈ। এতিয়া আমি পাৰিজাত সংঘৰ লগত জড়িত হৈ পেলাই সাহিত্য সংস্কৃতি কিছুমান কাম কৰিছিলোঁ। দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো আছিলে, সেইটো হ'ল বান ষ্টেজ, বান থিয়েটাৰৰ লগত যি সান্নিধ্য। থিয়েটাৰ বান ষ্টেজত অসমৰ বিভিন্ন ঠাইত যিদৰে হয়, প্ৰখ্যাত যিকেইটা থিয়েটাৰ আছে, বান ষ্টেজতো পূজাৰ সময়ত নাটক হয়, ৰাতি গোটেই ৰাতি নাটক হয়। 9 বজাত নাটক আৰম্ভ হৈ পেলাই 3 বজাত নাটক হ'ল শ্বাহজাহান, ফণি শৰ্মাৰ শ্বাহজাহান 9 বজাত আৰম্ভ হ'ল, 3 বজাত ৰাতি 3 বজাত শেষ হ'ল। 3 বজাত শেষ হোৱাৰ পিছত আধা ঘণ্টা মিউজিক চলিল, তাৰপিছত আকৌ তেওঁ সেই বিৰাট বিখ্যাত শ্বাহজাহানৰ পৰা দ্বিতীয়খন নাটকত কুকুৰিকণা আত্মঙলা হৈ আহিল, কুকুৰিকণা হৈ আহিল। একেজন মানুহে, একেজন অভিনেতাই প্ৰথম 4 ঘণ্টা শ্বাহজাহানৰ অভিনয় কৰিলে, তেওঁ একাংগী, সেইখন ফৰ্টৰ পৰা তেওঁ দুৰ্গৰ পৰা জঁপিয়াই পৰিব খোজে, বিকৃত হৈছিলে। জাহানাৰা, জাহানাৰা হৈছিলে আমাৰ টুকুন টুকুণ্ডা বুলি কওঁ, অজয় চলিয়া, তেতিয়া আকৌ ল'ৰাই জাহানাৰা, এতিয়াও মনত পৰিছে। আচ্ছা, সেইখন শেষ হৈ যোৱাৰ পিছত আধা ঘণ্টা মিউজিক, মিউজিকৰ পিছত তেওঁ কুকুৰিকণা আত্মঙলা হৈ আছে। একেজন মানুহেই দুটা কৰে, আৰু কি কি ধৰণৰ, সেই যেন হিউমাৰাছ ৰোল কৰে আগৰখিনি, এনেধৰণৰ অভিজ্ঞতাবিলাক আমি পাইছিলোঁ। ফণি শৰ্মাৰ অভিনয় দেখিছিলোঁ আৰু বিষ্ণু ৰাভাৰ অভিনয় দেখিছিলোঁ। এদিন ফণি শৰ্মা শ্বাহজাহান হয় আৰু কামাখ্যা পদাপতি পদ্মাপতি ঔৰংগজেৱ হয়, পিছৰ দিনা বিষ্ণু ৰাভা শ্বাহজাহান হয়, ফণি শৰ্মাক ঔৰংগজেৱ, এনেধৰণৰ কৰে এইবোৰ, সেইবিলাক মনত চাপ পেলাইছিলে। তাৰোপৰি আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ চাপটো পৰিছিলে, আমি দেখিছিলোঁ, মই দেখিছিলোঁ জ্যোতিপ্ৰসাদ আগৰৱালাই এই ষ্টেজটোৰ আগত, আজিকালি ভ্ৰাম্যমান থিয়েটাৰ সন্মুখত যেনেকৈ এটা এৰেনা কৰি লয়, তাত তেখেত অৰ্গেনত বহে আৰু প্ৰায় 20-30টামান ইনষ্ট্ৰুমেণ্ট থাকে। এটাবিলাক আমাৰ স্থানীয় অনুষ্ঠান, চেটাৰ থাকিল 500খনমান, ভায়লিন থাকিল 500খনমান, তাৰপিছতে যিমানবোৰ অসমীয়া ইনষ্ট্ৰুমেণ্ট আছে, ঢোল, তাল, খোল, দবা, আৰু এটা মনত পৰিছে মোৰ, কাষ্ঠ তৰংগ, তোমালোকে দেখিছা নে নাজানো, কাষ্ঠ তৰংগ আৰু জল তৰংগ, দেখিছা, কাষ্ঠ তৰংগ, কাষ্ঠৰ তেনেকে কিছুমান চেপেটা চেপেটা কাঠ বান্ধি থৈ দিয়ে, সুৰত বান্ধি থয়, কাষ্ঠ তৰংগ বজায়, জ্যোতি আগৰৱালাই অৰ্গেন বজায় মাজে মাজে এইবিলাকৰ সৈতে, এইদৰে তেওঁৰ গীতৰ যিবোৰ সুৰ, তেওঁৰ গীতৰ সুৰ, বিষ্ণু ৰাভাৰ গীতৰ সুৰ, সেই সুৰবিলাক বজায়,
1: অৰ্কেষ্ট্ৰা,
0: অৰ্কেষ্ট্ৰা বজায়, মানে নাটকখন আৰম্ভ হোৱাৰ, নাটক ধৰা 9টা বজাত আৰম্ভ হ'ব, তোমাৰ 8:15 মানৰ পৰা এই অৰ্কেষ্ট্ৰা হ'ব, আকৌ চীনৰ মাজে মাজে অৰ্কেষ্ট্ৰা হয়। এই জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৰু তেওঁৰ নাটকবোৰ তাত হয়, জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক, তেওঁৰ সংগীত, বিষ্ণু ৰাভা ফণি শৰ্মাৰ নাটকৰ অভিনয় আৰু গোটেই বেন ষ্টেজক লৈ গোটেই তেজপুৰখনতেই যিটো এটা পৰিৱেশ, নাটকৰ যিটো পৰিৱেশ, সেই নাট্য পৰিৱেশে মোৰ মনত তেতিয়া চাপ পেলাইছিলে আৰু বোধ কৰোঁ। আৰু তাৰ আগতেও মোৰ দেউতাই নাটক কৰা দেখিছিলোঁ গাঁৱত, ঘাইগাঁৱত এটা ষ্টেজ কৰি লৈছিলে, এটা অডিটৰিয়াম
1: কৰিছিলে, ডিব্ৰুগড়তো কৰিছিলে,
0: ডিব্ৰুগড়তো আমাৰ লিখিছিলে ৰাধা গোবিন্দ বৰুৱা, তাৰপিছতে ৰোহিণী বৰুৱা, মুক্তিনাথ বৰদলৈ, তেওঁলোকৰ লগত নাটক কৰিছিলে, দেউতাৰ মুখতো সেই নাটকৰ হেৰি এটা পায় তেওঁ অভিনয় দেখি, এইবিলাক কাৰণেতে বোধ কৰোঁ বান ষ্টেজ আৰু যিটো পৰিৱেশ, এইবিলাক পৰিৱেশৰ বোধ কৰোঁ মোৰ মনত এটা চাপ পৰিছিলে, নাটকৰ প্ৰতি মই আকৰ্ষিত হৈছিলোঁ তেতিয়াই, তোমাৰ হাইস্কুলত পঢ়ি থকা সময়তে। আৰু সেই বোধ কৰোঁ পিছলৈ মোক নাট্যকাৰ হোৱাত অৱচেতনভাৱে মোক
1: সহায়
0: কৰিছিলে। আৰু এটা দৃষ্টান্ত আছে, সেইটো, সেই দৃষ্টান্তটো এইখিনিতেই মই কৈ থ'ব পাৰোঁ তোমাক,
1: নিশ্চয়
0: তাৰ কাৰণ ফুস্ফুৰণ হৈছিলে বহুত বছৰৰ পিছত। এদিন মামীৰ লগত, মামীহঁতৰ দেউতাকৰ ঘৰ হ'ল কলিবাৰীত, আমি আছিলোঁ বাৰহলীয়াত মামাহঁতৰ ঘৰত, তাৰপৰা আমি খোজকাঢ়ি যাব লাগে, তেতিয়া ৰিক্সা টিক্সা নাই, এদিন গধূলা গৈছিলোঁ মামীৰ লগত, মামীহঁতৰ ঘৰত সত্যনাৰায়ণ পূজা খাবলৈ, আমি বান ষ্টেজৰ কাষেদি যাব লাগে, মাজতে পোনাই গ'লে একেবাৰে বান ষ্টেজৰ দুৱাৰবিলাকৰ কাষেদি যাব লাগে, এনেকৈ গৈ আছোঁ, গৈ পেলাই দেখিলোঁ অডিটৰিয়ামটোৰ পিছফালে দুৱাৰখন এখন খোলা আছে আৰু সেইখিনি সময়ত তেতিয়া 6টা না 6:30 ওলাইছিলে, এনেকৈ ভুমুকি মাৰি চালোঁ ষ্টেজত বান ফণি শৰ্মাই কিবা কৰি আছে, তেওঁ মামী ক'লোঁ মামী আপুনি গৈ থাকক ওচৰতে, আৰু মামী আপুনি গৈ থাকক মই কিবা এটা চাই যাওঁ, তেওঁ ভুমুকি মাৰি এনেকৈ গৈ পেলাই বহিলোঁ, সেই বেঞ্চ, তেতিয়া বেঞ্চে আৰু চকী নাই, চকী কেইখনমান আগত থাকে, তাৰো আগত মাটিত হেৰি পাৰি দিয়ে, ত্ৰিপাল পৰি দিয়ে, ল'ৰা ছোৱালীবোৰ তাত বহে, আমি তাত বহি চাইছিলোঁ ত্ৰিপালত বহি, তাৰপিছত অলপমান বেঞ্চ চকী থাকে, তাৰপিছতে বেঞ্চ থাকে। একেবাৰে শেষৰ পৰা অডিটৰিয়ামটোৰ শেষৰ পৰা মই বেঞ্চ এখনত বহি পেলাই চাইছোঁ, ভনী শৰ্মাই ষ্টেজত দীঘল দীঘল ডায়লগ মাতি, সংলাপ মাতি আছে, মানে পিছত সাতটা আঠটাত আহিব বাকীবোৰ ৰিহাৰ্চেল কৰিব, তাৰ আগতে তেওঁ এটা দীঘলীয়া সংলাপ মাতি আছে, গোটেই খালী অডিটৰিয়ামটো কোনো নাই, তেওঁ ষ্টেজত থিয় হৈ পেলাই এটা দীঘলীয়া সংলাপ মাতি আছে, হেৰিবিলাকলৈ চাই চাই, খালী শূন্য আসনবিলাকলৈ চাই। এইটো চাই মোৰ মনত তেতিয়া খুব এটা চাপ লাগিল, তাৰপিছত মই গুচি গ'লোঁ আৰু, থলো মানে এই যে চাপ এটা মোৰ মনত পৰিল,
1: নিবাৰণ ঘটছে,
0: হাঁ ঠিক ধৰিছা, এই চাপটো মই নাজানো আৰু, তেনেকৈ থাকিল থাকিল। তাৰপিছত যেতিয়া মই ইয়াত 1961 চনত বোধ কৰোঁ 62 চনত কলিতা ভট্টাচাৰ্য যেতিয়া তেতিয়া আহিল, তেওঁ এখন নাটক লিখিবলৈ ক'লে, নাটক এতিয়া লিখিবলৈ ল'লোঁ, লৈ পেলাই লিখি যাওঁতে তেনেকৈ মই নিবাৰণ ভট্টাচাৰ্যৰ নাটকখন পঢ়িছা, শেষৰ দৃশ্যটো লিখিলোঁ। লিখি উঠি কিবা কাৰণত কথা ভাবোঁতে পিছত হঠাৎ ভাবিলোঁ, এই ভাৱটো মোৰ কিয়লৈ আহিল, মনত পৰি গ'ল যে মই বহু বছৰ আগতে সেই দৃশ্যটো দেখিছিলোঁ, হয়তো সেই দৃশ্যটোৱে মোৰ অৱচেতন মনত কাম কৰি আছিলে, আৰু সেই নিবাৰণ ভট্টাচাৰ্য তেতিয়া এয়া গদ্য বুলি প্ৰথম হৈছিলে, সেই নাটকখন লিখিবৰ সময়ত হয়তো সেইটোৱেই ওপৰলৈ উঠি আহি, চেতন মনলৈ উঠি আহি তাত বিকাশ প্ৰকাশ পালে।
1: মানে তেজপুৰত আপোনাৰ বিভিন্ন অভিজ্ঞতা, হাইস্কুলীয়া জীৱনত বিভিন্ন ব্যক্তিক লগ পালে, নাটক দেখিলে, সেই আপোনাৰ দীঘল জীৱনৰ
0: চুতীয়াত যিটো মই কৈছিলোঁ গাঁথনি হৈছিলে, বুনিয়াদ হৈছিলে, সেইটোৱেই আৰু আৰু
1: বিকশিত
0: বৰ্ধিতভাৱে বিকশিতভাৱে তেজপুৰত মোৰ শৈশৱ কৈশোৰৰ এটা সুস্থ বুনিয়াদ গঢ়ি উঠিছিলে বুলি মই নিজকে ভাগ্যৱান বুলি ভাবোঁ।
1: সাধাৰণতে স্কুলীয়া জীৱনত যিবোৰ লগৰ ল'ৰা বন্ধু থাকে সেইবিলাক উৰেতে জীৱন মনত ৰৈ যায়, আপোনাৰ তেনেকুৱা সং, তেনেকুৱা বন্ধু স্কুল জীৱনৰ?
0: নিশ্চয় আমাৰ সেইখিনি সময়ত এটা গোট আছিলোঁ, সেইখিনিৰ লগত আমি খুব নিবিড়ভাৱে কাম কৰিছিলোঁ, এই যে পাৰিজাত সংঘৰ দ্বাৰা, পাৰিজাত সংঘত কাম কৰোঁতে তাইনী দা পিছত ডি চি হৈ পেলাই ৰিটায়াৰ কৰিলে, ছেক্ৰেটেৰী হৈ পেলাই ৰিটায়াৰ কৰিলে, আই এছ হৈ পেলাই, ননী কলিতা, তেওঁ কটন কলেজ অকে, আমি তেওঁ 1947 গোটেই কলিকতা ইউনিভাৰ্চিটিৰ ভিতৰত ফাৰ্ষ্ট হৈছিলে, টপ কৰিছিলে 1947 চৰকাৰী গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা আমি, আৰু তেওঁলোকে ওপৰত এবছৰত আছিলে, আৰু সেইখিনি সময়ৰ বহুতো আছিলে, এজনৰ নাম মই বিশেষভাৱে মনত ৰাখিম, এতিয়াও তেওঁৰ লগত মোৰ সেই সম্পৰ্ক গঢ়ি আছে, হিমেন বৰঠাকুৰ,
1: আমেৰিকা
0: হিমেন বৰঠাকুৰ, হিমেন বৰঠাকুৰে মই সদায় পঢ়াটো কম্পিটিশ্যন হয়, ফাৰ্ষ্ট ছেকেণ্ড, কিন্তু মই এই হেৰি পৰীক্ষাটোত মই ফাৰ্ষ্ট হ'ব নোৱাৰোঁ, তেওঁ ইনভেৰিয়েবলি বাৰ্ষিক পৰীক্ষাটোত তেওঁ ফাৰ্ষ্ট হ'বই, এই ছমহীয়া পৰীক্ষা বা সেইবিলাকত মই কোনোবাবাৰ ফাৰ্ষ্ট হওঁ, কিন্তু বাৰ্ষিক পৰীক্ষাত তেওঁ কোনোদিনেই তেওঁক মই সদায় মানে মোৰ ক্লাছ 5-6 পৰাই তেওঁ সদায় ফাৰ্ষ্ট হৈ আহিলে, তেওঁ ষ্টাৰ পাইছিলে, বৰ ভালকৈ পাছ কৰিছিলে, প্ৰবোধ শৰ্মা সেইজন এজন মোৰ খুব মৰমৰ বন্ধু এতিয়াও আছে, এইবিলাক মোৰ তেতিয়াৰ দিনৰ বন্ধু, আৰু হিমেন বৰঠাকুৰৰ তুমি গম পাইছা, তেওঁ পিছলৈ নাটক লিখিবলৈ ল'লে, এজন বৰ সুন্দৰ অসমীয়া নাট্য সাহিত্যৰ এজন অতি অতি নাম কৰা তেওঁ এজন নাট্যকাৰ, এইদৰেই মোৰ সেইখিনি বন্ধু আছিলে, বহুতখিনি, বহুতো নাম পাহৰিছোঁ।
1: আপুনি তাৰ পৰাই প্ৰৱেশিকা পাছ কৰিলে কোন চনত?
0: তাৰ পৰা মই 1947 প্ৰথম বিভাগত দুটা লেটাৰ লৈ, তেতিয়াৰ দিনত কিন্তু প্ৰথম বিভাগত বহুত বেছি, আজিকালিৰ দৰে তিমান পাছ কৰা নাছিলে, পাছ কৰি আহি পেলাই মই কটন কলেজত এডমিশ্যন ল'বলৈ আহিলোঁ।
1: অৰুণদা, আজিলৈ হাইস্কুলীয়া দিনতে এই আপোনাৰ জীৱন যাত্ৰাৰ সামৰণি মাৰোঁ, ইয়াৰ পিছত আমি গুৱাহাটীত ভৰি দিমহি,
0: ধন্যবাদ।
2: ইমান পৰে ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ অনুষ্ঠানত নাট্যকাৰ, ঔপন্যাসিক, সাহিত্য একাডেমি, সংগীত নাটক একাডেমি, অসম উপত্যকা সাহিত্য বঁটা, আকাশবাণীৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় একাধিক বঁটা আৰু সন্মানেৰে বিভূষিত অৰুণ শৰ্মাৰ অনাতাঁৰ আত্মকথাৰ দ্বিতীয় খণ্ড শুনিলে। তেখেতৰ সৈতে কথা পাতিলে কমল শৰ্মাই। এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰা হৈছিল।
3: আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz। এইখিনিতে জনাই থওঁ, আকাশবাণীয়ে 8 জুনত 90 বছৰ সম্পূৰ্ণ কৰিব। এই উপলক্ষে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা 8 জুন সোমবাৰে পুৱা 10 বজাত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাটিত ভাগ লব আকাশবাণী নগাঁও কেন্দ্ৰৰ নিয়মীয়া শ্ৰোতা ক্ৰমে মৰিগাঁৱৰ ৰাজু বৰা মজুমদাৰ, জাজৰীৰ শ্ৰোতা নৰেশ্বৰ হীৰা আৰু নগাঁৱৰ মনোৰাজ খোৱায়ে। আকাশবাণী নগাঁও, এইখিনিতে শুনি লওঁ আহকচোন কেইটিমান গীত। অনুষ্ঠানৰ প্ৰথমে শুনো আহক ভূপেন হাজৰিকা আৰু আশা ভোচলীৰ কণ্ঠৰ এই গীতটি।

0: আপোনালোকৰ জ্ঞাতার্থে জনাও যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্ছ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মঠাউৰিত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। সচেতন ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ। আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়, নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।
1: শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এতিয়া শুনক ৰাইজৰ পদূলিত আকাশবাণী।

0: শ্ৰোতালৈ প্ৰীতিয়াৰ সম্ভাষণ জনাই ৰাইজৰ প্ৰজ্বলিত আকাশবাণী এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। হয়, আজি আমি নগাঁও চহৰৰ মাজমজিয়াত থকা জিতেন শইকীয়া প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈছোঁ। এই বিদ্যালয়খন 1935 চনতে স্থাপিত। নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত এই বিদ্যালয়ত আমি দেখা পাইছোঁ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াতে পঢ়া শুনাৰ কাৰণে আহিছে আৰু ইতিমধ্যে পাঠ আৰম্ভ হৈ আছে। আমি বিদ্যালয়খনৰ কথা প্ৰসংগত কথা পাতিম যে কিমান এটা অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে সামৰি এই বিদ্যালয়ত পাঠ ল'বলৈ ইয়ালৈ আহে আৰু বিদ্যালয়ৰ পৰা কেনেধৰণে তেওঁলোকক পাঠদান চলাই আছে, এই প্ৰসংগত কথা পাতিম।
1: নমস্কাৰ, মোৰ নাম শ্ৰী সেবিকা বৰা, মই এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হয়। আমাৰ ক মান শ্ৰেণীৰ পৰা পঞ্চমান শ্ৰেণীলৈকে হয় পাঠদান হয়। ইয়াতে আমাৰ 400 ল'ৰা ছোৱালী আছে।
0: 400 ল'ৰা ছোৱালী আছে। সাধাৰণতে চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ কাৰণে কেনেধৰণৰ সুবিধা আপোনালোকে দি আছে?
1: সুবিধা আমি দিছোঁ মানে কি, চৰকাৰৰ ফালৰ পৰাতো বিনামূলীয়া কিতাপ পত্ৰ পাইছে, ইউনিফৰ্ম পায়, খোৱা বোৱা দিছে তেওঁলোকে। আমাৰ যিখিনি আছে শিক্ষক শিক্ষয়িত্ৰীয়ে সেইখিনিয়ে সম্পূৰ্ণভাৱে যিমানখিনি দিব লাগে তেওঁলোকক পাঠদান সেইখিনি সম্পূৰ্ণভাৱে দি আছে তেওঁলোকক।
0: আৰু দুপৰীয়া আহাৰো দিয়ে, কি কি দিয়ে তালিকাখন কেনেকুৱা হয়?
1: তালিকাখন সোমবাৰে দালি ভাজি ভাত তেনেকুৱা, মঙলবাৰে খিচিৰি, বুধবাৰে কণী থাকে ভাতৰ লগত, বৃহস্পতিবাৰে শুক্ৰবাৰে সেই তেনেকে দালি ভাজি, শনিবাৰে আকৌ খিচিৰি, সেই তেনেকুৱা। অভিভাৱকসকল ইমান শিক্ষিতও নহয়, বেছিখিনিয়ে বেলেগৰ ঘৰত বন্ধ কৰে, তেনেকেই চলি থাকে, কিবা কাম কৰি কিবা নহয় কিবা কৰি তেনেকে চলি আছে। ইমান উন্নত মানৰ মানে অভিভাৱকটো নাই আমাৰ ইয়াত, কিন্তু তথাপিতো একেবাৰে অবুজো নহয়, ক'লে বুজি পায়। আৰু বহুত আছে গাৰ্জেণ্টে মানে তেওঁলোকে নিজেও পঢ়িব কৰিবলৈ নাজানে, কিন্তু তথাপি তেওঁলোকৰ আগ্ৰহটো আছে।
0: আপোনালোকৰ চাগে কেতিয়াবা ব্যক্তিগতভাৱে আহি ইয়াতে
1: সোধে তেনেকুৱা মানে নুসোধাও গাৰ্জেণ্টো আছে, কিন্তু সোধা গাৰ্জেণ্টো আছে, তেনেকুৱা মানে জানিবলৈও মন কৰে, নাজানে নিজে, তেনেকুৱা গাৰ্জেণ্টে সোধে বা ফোন কৰি পেলাইও সোধে, তেনেকুৱা কৰে। কিন্তু
0: গৃহকৰ্ম কৰিবলৈ পঠাইছে তেওঁলোকে, ধুনীয়াকৈ কৰি আনেনে বাৰু?
1: তেনে গৃহকৰ্ম কৰে, তাতে বহুতে নকৰাকেও থাকে, স্কুলত হলেও ছাৰ বাইদেউসকলে চাই দিয়ে যে তেতিয়া তেওঁলোকে কৰে।
0: আজি কি ক'ব আমাৰ অভিভাৱকসকলক, আজি কি পৰামৰ্শ দিব?
1: পৰামৰ্শ বুলি নহয়, অভিভাৱকসকলক আমি এটাই কওঁ মানে কি, তেওঁলোকে পঢ়িব নাজানিলেও যাতে ল'ৰাটোৱে হওক বা ছোৱালীজনীয়ে ৰন্ধা বঢ়া কৰোঁতে ওচৰতে হ'লেও বহাই মানে পঢ়িবলৈ দিয়ক, যাতে ডাঙৰকৈ পঢ়ক, তেওঁলোকেও শুনক তেতিয়া কি পঢ়িছে নে নাই সেইটো কথা, যাতে মাকে পঢ়িব নাজানে বুলি তেওঁলোকে মানে গম নাপায়, যাতে মানে মায়ে জানে আমি পঢ়িবই লাগিব এই কথাটো তেওঁলোকে জানক, তেতিয়া

0: আর তোমার নাম তো?
1: ভূপেন হাজৰিকাদেৱৰ
0: গীত গাব।

0: লক্ষ্মী আদরে ঘরত নিখাই তরারে সজায় রেখে ভারতরে পূর্ব দিখর উইচ উঠা দে।
1: আৰু আমি আহি আহি উপস্থিত হ'লোহি 34 নং দীফলু তেলিয়া পহুক্তা প্ৰাথমিক বিদ্যালয়ত। আৰু ইয়াতে সুন্দৰকৈ পাঠদান চলি আছে। আমি লগ পাইছোঁ বিদ্যালয়ৰ প্ৰধানক। আহক আজি আমি চিনাকি হওঁ।
2: নমস্কাৰ, মোৰ নাম পাৰ্থ কুমাৰ শইকীয়া, 34 নং দীফলু তেলিয়া পহুকটাৰ প্ৰধান শিক্ষক। হয়,
1: আপুনি যিহেতু প্ৰধান শিক্ষক, আপোনাৰ দায়িত্ব বহুত নহয় জানো? আপোনাৰ ল'ৰা ছোৱালী মানে বহুত?
2: হয়, বহুত।
1: কিমান আছে বিদ্যালয়ত?
2: আমাৰ এতিয়া বৰ্তমান 62 জন।
1: হয়, 62 জনক আপুনি দেশ নিৰ্মাণৰ কামত গঢ়িব পিটিব লাগিব নহয় জানো? কেনেকৈ আপুনি পাঠদানৰ মাজেদি ল'ৰা ছোৱালীখিনিক আগবঢ়াই লৈ গৈছে আমাৰ শ্ৰোতাসকলক অকণমান কওকচোন।
2: আমাৰ বৰ্তমান আমি শিক্ষক শিক্ষয়িত্ৰী আমি 30 জন মোৰ সৈতে। এতিয়া আমাৰ ক মানৰ পৰা পঞ্চম মানলৈকে আছে শ্ৰেণী। তাত আমি সকলোকে পাঠদান কৰিছোঁ যদিও বহু অসুবিধাৰ সন্মুখীন হৈছোঁ। যেনেধৰণে শিক্ষক কম, এতিয়া আমি এজন এজনে দুটা দুটা শ্ৰেণী ভগাই লোৱাৰ নিচিনাকৈ লোৱা হৈছে। সেইবাবে বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ। আৰু যদি আমি 2-3 জন শিক্ষক পাওঁ তেতিয়াহ'লে ভাল হয়।
1: কিন্তু এই যে শিক্ষকৰ অভাৱৰ কথা আপুনি আমাক কৈছে, এই চাগে আপুনি বহুদিনৰ পৰা চাগে মনতে ভাবি আছে যদি আমাৰ এজন দুজন এজন শিক্ষক পাওঁ নহয় জানো?
2: হয় হয়, আৰু এজন দুজন শিক্ষক পালে নিশ্চয় ভাল লাগিব, আৰু ছাত্ৰ ছাত্ৰীসকলেও ভাল পাব, পঢ়াত মনোযোগ বাঢ়িব।
1: হয়, এতিয়া আপোনালোকৰ যিখিনি ছাত্ৰ ছাত্ৰী এই বিদ্যালয়লৈ আহে কোন কোন গাঁৱৰ পৰা আহে?
2: আমাৰ স্কুলখন যিহেতু দীফলুতে অৱস্থিত, আমাৰ ইয়াত দীফলুৰ ছাত্ৰ ছাত্ৰীসকল থাকে, আৰু ভিতৰৰ মৌখুলি হোলাপাৰ বুলি কয়, তাৰ বেছিভাগ তাৰ ছাত্ৰ ছাত্ৰী আহে মুছলিম সম্প্ৰদায়ৰ। আমাৰ ইয়াত মুছলিম সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীয়ে বেছিখিনি
1: নহয় জানো? গতিকে তেওঁলোককো আমি পঢ়া শুনা কৰিব লাগিব। তেওঁলোক কিমান আগবঢ়া, পঢ়াই দিয়াখিনি কিমান
2: ভাল? ভাল, মোটামুটি ভাল, সকলো ভালেই।
1: আমি এতিয়া আহোঁতো আজি আমি শুনি আছিলোঁ যে আপুনি পাঠদান কৰিছে, আমাৰ কাণত পৰিছিল, আজি কি পঢ়াইছিল আপুনি?
2: এই 2য়মান শ্ৰেণীত গণিত লৈছিলোঁ, আগৰ সংখ্যাৰ বিষয়ে পঢ়াইছিলোঁ।
1: হয়,
2: আগৰ সংখ্যাটো
1: তেওঁলোকৰ হয়তো
2: আগৰ সংখ্যা, পিছৰ সংখ্যা, মাজৰ সংখ্যা, এই সংখ্যাৰ ধাৰণাখিনি দিছিলোঁ।
1: হয়, আৰু তেওঁলোকে ঘৰত কিমান ভালকৈ পঢ়ে?
2: তেওঁলোকে
1: পঢ়াই দিলে পিছদিনাখন তেওঁলোকে ঘৰত পঢ়ি

0: কৰা হয় সেইখিনিয়ে হয়। তাৰে মাত্ৰ কেইজনমান ছাত্ৰ ছাত্ৰীয়েহে ঘৰত কাম দিলে বা কিবা হেৰি কৰিলে কৰি আনে, বাকী প্ৰায়ে নকৰেই।
1: বাৰু ভাল লাগিলে আপোনালোকৰ, আজি আমি বিদ্যালয়খনৰ প্ৰসংগত কথা পাতিলোঁ। আমি ভাবোঁ এনেদৰে ছাত্ৰ ছাত্ৰীক পাঠদান কৰি আপুনি আগুৱাই নিব। ধন্যবাদ আপোনাক।
0: ধন্যবাদ ধন্যবাদ।

0: আকাশবাণীৰ 90 বছৰীয়া বৰ্ণিল যাত্ৰাৰ এই শুভক্ষণত নিজৰ অনুভৱ ব্যক্ত কৰিছে নগাঁৱৰ বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে।
1: আকাশবাণীয়ে ইতিমধ্যে 90 বছৰত ভৰি দিয়া কথাটো আনন্দদায়ক, প্ৰেৰণাদায়ক। ব্যক্তিগতভাৱে আকাশবাণীৰ প্ৰত্যেকটো অনুষ্ঠানেই মোৰ প্ৰিয়। ৰেডিঅ'টো মোৰ বন্ধুৰ দৰে। আজৰি সময়ত অনাতাঁৰ যোগেদি ভাঁহি অহা গীত, মাত, কবিতা, সাহিত্যৰ অনুষ্ঠান আৰু অন্যান্য অনুষ্ঠান মই উপভোগ কৰোঁ। আকাশবাণী নগাঁও কেন্দ্ৰৰ 1994 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰতিষ্ঠা হ'ল। মই কেইবাদিনো আকাশবাণীৰ কেইবাটাও অনুষ্ঠানলৈ আহিছিলোঁ। মোক যিকেইটা দায়িত্ব দিছিল সেই দায়িত্বকেইটা আন্তৰিকতাৰে পালন কৰিছিলোঁ। এই কথা মই নাপাহৰোঁ। এতিয়াও মই আকাশবাণী নগাঁৱৰ লগত সম্পৰ্ক এৰিব পৰা নাই।

0: আকাশবাণীৰ 90 বছৰীয়া বৰ্ণিল যাত্ৰাৰ এই সন্ধিক্ষণত আকাশবাণী নগাঁও কেন্দ্ৰৰ এজন নিয়মীয়া শ্ৰোতা বৰপাথৰী দক্ষিণ সূতাৰ গাঁৱৰ মাধৱ হাজৰিকাই এইদৰে নিজৰ অনুভৱ ব্যক্ত কৰে।
1: মোৰ নাম মাধৱ হাজৰিকা, মোৰ ঘৰ বৰপাথৰী দক্ষিণ সূতাৰ গাঁও। আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰায় অনুষ্ঠানেই শুনিবৰ কাৰণে সদায় সাজু হৈ থাকোঁ। মই প্ৰায় 1962-63 চনত যেতিয়া চীন ভাৰতৰ যুদ্ধ হৈছে তেতিয়া মই LP স্কুলত পঢ়ি আছোঁ। তেতিয়া আমাৰ গাঁৱত ৰেডিঅ' নাই, কাৰো ঘৰতেই নাই। আমাৰ গাঁৱৰ বৰপাথে সূতাৰ গাঁৱৰ গান্ধী লাইব্ৰেৰীত এটা বৰ ডাঙৰ ৰেডিঅ' চৰকাৰে
0: দিছিলে,
1: এটা হৰণসহ দিছিলে। আমি তেতিয়া সন্ধিয়া সময়ত ঢাপলি মেলোঁ ৰেডিঅ'টো কি বস্তু চাবলৈ আৰু লগতে শুনো। তাত বিভিন্ন ভাষাৰ বাতৰি দিয়ে। প্ৰথমতে দিয়ে দিছ ইজ অল ইণ্ডিয়া ৰেডিঅ', ইয়ে আপাতানি প্ৰগাম্পৰ মুনিম বুজি। আকৌ দিয়ে ইয়ম আকাশবাণীম সম্প্ৰতি বাৰ্তা হাচুয়ন্তাম। আৰু অসমীয়াটো বাতৰি দিয়ে এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়াৰ আঞ্চলিক বাতৰি। মই মানে এনেকুৱা ভাল লাগে যে বা এনেকুৱা এটা অনুষ্ঠান মই কিমান ভাল লাগিছে, তাৰ ৰেডিঅ' এটা মই কেনেকৈ ক'ত ল'ম, ক'ত পাম, বহুত ভাবোঁ মানে নোৱাৰোঁ, মানে ৰেডিঅ' ওলোৱাই নাই তেনেকৈ দোকানত। সেই ৰেডিঅ'টোকে শুনিবলৈ তেতিয়া মই কিজানি দ্বিতীয়মান শ্ৰেণীৰ অনুমান মই তেনেকুৱা দিনতে পঢ়ি আছোঁ। আৰু যুদ্ধও লাগিছে, মানে ভাৰত পাকি সেয়া চীনৰ যুদ্ধৰ বাতৰি শুনিবলৈ মানুহবিলাক ব্যাকুল হৈ থাকে। আৰু তেতিয়াৰ পৰাই মই মানে ৰেডিঅ' শুনি শুনি ভাল পাওঁ আৰু ৰেডিঅ' শুনিবলৈ মোৰ মন যায়। আৰু প্ৰায় অনুষ্ঠানবিলাকেই ধৰক মই শুনো এতিয়াও ঠিক তেনেকৈ ধৰক আপোনালোকে এতিয়া 5:45 আমাৰ নগাঁও আকাশবাণী কেন্দ্ৰৰ পৰা আপোনাৰ যিটো বন্দে মাতৰ মংগলধ্বনি আৰম্ভ কৰা হয়, তাৰপিছত 6 বজাত হিন্দী বাতৰি, 6:05 ইংৰাজী বাতৰি, 6:15 ভক্তিমূলক অনুষ্ঠান উপাসনা।

পথৰ ওপৰত বেদখল কৰি দোকান পোহাৰ, গেৰেজ আদি নানান ব্যৱসায় কৰি যানজঁটৰ সৃষ্টি নকৰিব। গাড়ীৰ চালকে আৰু যাত্ৰীসকলে ছিট বেল্ট লগাইহে যাত্ৰা কৰিব। পথ সুৰক্ষাই জীৱন ৰক্ষা। গাড়ী চলাওঁতে মোবাইল ফোন ব্যৱহাৰ কৰাটো নিয়মবহিৰ্ভূত।

আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত। এতিয়া শুনো আহক কেইটিমান গীত অনুষ্ঠানত। আজি শুনো আহক প্ৰণতি বৰুৱা আৰু লোহিত গগৈৰ কণ্ঠৰ কেইটিমান গীত।

শ্ৰোতাই গীতৰ অনুষ্ঠানত শুনিছে প্ৰণতি বৰুৱা আৰু লোহিত গগৈৰ কণ্ঠৰ কেইটিমান গীত। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টছত। এইখিনিতে জনাই থওঁ, আকাশবাণীয়ে 8 জুনত 90 বছৰ সম্পূৰ্ণ কৰিব। এই উপলক্ষে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা 8 জুন সোমবাৰে পুৱা 10 বজাত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাটিত ভাগ ল'ব আকাশবাণী নগাঁও কেন্দ্ৰৰ নিয়মীয়া শ্ৰোতা ক্ৰমে মৰিগাঁৱৰ ৰাজু বৰা মজুমদাৰ, জাজৰিৰ শ্ৰোতা নৰেশ্বৰ হীৰা আৰু নগাঁৱৰ মনোৰাজ গোৱায়ে। অনুষ্ঠানত এবাৰ শুনো আহক প্ৰণতি বৰুৱাৰ কণ্ঠৰ এই গীতটি।

0: দৰিদ্ৰ কৃষকৰ
1: অনুষ্ঠানত এয়া লোহিত গগৈ।
0: সোণালী পথাৰ শ্যামলী পথাৰ বলিয়া বান তই নাহিবি দুনাই, দৰিদ্ৰ কৃষকৰ আহাৰ কঠীয়া তই নিনিবি উটায়।

এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সৌজন্যমূলক সাক্ষাৎ কৰাৰ পাছত ৰাষ্ট্ৰপতি ভৱনত স্থাপন কৰা 11টা ধ্ৰুপদী ভাষাৰ পুথিভঁৰাল গ্ৰন্থকুটিৰ দৰ্শন কৰে। এই বিষয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰি ডঃ শৰ্মাই কয় যে এই কুটিৰত অসমৰ সাঁচিপতীয়া পুথি, সাঁচিপাত প্ৰস্তুত আৰু লিখনৰ ঐতিহ্য সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। অসম চৰকাৰৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু বিভিন্ন সত্ৰ অনুষ্ঠানৰ সহযোগত সংগৃহীত এই অমূল্য সম্পদসমূহে নতুন প্ৰজন্মক অসমৰ সমৃদ্ধ ঐতিহ্য আৰু জ্ঞান সংস্কৃতিৰ সৈতে পুনৰ সংযোগ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। 500 অসমীয়া গ্ৰন্থ আৰু সাঁচিপতীয়া পুথিৰে সমৃদ্ধ এই পুথিভঁৰালে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৰ লাভ কৰা বুলি পুথিভঁৰালৰ বিষয়ববীয়া প্ৰকাশ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা মৰ্মে মুখ্যমন্ত্ৰীয়ে নতুন মন্ত্ৰীসকলক দায়িত্ব অৰ্পণ কৰিব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰাৰো সম্ভাৱনা আছে। ইপিনে খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। এই অনুষ্ঠানৰ অভ্যৰ্থনাৰ বাবে অসম অসামৰিক সেৱাৰ 8 বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্ত নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। মন্ত্ৰীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিলিত হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্টেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই চেতন ধীৰাচৰিয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ সন্দৰ্ভতো আজি শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই ব্যক্তিগৰাকীৰ সৈতে যৌথ অংশীদাৰিত্বৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একুৱা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। জুবিন গাৰ্গৰ পৰা লুণ্ঠন কৰা ধনেৰে এই প্ৰতিষ্ঠানটো স্থাপন কৰাৰ অভিযোগত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ আৰক্ষীক অনুমতি প্ৰদান কৰিছিল। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে আত্মসহায়ক গোটৰ সদস্যসকলে ৰাজ্যজুৰি এই পদক্ষেপত অংশগ্ৰহণ কৰি অকল সেউজ অসম গঢ়াৰ দিশতে নহয় বৰং পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তিৰ অদম্য নেতৃত্ব আৰু দায়বদ্ধতাৰ উজ্জ্বল নিদৰ্শনো দাঙি ধৰিব। সমগ্ৰ শিক্ষা অসমে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ওম প্ৰকাশে প্ৰেৰণ কৰা এই পত্ৰত উল্লেখ কৰা অনুসৰি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সামঞ্জস্য ৰাখি কাইলৈৰ পৰা 30 জুনলৈ ইকো ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। যোৱা শিক্ষাবৰ্ষত 55,198 বিদ্যালয় পঞ্জীয়ন হৈছিল যদিও 51,024 বিদ্যালয়েহে পৰ্টেলত গছপুলি ৰোপণৰ তথ্য আপলোড কৰিছিল। বাকী থকা বিদ্যালয়সমূহকো পৰ্টেলত তথ্য দাখিল কৰিবলৈ কোৱা হৈছে। ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত কাইলৈ বিশ্ব পৰিৱেশ দিৱস পালনৰ প্ৰস্তুতি চলোৱা হৈছে। লক্ষ্মীনাথ বেজবৰুৱা উদ্যানৰ সমীপৰ চুকাফা সমন্বয় ক্ষেত্ৰত এই উপলক্ষে গছপুলি ৰোপণৰ লগতে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। উল্লেখযোগ্য যে এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে জলবায়ু পৰিৱৰ্তন।

পবিতৰা অভয়াৰণ্যলৈ 2025-26 পৰ্যটন বৰ্ষত 35,242 গৰাকী পৰ্যটকৰ আগমন হৈছে। বিগত পৰ্যটন বৰ্ষত এই সংখ্যা আছিল 34,437। অভয়াৰণ্যখনৰ সূত্ৰই প্ৰকাশ কৰা মতে এই পৰ্যটন বৰ্ষত উদ্যানখনে 81,58,000 টকাৰো অধিক ৰাজহ সংগ্ৰহ কৰিছে। এইবাৰ 676 গৰাকী বিদেশী পৰ্যটকে অভয়াৰণ্যখন ভ্ৰমণ কৰে বুলি সূত্ৰটোত কোৱা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।

0: বাৰু বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে জলবায়ু পৰিৱৰ্তন। ৰাজ্যিক ফুল কপৌফুলৰ ৰঙেৰে নীলা আৰু বেঙুনীয়াৰ সমাহাৰেৰে গুৱাহাটী মহানগৰীক নতুন ৰূপ দিবলৈ ওলোৱা অভিযান কাইলৈ দিছপুৰৰ পৰা আৰম্ভ কৰা যুঁজা চলোৱা হৈছে বুলি স্থানীয় বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে প্ৰকাশ কৰিছে। তেওঁ কালি গুৱাহাটীত সাংবাদিকৰ আগত কয় যে এজাৰ আৰু কাঞ্চন গছ ৰোপণেৰে গুৱাহাটীখনক বেঙুনীয়া মহানগৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে এই সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতি আদৰণি জনাই বিধায়কগৰাকীয়ে কয় যে কাইলৈ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কপৌফুলৰ লগতে থলুৱা প্ৰজাতিৰ উদ্ভিদ এজাৰ আৰু কাঞ্চন ৰোপণৰ বাবে বাছি লোৱা হৈছে।
1: গুৱাহাটীখন যেতিয়া বেঙুনীয়া ৰঙেৰে ফুলেৰে চাৰিওফালে ভৰি পৰিব, শৰদৰ পৰা দেৱতায়ো চাগে ৰ লাগি চাব গুৱাহাটী। সেইকাৰণে আমি এই অভিযান আৰম্ভ কৰিব খুজিছোঁ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ৰ দিনাখন। প্ৰত্যেকজন আমাৰ বিশেষকৈ দিছপুৰ সমষ্টিত, মই এতিয়া সদ্যহতে দিছপুৰ সমষ্টিৰ কথাই কৈছোঁ কাৰণ ইয়াত পাহাৰ বেছি আছে, আমি সকলোকে উদগনি জনাম আৰু আমাৰ ফালৰ পৰাও আমি এটা অভিযান চলাম ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে'ত। এটা মেছেজ, এটা বাৰ্তা দিবৰ কাৰণে আমি সকলোৱে মিলি পেলাই দিছপুৰ সমষ্টিত আৰু মোৰ সতীৰ্থসকলকো মই অনুৰোধ কৰিম গুৱাহাটীৰ বেলেগ বেলেগ জেগাত এই আজাৰেই হওক কাঞ্চনেই হওক এইবিলাক গছ ৰোপণ কৰাই নহয়, ৰোপণ কৰাৰ লগে লগে, কাৰণ এই গোটেই পানীৰ গৰাখহনীয়াৰ পৰা আৰম্ভ কৰি পানী আনকি জলাশয়তো এইবিলাক গছ হয়, পাহাৰৰ মাটিতো এইবিলাক গছ হয়। সেইকাৰণে এই গছবিলাক ৰোপণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম।
0: দিছপুৰ ক্লক টাৱাৰৰ তলত এজাৰ পুলি ৰোপণেৰে অভিযান আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। বিধায়কগৰাকীয়ে কয় যে প্ৰতিটো সমষ্টিত 1,00,000কৈ গছপুলি ৰোপণ কৰা হ'ব। তেওঁ কয় যে আধুনিক সা সুবিধা, আন্তঃগাঁথনি আৰু জনসাধাৰণৰ বাবে প্ৰয়োজনীয় সুবিধা বৰ্ধনৰ লগতে গুৱাহাটীৰ নিজাববীয়া পৰিচয় গঢ়ি তোলাৰ উদ্দেশ্যে পাৰ্পল চিটি অভিযানৰ পৰিকল্পনা কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট ট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই চেতন ধীৰাচৰীয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ সন্দৰ্ভতো আজি আদালতখনে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আদালতে এই গোচৰ আৰু আবেদন অন্য আদালতলৈ হস্তান্তৰ কৰে। উল্লেখযোগ্য যে এই ব্যক্তিগৰাকীৰ সৈতে যৌথ অংশীদাৰিত্বৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। জুবিন গাৰ্গৰ পৰা লুণ্ঠন কৰা ধনেৰে এই প্ৰতিষ্ঠানটো স্থাপন কৰাৰ অভিযোগত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে এই প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ আৰক্ষীক অনুমতি প্ৰদান কৰিছিল। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত, হস্তশিল্প, গাখীৰ, কণী, মাছ মাংসৰ উৎপাদনৰ স্বাৱলম্বিতা অৰ্জনক লৈ উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলে প্ৰতিবেদন দাখিল কৰিব। এই অধিৱেশনত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি আৰু অংশীদাৰসকলৰ মাজত উন্নয়নৰ লক্ষ্য সন্দৰ্ভত উমৈহতীয়া মতামত গঢ়ি তোলাৰ লগতে সমন্বিত প্ৰচেষ্টা গ্ৰহণ কৰাৰ প্ৰয়াস কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলক 2047 চনৰ ভিতৰত অৰ্থনৈতিক উন্নয়ন, যোগাযোগ, উদ্ভাৱন, বহন ক্ষমতা আৰু সাংস্কৃতিক সমৃদ্ধিৰ প্ৰাণৱন্ত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উত্তৰ পূব ভৱিষ্য পৰিকল্পনা 2047 সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হ'ব। জাগীৰোড সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰিকাই কালি জাগীৰোড সমজিলাৰ আয়ুক্ত আৰু বন বিভাগৰ কেইবাগৰাকীও বিষয়াৰ সৈতে সোণাইকুছি পাহাৰ এলেকা পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত তেওঁ এই অঞ্চলটোৰ সমস্যাসমূহৰ সবিশেষ বুজ লয়। উল্লেখযোগ্য যে সোণাইকুছি পাহাৰ আৰু বনৰীয়া হাতীৰ মুক্ত বিচৰণভূমি আৰু জৈৱ বৈচিত্ৰ্যৰ দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ। আনহাতে চোৰাং চিকাৰী কাৰ্যকলাপৰ ফালৰ পৰা অঞ্চলটো স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰা হয়। বিধায়কগৰাকীয়ে বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে বৈঠকত মিলিত হৈ হস্তিকুলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি চোৰাং চিকাৰ ৰোধ কৰাৰ বাবেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। দৰং জিলাৰ মঙলদৈৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত এজন মটৰচাইকেল আৰোহীৰ থিতাতে নিহত হয়। এই ঘটনাত আন দুজন মটৰচাইকেল আৰোহী গুৰুতৰভাৱে আহত হয়। নিহত লোকজন বিদ্যুৎ ৰাজবংশী বুলি চিনাক্ত কৰা হৈছে। আহত দুজনক ততালিকে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত চাপ্লাই গাঁৱত অভিযান চলাই 1 কিলোগ্ৰাম ভাং জব্দ কৰাৰ লগতে দীপক দাস নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত ধূপধৰা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। দুধনৈ সমজিলা আৰক্ষী অধীক্ষক নুপুৰ ৰঞ্জন নেওগে অনাগত সময়তো নিষিদ্ধ ড্ৰাগছ মাদক দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন শুনানিৰ বাবে অগ্ৰাহ্য। আৰু শ্বিলঙত আজি উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।

লগতে নমো বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন আৰু নমো চিকিৎসালয়কে ধৰি প্ৰায় 1340 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। বিমানবন্দৰৰ এই নতুন টাৰ্মিনেলে দমনৰ আঞ্চলিক বিমান যোগাযোগ শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশতো অৰিহণা যোগাব। বিধি বলবৎকাৰী সঞ্চালকালয়ে আজি মিজোৰাম ম্যানমাৰ সীমান্তৰ লগতে সীমান্তৱৰ্তী চহৰ চাম্ফাইৰ 9টা স্থানত ব্যাপক অভিযান চলায়। সঞ্চালকালয়ে প্ৰকাশ কৰা মতে সীমান্তৰ ইপাৰৰ পৰা বৃহৎ পৰিমাণত অবৈধ বাৰ্মিজ চুপাৰী ভাৰতলৈ সৰবৰাহ কৰা চক্ৰৰ বিৰুদ্ধে এই অভিযান চলোৱা হয়। এই সৰবৰাহকাৰী চক্ৰটোক সহায় কৰা স্থানীয় লোকৰ বাসগৃহ আৰু ব্যৱসায়িক চৌহদত আজি অভিযান চলোৱা হয় বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা মতে এই লোকসকলে টিউ নদীৰ

Si voulez pas voir. লগতে নমো বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন আৰু নমো চিকিৎসালয়কে ধৰি প্ৰায় 1340 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। বিমানবন্দৰৰ এই নতুন টাৰ্মিনেলে দমনৰ আঞ্চলিক বিমান যোগাযোগ শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশতো অৰিহণা যোগাব। বিধি বলবৎকাৰী সঞ্চালকালয়ে আজি মিজোৰাম ম্যানমাৰ সীমান্তৰ লগতে সীমান্তৱৰ্তী চহৰ চাম্ফাইৰ 9টা স্থানত ব্যাপক অভিযান চলায়। সঞ্চালকালয়ে প্ৰকাশ কৰা মতে সীমান্তৰ ইপাৰৰ পৰা বৃহৎ পৰিমাণত অবৈধ বাৰ্মিজ চুপাৰী ভাৰতলৈ সৰবৰাহ কৰা চক্ৰৰ বিৰুদ্ধে এই অভিযান চলোৱা হয়। এই সৰবৰাহকাৰী চক্ৰটোক সহায় কৰা স্থানীয় লোকৰ বাসগৃহ আৰু ব্যৱসায়িক চৌহদত আজি অভিযান চলোৱা হয় বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পোৱা মতে এই লোকসকলে টিউ নদীৰ

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। মেঘালয়ৰ ৰাজধানী শ্বিলঙত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ পূব পৰিষদত 71 সংখ্যক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হৈছে। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। জাগীৰোড সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰিকাই কালি জাগীৰোড সমজিলাৰ আয়ুক্ত আৰু বন বিভাগৰ কেইবাগৰাকী বিষয়াৰ সৈতে সোণাইকুছি পাহাৰ এলেকা পৰিদৰ্শন কৰে। ৰাজ্যিক ফুল কপৌফুলৰ ৰঙেৰে নীলা আৰু বেঙুনীয়াৰ সমাহাৰেৰে গুৱাহাটী মহানগৰীক নতুন ৰূপ দিবলৈ ওলোৱা অভিযান কাইলৈ দিছপুৰৰ পৰা আৰম্ভ কৰাৰ যো জা চলোৱা হৈছে বুলি স্থানীয় বিধায়ক প্ৰদ্যুৎ বৰদলৈ প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বৰপেটা জিলাৰ খাদ্য সুৰক্ষা বিভাগে আজি বৰপেটা ৰোডত অভিযান চলাই কাৰ্বাইড প্ৰয়োগ কৰি কলপকোৱা এটা ভঁৰাল জব্দ কৰে। নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযানত সফলতা প্ৰদৰ্শন কৰি ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ধনশ্ৰী ঘাটৰ পৰা আৰক্ষীয়ে প্ৰায় 3 কুইণ্টল ভাং জব্দ কৰে আৰু কলিয়াবৰ সমজিলাৰ অন্তৰ্গত চুলুং আৰক্ষীয়ে কালি ভকুৱামাৰী অঞ্চলত অবৈধভাৱে সৰবৰাহৰ চেষ্টা কৰা এখন গৰু ভৰ্তি বাহন জব্দ কৰে। এতিয়া বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15।
1: श्रोताओं का कॉल लग जाता है और उनकी हमसे बात हो जाती है, बस ये है कि आप कोशिश करते रहिए। और हाँ, जहाँ से फोन कर रहे हो वहाँ शोर नहीं होना चाहिए, नेटवर्क अच्छा हो तो आपकी रिकॉर्डिंग अच्छे से होगी। तो चलिए शुरू करते हैं आज का सिलसिला। हेलो फरमाइश।
2: नमस्कार सर जी।
1: नमस्कार,
2: मैं वी पूनम नायडू बोल रही हूँ, प्रेम झील धनोरा जगदलपुर बस्तर छत्तीसगढ़ से।
1: क्या बात है, कैसी हैं आप?
2: बहुत ही अच्छे हैं, मजेदार गर्मी का मजा लेते हुए हम आपको कॉल कर रहे हैं सर जी।
1: गर्मी का मजा, ये बड़ा तंज है ये।
2: हर मौसम का अपना मजा है सर जी, यदि अपन बारिश में फिर ये गर्मी धूप ढूंढेंगे तो फिर प्राप्त नहीं हो पाएगा ना।
1: बिल्कुल ठीक, बिल्कुल ठीक। लेकिन इस साल की गर्मियां कहर हैं, आपको ऐसा नहीं लगता?
2: नहीं सर जी, ऐसा कुछ नहीं है, हम तो सभी मौसम के आदी हैं और हमें हर मौसम में अपने उनका मजा लेना बहुत अच्छा लगता है।
1: बढ़िया बढ़िया बढ़िया, अच्छी बात है। बताइए कौन सा गाना सुनना चाहती हैं आप?
2: हाँ, फिल्म का नाम है हम आपके है कौन।
1: अच्छा,
2: उस फिल्म में लता मंगेशकर एंड एसपी बाल सुब्रमण्यम का गाया हुआ गीत है सर जी, इसको प्ले कीजिएगा
1: जी।
2: गीत के बोल मैं थोड़ा गुनगुना के बता दूं क्या सर जी?
1: बिल्कुल बिल्कुल।

ये स्टेशन है और झंडी प्यारी प्यारी है हम सब तो

0: हेलो फरमाइश।
1: हेलो।
0: हाँ जी, कौन?
1: मैं ज्योति प्रजापति बोल रही हूँ।
0: ज्योति जी, कहाँ से बोल रही हैं आप?
1: पीतमपुर जिला, धार, मध्य प्रदेश।
0: अच्छा, बताइए क्या हाल चाल है पीतमपुर के?
1: जी बढ़िया है।
2: শ্রোতাই ইমান পৰে বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ। আজিৰ যুৱ তৰংগ অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে ভাস্কৰ্যপূৰ্ণ গায়নে।

নমস্কাৰ, 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত যুৱ তৰংগ অনুষ্ঠানলৈ মই ভাস্কৰ্যপূৰ্ণ গায়নে সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, কাইলৈ 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস। এই পৰিৱেশ দিৱসৰ প্ৰাক্ষণত আজি আমি কথা পাতিম আমাৰ চৌপাশে পৰিবেষ্টিত হৈ থকা পৃথিৱীৰ প্ৰত্যেক জীৱৰে আধাৰস্বৰূপ গছ লতা, জান জুৰি, নদ নদী, সাগৰ মহাসাগৰ, পাহাৰ পৰ্বত, বায়ুমণ্ডল ভূমণ্ডল আদিৰে সমৃদ্ধ পৰিৱেশৰ বিষয়ে।

যুৱবন্ধু, আহকচোন অনুষ্ঠানৰ আৰম্ভণিতেই শিল্পী খগেন মহন্তৰ কণ্ঠত এই গীতটি শুনি লওঁ।

যুৱবন্ধু, সাধাৰণতে পৰিৱেশ বুলিলে আমাৰ চাৰিওফালে থকা প্ৰাকৃতিক অৱস্থা আৰু জীৱ তথা জড় উপাদানসমূহৰ সমাহাৰকেই বুজা যায়। এই পৰিৱেশে মানুহ, উদ্ভিদ আৰু অন্যান্য প্ৰাণীৰ জীৱন ধাৰণ তথা ক্ৰিয়াকলাপক প্ৰভাৱিত কৰে। আমাৰ মৌলিক প্ৰয়োজন যেনে উশাহ ল'বলৈ বায়ু, পিবলৈ পানী, খাবলৈ খাদ্য আৰু বাস কৰিবলৈ ভূমি এই পৰিৱেশেই প্ৰদান কৰে। এই পৰিৱেশেই জীৱ জগতৰ জীৱন ধাৰণ, বৃদ্ধি, বিকাশ আৰু আচৰণত প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। সুস্থ পৰিৱেশ অবিহনে পৃথিৱীত জীৱৰ অস্তিত্ব সম্ভৱ নহয়। পৰিৱেশে জলবায়ু নিয়ন্ত্ৰণ কৰে, জৈৱ বৈচিত্ৰ সংৰক্ষণ কৰে আৰু ভাৰসাম্য বজাই ৰাখে।

0: প্ৰিয় শ্ৰোতা, এয়া অনুষ্ঠানৰ মাজতেই আমাক পৰিৱেশৰ গুৰুত্ব সম্পৰ্কে অৱগত কৰিছে পুৰণি গুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূগোল বিষয়ৰ বিষয় শিক্ষয়িত্ৰী সুনীতা শইকীয়াই।
1: নমস্কাৰ, মই সুনীতা শইকীয়া। মই পুৰণি গুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূগোল বিষয় শিক্ষয়িত্ৰী। আজি আলোচনাৰ মূল বিষয়টো হৈছে পৰিৱেশ। পৰিৱেশ বুলিলে আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, উদ্ভিদ আৰু প্ৰাণীক সামৰি এক সুশৃংখল অৱস্থাকে বুজায়। পৰিৱেশ হৈছে দুই প্ৰকাৰৰ, প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশ। প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ মাজত পাৰ্থক্য আছে। মানৱসৃষ্ট পৰিৱেশৰ অন্তৰ্গত অঞ্চল আৰু তাৰ মূল্যবোৰ মানুহৰ বিভিন্ন কাৰ্যৰ যেনে বিৱৰ্তনিক গঠন, কৃষি, জনসংখ্যা আদি দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হয়। এটা ভৌগোলিক অঞ্চলক প্ৰাকৃতিক পৰিৱেশ হিচাপে গণ্য কৰা হয়। জীৱ জগতৰ অস্তিত্ব আৰু বিকাশৰ বাবে পৰিৱেশৰ ভাৰসাম্য বৰ্তি থকাটো অত্যন্ত প্ৰয়োজনীয়। পৰিৱেশে আমাক জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো উপাদান প্ৰদান কৰে। শ্বাস প্ৰশ্বাস ল'বলৈ বিশুদ্ধ বায়ু, পান কৰিবলৈ বিশুদ্ধ পানী, খাদ্য উৎপাদনৰ বাবে উৰ্বৰা মাটি আৰু জীৱ জগতক টিকাই ৰাখিবলৈ প্ৰয়োজনীয় বিভিন্ন পৰিৱেশ তন্ত্ৰ। কিন্তু দ্ৰুত নগৰায়ন, প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰ আৰু সেউজ গৃহ গেছৰ নিৰ্গমনে আমাৰ পৰিৱেশৰ ওপৰত গভীৰ চাপ সৃষ্টি কৰিছে। বিশ্ব পৰিৱেশ দিৱসে আমাক সোঁৱৰাই দিয়ে যে পৰিৱেশ সুৰক্ষা কোনো বিকল্প নহয়, বৰং ই আমাৰ বাবে এক অত্যাৱশ্যকীয় দায়িত্ব। এই দিৱসে চৰকাৰ, প্ৰতিষ্ঠান, সমাজ আৰু ব্যক্তিসকলক পৰিৱেশজনিত সমস্যাসমূহৰ সমাধানৰ বাবে একেলগে কাম কৰিবলৈ আৰু বহনক্ষম জীৱনশৈলী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। ই আমাক প্ৰাকৃতিক সম্পদ সংৰক্ষণ, দূষণ হ্ৰাস আৰু জীৱ বৈচিত্ৰ ৰক্ষাৰ দায়িত্বৰ কথা সোঁৱৰাই দিয়ে। গছপুলি ৰোপণ, প্লাষ্টিক আৰু আৱৰ্জনা হ্ৰাস, পানী সংৰক্ষণ, নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ আৰু পৰিৱেশ সচেতনতা বৃদ্ধিৰ দৰে পদক্ষেপসমূহ পৰিৱেশ সুৰক্ষাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস, জনস্বাস্থ্য উন্নয়ন আৰু খাদ্য পানী নিৰাপত্তা শক্তিশালী কৰাত সহায় কৰে। ব্যক্তিগতভাৱে এই পদক্ষেপসমূহ সৰু যেন লাগিলেও সমূহীয়াভাৱে ইয়াৰ প্ৰভাৱ অত্যন্ত গুৰুত্বপূৰ্ণ। পৰিৱেশ দিৱসৰ উপলক্ষে আহক আমি সকলোৱে পৰিৱেশ সংৰক্ষণৰ প্ৰতি পুনৰ প্ৰতিশ্ৰুতিবদ্ধ হওঁ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এখন অধিক সেউজীয়া, সুস্থ আৰু বহনক্ষম পৃথিৱী গঢ়ি তোলাত অৱদান আগবঢ়াওক। ধন্যবাদ।
0: ধন্যবাদ বাইদেউ। পৰিৱেশ সম্পৰ্কে আপুনি কৰা আলোকপাতে আমাৰ শ্ৰোতাসকলক নিশ্চয় আপ্লুত কৰিছে। প্ৰিয় শ্ৰোতা, পৰিৱেশ হৈছে মানৱ জীৱনৰ আধাৰ। মানৱ সভ্যতা আৰু পৰিৱেশৰ মাজত অতি ঘনিষ্ঠ সম্পৰ্ক আছে। মানৱ সভ্যতাৰ উদ্ভৱ, বিকাশ আৰু অগ্ৰগতিত পৰিৱেশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মানুহে বাস কৰা স্থানৰ জলবায়ু, ভূমিৰ গঠন, নদ নদী, বনাঞ্চল আৰু প্ৰাকৃতিক সম্পদসমূহে মানুহৰ জীৱন ধাৰণ, সংস্কৃতি, অৰ্থনীতি আৰু সামাজিক ব্যৱস্থাক প্ৰভাৱান্বিত কৰিছে। যুৱবন্ধু, পৰিৱেশ বা পৰিৱেশ দিৱস বুলি ক'লেই আমাৰ পোনচাতেই মনলৈ আহে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ সেই কবিতাৰ কথা, যাৰ শিৰোনাম হৈছে গছ ভাল পোৱা ককাৰ খং, নহয়নে বাৰু? পুতেকৰ বিয়ালৈ মতা ৰঘুনাথক তেওঁৰ সমবয়সীয়া ব্যক্তিগৰাকীয়ে বিয়াৰ ৰভা দিবলৈ আমলখি গছজোপা কাটি পেলোৱাৰ কথাটিত অলপ হ'লেও পৰোক্ষভাৱে তিৰস্কাৰ কৰিছে। গছজোপা কটাৰ বাবে ককাগৰাকীয়ে লুচি, ভাজি, ৰসগোল্লা একোকে নাখাওঁ বুলি পৰোক্ষভাৱে প্ৰতিবাদো কৰিছে। শইকীয়াদেৱে লিখিছে, দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটাৰ বাবে লুচি, ভাজি, ৰসগোল্লা একোকে নাখাওঁ। শ্ৰোতাবন্ধু, গছ হৈছে প্ৰকৃতিৰ মূল আধাৰ। এই গছেই মূলতঃ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰি এই বিশ্বত জীৱকুল বৰ্তি থকাত সহায় কৰিছে। প্ৰকৃতিয়ে আইৰ দৰে জীৱকুলক সামৰি লৈছে। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ মাজতেই এয়া এটি কবিতা পাঠ কৰিছে দুবৰী কাশ্যপ শইকীয়াই।
2: নমস্কাৰ, পথাৰ কবি ৰাম গগৈৰ কবিতা পথাৰ। শাওণৰ মেঘমুক্ত নীলাকাশ, সূৰ্য স্নাত ক্লেদময়, সেই বিশাল পথাৰ বিপুল সম্ভৱা, নাঙলৰ শিৰলত সোণফলা মাটিৰ কামনা, ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা, কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ, তুমি প্ৰাণময় মোহময় জীৱন মালিকা। পথাৰ তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ, মৃতম্লান কৃষকৰ সাধনা কঠোৰ, নিৰণ্য বিমৰ্ষ আৰু ক্লান্ত, শ্ৰান্ত সন্ধিয়াত দুচিন্তা দুঃস হৈ পৰে, মহাজনী অৰ্থনীতি, দৈনন্দিন লাভ আৰু ক্ষতিৰ গণনা, পাৰ ভাঙি পানী আহে, সোঁতৰ চেৱেচে পাঢ়ে নাচে আৰু হাঁহে, ক্ৰূৰ স্পৰ্শ ফেনি লোতাল তৰংগৰাজি বুকুৰ সেউজী সপোনটোকে কাঢ়ি লৈ যায়, বাধা নাই অবাধে আহিল আৰু গ'ল, তেতিয়া মই কান্দো, সি আৰু পথাৰেও ইনাই বিনাই কান্দে, বিচিত্ৰ অভিব্যক্তি, সন্মিলিত কৃষকৰ সমস্যৰ দৃঢ়কণ্ঠ বিননীত বিদ্ৰোহৰ জাগৰণ আহে, অভ্যুদয় প্ৰভাতী চেতনা, অগ্নি দীক্ষা দ্ৰুত অভিযান অবিৰাম অধিকাৰ, সংগ্ৰামৰ পথাৰত শ্ৰমজীৱী মানুহৰ তেজ ৰঙা ইতিহাস লিখা হয়, পৰিৱৰ্তন।

0: আৰু হাল কোৰ দালৈ নতুন যুগৰ অভিযাত্ৰী শ্ৰমিক কৃষক পলাতক উত্তাস্ত মহাজন পুঁজিপতি সমস্ত শোষক বানপানী পাৰ ভাঙি আৰু আহিব নোৱাৰে। সেউজীয়া প্ৰাণৰ পথাৰ সোণালী ৰূপালী হয় বাকৰিত সোণগুটি লাগে নতুন আৰু নতুন হে পথাৰ হে সৃষ্টি সম্ভৱা বিপুল পথাৰ তোমাক নমস্কাৰ তোমাক নমস্কাৰ তোমাক নমস্কাৰ।
1: ধন্যবাদ দুবৰী, বৰ সুন্দৰকৈ কবিতাটি পাঠ কৰিলা। আমাৰ শ্ৰোতাসকলো নিশ্চয় আপ্লুত হৈছে। তোমালৈ আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা শুভেচ্ছা জনাইছো। শ্ৰোতা বন্ধু, সমগ্ৰ বিশ্বতে পৰিৱেশ সংৰক্ষণ আৰু পৰিৱেশ সম্পৰ্কীয় সজাগতাৰ বৃদ্ধিৰ উদ্দেশ্যে প্ৰত্যেক বছৰেই 5 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয়ভাৱে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। কাইলৈও অৰ্থাৎ 5 জুন তাৰিখে সমগ্ৰ বিশ্ববাসীয়ে এই দিৱস পালন কৰিব। 1972 চনত ইউনাইটেড নেশ্যনছৰ উদ্যোগত অনুষ্ঠিত হোৱা ইউনাইটেড নেশ্যনছ কনফাৰেন্স অন দ্য হিউমেন এনভাইৰনমেণ্টৰ পাছত 1973 চনৰ পৰা এই দিৱস পালন কৰি অহা হৈছে। সুস্থ আৰু সুৰক্ষিত জীৱন যাপনৰ বাবে এক সুস্থ পৰিৱেশ অতি প্ৰয়োজনীয়। পৰিৱেশ সংৰক্ষণৰ প্ৰতি বিশ্ববাসীক সচেতন কৰাৰ উদ্দেশ্যেই প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হয়। যুৱবন্ধু, অনুষ্ঠানৰ মাজতেই আমাক পৰিৱেশ দিৱসৰ তাৎপৰ্য সম্পৰ্কে অৱগত কৰিছে ডক্টৰ বীৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী সুহানী বৰুৱাই।
2: নমস্কাৰ, আকাশবাণীৰ সকলো শ্ৰোতালৈ মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সকলো কৰ্মকৰ্তালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱসটো কিয় পালন কৰোঁ সেয়া জনাটো বৰ প্ৰয়োজন। 1972 চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত মানৱ পৰিৱেশক লৈ অনুষ্ঠিত হোৱা বিশ্বৰ প্ৰথমখন সন্মিলন অৰ্থাৎ ষ্টকহোম সন্মিলনৰ প্ৰথম দিনটোক স্মৰণীয় কৰি ৰাখিবলৈ আৰু সমগ্ৰ বিশ্ববাসীক প্ৰকৃতি সুৰক্ষাৰ প্ৰতি সজাগ কৰিবলৈ 1973 চনৰ পৰা আনুষ্ঠানিকভাৱে এই দিৱসটো পালন কৰি অহা হৈছে। অৰ্থাৎ যোৱা 5টা দশকৰো অধিক সময় ধৰি এই দিনটোৱে আমাক সোঁৱৰাই দিছে যে এই পৃথিৱীখন কেৱল আমাৰ নহয়, ইয়াত থকা প্ৰতিটো জীৱৰে ইয়াৰ ওপৰত সমান অধিকাৰ আছে। কিন্তু এতিয়া কথা হ'ল, আজিৰ এই ডিজিটেল যুগত আমি এই গুৰুত্বপূৰ্ণ দিনটো কেনেকৈ পালন কৰিছোঁ? আজিৰ দিনত ফেচবুক, ইনষ্টাগ্ৰাম বা হোৱাটছআপ খোলাৰ লগে লগে পৰিৱেশ সুৰক্ষাৰ পোষ্ট দেখিবলৈ পোৱা যায়। পৰিৱেশ সুৰক্ষা এতিয়া কেৱল কোনো এটা নিৰ্দিষ্ট দিনৰ কিতাপৰ ৰচনা বা এদিনীয়া উৎসৱ হৈ থকা নাই, ই আমাৰ বাবে এতিয়া অস্তিত্ব ৰক্ষাৰ যুঁজ হৈ পৰিছে। আমাৰ অসমতে বতৰৰ যি অস্বাভাৱিক পৰিৱৰ্তন হৈছে, অত্যাধিক গৰম, সময়মতে বৰষুণ হোৱা নোহোৱা বা হঠাৎ অহা বানপানী, এই সকলোবোৰ গোলকীয় উষ্ণতা আৰু প্ৰকৃতিৰ ওপৰত আমি চলোৱা অত্যাচাৰৰে ফল। আধুনিক হোৱাৰ অৰ্থ এইটো নহয় যে আমি আমাৰ শিপা বা প্ৰকৃতিক পাহৰি যাম। আচলতে আধুনিক প্ৰযুক্তি আৰু চিন্তাধাৰাক ব্যৱহাৰ কৰি আমি কেনেকৈ পৰিৱেশক বচাব পাৰোঁ সেইটোহে আচল আধুনিকতা। আমাৰ ধুনীয়া অসমখনক, আমাৰ আই বসুমতীক সেউজীয়া কৰি ৰখাৰ দায়িত্ব আমাৰ যুৱ প্ৰজন্মৰ। আমাৰ এটা সৰু পদক্ষেপে কাইলৈ পৃথিৱীখন সলনি কৰিব পাৰে। শেষত কবিৰ ভাষাৰে ক'ব বিচাৰোঁ, প্ৰকৃতি আমাৰ বাবে উপহাৰ নহয়, ই এক ধাৰহে যাক আমি আমাৰ ভৱিষ্যত প্ৰজন্মলৈ সুৰক্ষিতভাৱে ঘূৰাই দিব লাগিব। ধন্যবাদ।
1: ধন্যবাদ যুৱবন্ধু, এয়া আছিল সুহানী বৰুৱা। পৰিৱেশৰ লগত সাহিত্য, কলা আৰু সংস্কৃতিৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে। মানুহে যি প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশত বাস কৰে, সেই পৰিৱেশে তেওঁৰ চিন্তা, চেতনা, জীৱনধাৰা, সাহিত্য, কলা আৰু সংস্কৃতিক গভীৰভাৱে প্ৰভাৱিত কৰে। পৰিৱেশ সাহিত্য, কলা আৰু সংস্কৃতি হৈছে একে সূত্ৰৰে প্ৰক্ৰিয়া। সুস্থ পৰিৱেশে সাহিত্য সংস্কৃতিৰ বিকাশত সহায় কৰে। কবিয়ে কবিতা লিখে, গীতিকাৰে গীত ৰচনা কৰে আৰু চিত্ৰকৰে চিত্ৰ অংকন কৰে। কলা তথা সংস্কৃতিয়ে পৰিৱেশ সংৰক্ষণৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰে। প্ৰিয় শ্ৰোতা, আহকচোন আমি এই সম্পৰ্কে কথা হওঁ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী সুপ্ৰিয়া বৰাৰ সৈতে।
3: নমস্কাৰ। পোনপ্ৰথমে মই আজিৰ অনুষ্ঠানৰ সমূহ শ্ৰোতাক মোৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ, লগতে নগাঁও আকাশবাণী কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তাক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাইলৈ 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা অসমেও গছপুলি ৰূপায়ণ কৰি বিভিন্ন কাৰ্যসূচী হাতত লৈ বিশ্ব পৰিৱেশ দিৱসটি উদযাপন কৰিব। প্ৰত্যেক বছৰৰ দৰে এইবাৰো এটা নিৰ্দিষ্ট বিষয়ক কেন্দ্ৰ কৰি বিশ্ব পৰিৱেশ দিৱসটি উদযাপন কৰা হ'ব আৰু এইবাৰৰ বিষয়বস্তু হৈছে প্ৰকৃতিৰ পৰা অনুপ্ৰাণিত হোৱা নিজৰ ভৱিষ্যতৰ বাবে জলবায়ুৰ বাবে। পৰিৱেশ শব্দটো যেতিয়া আমি শুনো, প্ৰথমে আমি তাৰ লগত আমাৰ মাটি, পানী, বায়ু, পাৰিপাৰ্শ্বিক অৱস্থাটো সংযোগ কৰিব পাৰোঁ। এই পৰিৱেশ শব্দটো কেৱল বিজ্ঞানসন্মত দিশৰ পৰাই নহয়, প্ৰত্যেকজন ব্যক্তিৰ শৈশৱৰ পৰা বৰ্তমানলৈকে আৰু অনাগত দিনলৈকে জড়িত। কিয়নো এজন শিশু যেতিয়া জন্ম হয়, ডাঙৰ দীঘল হয়, তেতিয়া আমি তেওঁক কওঁ বা তেওঁ বা সেই শিশুটো এটা পৰিৱেশত ডাঙৰ দীঘল হৈছে। তেওঁ আজি এনেকুৱা কাৰণ তেওঁ এটা পৰিৱেশত, তেনেকুৱা ধৰণৰ পৰিৱেশত ডাঙৰ দীঘল হৈছে। গতিকে মানুহ এজনৰ জীৱনত, দৈনন্দিন জীৱনত এটা পৰিৱেশে প্ৰভাৱ পেলায়। তেওঁ সেই তেতিয়াই পৰিৱেশৰ লগত জড়িত তেওঁ যেতিয়া জন্ম হৈছিলে, তেওঁ তেতিয়া শিকিছে পৰিৱেশৰ পৰা জ্ঞান আহৰণ কৰিবলৈ শিকিছে, পৰিৱেশৰ প্ৰত্যেকটো বস্তুক চাবলৈ শিকিছে। আৰু সেই তেনেকৈ চাওঁতেই এজন কবিৰ জন্ম হয়, এজন নৃত্যশিল্পী, এজন গীতিকাৰৰ জন্ম হয়, এজন গায়কৰ জন্ম হয়। সেয়েহে পৰিৱেশটো কেৱল বিজ্ঞানৰ লগতে জড়িত নহয়, পৰিৱেশ আমাৰ সাহিত্য, সংস্কৃতি, ভাষা, আমাৰ নিজৰ স্বাভিমানৰ লগত জড়িত। এতিয়া এজন যোগাসনবিদে, যোগাসনকাৰীয়ে যেতিয়া যোগাসন কৰে, তেওঁ পৰ্বতাসন, বৃক্ষাসন, ভুজংগাসনৰ দৰে যেতিয়া আসন কৰে, তেতিয়া সেইবিলাক পৰ্বত, পাহাৰ, সাগৰৰ ঢৌৰ পৰা অনুপ্ৰাণিত হৈ কৰে। এজন নৃত্যশিল্পীয়ে হাতৰ ভংগীমাৰে ফুল, চৰাই, সূৰ্য, নদী আদি প্ৰকৃতিৰ উপাদানবিলাকক চিহ্নিত কৰে, প্ৰদৰ্শন কৰে দৰ্শকৰ আগত। তেনেকৈ গীতিকাৰে ঋতু বৰ্ণন কৰে। এজন চিত্ৰশিল্পীয়ে পৰিৱেশৰ প্ৰত্যেকটো উপাদান পুংখানুপুংখভাৱে খুটনোহোৱাকৈ তেওঁৰ তুলিকাৰে অংকিত কৰে। গতিকে চাবলৈ গ'লে আমি প্ৰত্যেকজন ব্যক্তিয়েই পৰিৱেশৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। এজন কবিয়ে এটা কবিতা বা গল্প যেতিয়া লিখে, তেওঁ সেই সময়ত পৰিৱেশটোৰ পৰা অনুপ্ৰাণিত হয়। তেওঁ পৰিৱেশটো ভালদৰে নিৰীক্ষণ কৰে, তাৰপিছত তাৰ ওপৰতে ভিত্তি কৰি, তাৰ আলম লৈ তেওঁ এটা কবিতা লিখে, গল্প লিখে, কেতিয়াবা প্ৰবন্ধ নিবন্ধৰো সৃষ্টি হয়। গতিকে পৰিৱেশৰ উপাদানবিলাকে আমাক কিমান দিনৰ পৰা বা কিমান দিনলৈকে আমাক অনুপ্ৰাণিত কৰি থাকিব সেইটো আমি ক'ব নোৱাৰোঁ। গতিকে সেই পৰিৱেশ সচেতন ব্যক্তি হিচাপে আমি পৰিৱেশৰ প্ৰতি কিমান দায়বদ্ধ হ'ব লাগে। এতিয়া আমাৰ যাদৱপায়ং ডাঙৰীয়ে কৈছে যে আমাৰ অসমত গছ ৰুবলৈ প্ৰয়োজন নাই, অসমত গছ নিজে হয়, মাত্ৰ তাৰ সংৰক্ষণৰ ব্যৱস্থাহে কৰিব লাগে। গতিকে এজন পৰিৱেশ সচেতন ব্যক্তি হিচাপে বা প্ৰত্যেকজন ব্যক্তিয়ে যেতিয়া পৰিৱেশ প্ৰেমী হ'বলৈ বিচাৰে, গতিকে প্ৰত্যেকজন ব্যক্তিৰ মনত প্ৰথমে পৰিৱেশৰ প্ৰতি ভালপোৱা আহিব লাগিব। এতিয়া আমাৰ যিবিলাক বিশ্ব সন্মিলন অনুষ্ঠিত হয় পৰিৱেশৰ ওপৰত, তাৰ বেছিভাগেই উন্নত দেশসমূহত অনুষ্ঠিত হয়। কিন্তু উল্লেখনীয় যে সেই তাৰে কিছু সংখ্যক সন্মিলন আমি কেতিয়াবা এনেকুৱা ধৰণৰ ঠাইতো দেখিবলৈ পাওঁ য'ত সাগৰৰ পৰা অলপ গভীৰতাত হয়, তেওঁলোকে নিজে সাগৰত নামি তেনেকুৱা ধৰণৰ পৰিৱেশৰ ওপৰত বক্তৃতা প্ৰদান কৰে, আচৰিত হয়। কিয়নো সেয়া তেওঁলোকে কৰে পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধি কৰিবলৈ। আমি এজন দায়িত্বশীল নাগৰিক হিচাপে পৰিৱেশৰ প্ৰতি কিমান সজাগ হ'ব লাগে সেইখিনি তেওঁলোকে সেই তেনেধৰণৰ প্ৰত্যাহ্বানমূলক কামৰ জৰিয়তে প্ৰকাশ কৰে, তেওঁলোকে বুজাব বিচাৰে। গতিকে আহকচোন, আপুনি, মই বা আন বহুতৰ দৰে পৰিৱেশ প্ৰেমী মানুহৰ দৰে আমিও এই বৰ্ধিত গোলকীয় উষ্ণতাক নাশ কৰোঁ, পৰিৱেশ সংৰক্ষণ কৰোঁ আৰু অনাগত দিনলৈ এটা সুস্থ সবল পৰিৱেশত আমি জীয়াই থাকোঁ। ধন্যবাদ।
1: শ্ৰোতা বন্ধু, আচলতে প্ৰকৃতিৰ সৃজনী শক্তিৰো এক সীমা থাকে। ধ্বংসৰ পৰিসৰ নকমিলে আমাৰ জনমভূমিৰ এই সৃজনীশীল শক্তিও কমি আহিব। তাহানিৰ পৰা আজিলৈকে হাজাৰ হাজাৰ বৰ্গ কিলোমিটাৰ অৰণ্যাঞ্চল মানুহৰ নিৰ্বিচাৰ শোষণৰ বলি হৈছে। অতি বেয়াকৈ বিৰল প্ৰাণীৰ প্ৰাকৃতিক আৱাসভূমি সংকুচিত হৈ আহিছে। বন্যপ্ৰাণী আৰু গঞা ৰাইজৰ সংঘাত বাঢ়ি গৈছে। পাহাৰ, মানুহ, বন্যপ্ৰাণী সকলো ঘূনীয়া হৈছে। ভৰলু, কলং, ননৈয়াদি নদীৰ চিন নোহোৱা হৈ আহিছে। যাদৱ পায়েং, হৰেন্দ্ৰনাথ মৰাং আদি বিশিষ্ট ব্যক্তিসকলৰ লগতে চৰকাৰী তথা বেচৰকাৰী অন্যান্য প্ৰতিষ্ঠানে বৰ্তমান সময়ত পৰিৱেশ সুৰক্ষাৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে। এই লোকসকলৰ দৰে কাম কৰিব নোৱাৰিলেও, যাদৱ পায়েংদেৱে কোৱাৰ দৰে গছ ৰোপণ কৰিব নোৱাৰিলেও কথা নাই, কিন্তু একে সময়তে আমি গছৰ হানি বিঘিনিও ঘটাব নালাগে। এই কথাকে যদি সৰুগত কৰি আমি আগবাঢ়োঁ, নিশ্চয় পৰিৱেশ সংৰক্ষণ কৰিব পৰা যাব। যুৱবন্ধু, আহকচোন আজিৰ পৰাই আমিও পৰিৱেশৰ প্ৰতি দায়িত্বশীল হওঁ, পৰিৱেশৰ সুৰক্ষাৰ অৰ্থে চিন্তা কৰোঁ। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ মাজতেই এয়া এটি গীত।

যুৱ বন্ধু, ইমান পৰে আপোনালোকে পৰিৱেশ তথা বিশ্ব পৰিৱেশ দিৱস সম্পৰ্কে যুগুত কৰা অনুষ্ঠানটি শুনিলে। আমাৰো সময় হৈ আহিল পুনৰ এনে এটি অনুষ্ঠানৰ সৈতে লগ পোৱাৰ আশাৰে। আকাশবাণী নগাঁও কেন্দ্ৰৰ মজিয়াৰ পৰা মই ভাস্কৰ্যপূৰ্ণ গায়নে বিদায় লৈছোঁ। ভালে থাকক, সুস্থ থাকক। নমস্কাৰ।

0: আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত শ্বিলঙত উত্তৰ পূব পৰিষদত 71 সংখ্যক পূৰ্ণাংগ অধিৱেশন, প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উৎকৰ্ষৰ বঁটাত অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন, বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ ৰাজ্যত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ আৰু উৰ্পদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ লক্ষ্যৰে গোৱালপাৰা বন সংমণ্ডলৰ ফুটবল প্ৰতিযোগিতাৰ আয়োজন। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ অধ্যক্ষতাত আজি শ্বিলঙত উত্তৰ পূব পৰিষদৰ 71 সংখ্যক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হৈছে। বৈঠকত আঞ্চলিক বিকাশৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হৈছে। উত্তৰ পূব খণ্ডৰ উন্নয়ন মন্ত্ৰালয়ে কয় যে এই আলোচনাত উমৈহতীয়া বিকাশৰ লক্ষ্য প্ৰাপ্তিৰ দিশত ৰাজ্য আৰু অংশীদাৰসকলৰ মাজত সহযোগিতামূলক কাৰ্যব্যৱস্থা গঢ়ি উঠিব বুলি আশা কৰা হৈছে। তদুপৰি উত্তৰ পূব খণ্ডক অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে দীৰ্ঘম্যাদী ৰূপৰেখা প্ৰস্তুত কৰিবলৈ উত্তৰ পূব দৰ্শন পৰিকল্পনা 2047 সন্দৰ্ভত আলোচনা কৰা হৈছে বুলি ডোনাৰ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। অধিৱেশনত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয় শংকৰ, মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, ডোনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰ, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু ডোনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজু উপস্থিত আছে। অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলেও অধিৱেশনত অংশগ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উৎকৰ্ষ বঁটাত অসমে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই সন্মানে 2070 চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য পূৰণৰ সংকল্পক অধিক শক্তিশালী কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে ৰাজ্যৰ বিকাশক গতি অধিক ত্বৰান্বিত কৰিবলৈ সেউজ আৰু নবীকৰণযোগ্য শক্তিৰ উৎস গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে মধ্যমীয়া গ্ৰাহক ভিত্তিক ৰাজ্যসমূহৰ ভিতৰত অসমে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত সৰ্বাধিক বিক্ৰেতা পঞ্জীয়নত প্ৰথম স্থান লাভ কৰাৰ লগতে সৰ্বাধিক গ্ৰাহকৰ আবেদন আৰু সৰ্বাধিক বিতৰণ কোম্পানী পৰিদৰ্শনত দ্বিতীয় স্থান লাভ কৰিছে। তদুপৰি সৰ্বাধিক সৌৰ শক্তি স্থাপনতো ৰাজ্যখনে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তি প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি কাইলৈৰ পৰা 30 জুনলৈ ইক' ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ মেৰাপানীৰ দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত কালি ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত হয়। সামাজিক বনানীকৰণ গোলাঘাট সংমণ্ডলৰ সৌজনত তথা দৈয়াং কেন্দ্ৰীয় সংগীত মহাবিদ্যালয় আৰু নৱৰ কলাকেন্দ্ৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত পৰিৱেশ সজাগতা বিষয়ৰ চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ 150 শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকলে প্লাষ্টিকমুক্ত পৃথিৱী, মানুহ আৰু প্ৰকৃতিৰ মাজৰ ভাৰসাম্যতা আদি বিষয়ত চিত্ৰ অংকন কৰি পৰিৱেশ সংৰক্ষণৰ শক্তিশালী বাৰ্তা দিয়ে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমৰাৰ মানকাছৰ মহকুমাৰ 35খন গাঁও পঞ্চায়তত কালিৰে পৰা গছপুলি ৰোপণ আৰু চাফাই অভিযান চলোৱা হৈছে। 5 দিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসূচীত পঞ্চায়তৰ প্ৰতিনিধি, কৰ্মচাৰী আৰু স্থানীয় লোকৰ অংশগ্ৰহণেৰে ৰাজহুৱা স্থান, বিদ্যালয় চৌহদ আৰু পথৰ কাষত গছপুলি ৰোপণ কৰা হৈছে। এই সন্দৰ্ভত ফুলেশ্বৰ গাঁও পঞ্চায়তৰ সচিবে এইদৰে কয়।
1: অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে আজি বৃক্ষৰোপণ কাম সম্পূৰ্ণ কৰিলোঁ। আমাৰ প্ৰেচিডেণ্টৰ লগতে আমাৰ মেম্বাৰবিলাকো আছিল। ছেল্ফ হেল্প গ্ৰুপৰ কেইজনমানো আমাৰ লগতে আছিল, আমি একেলগে মিলি এইটো গছ ৰোপণ কৰিলোঁ। তো আমাৰ অহাকালি আৰু আমাৰ গাঁওসভা আছে ৱেষ্ট জেনেৰেটৰ হিচাপে আমাৰ আৱৰ্জনা ইত্যাদি লৈ আমাৰ আলোচনা হ'ব। এই মিটিংখনত আমি অহাকালি আহ্বান কৰিছোঁ। এইটো আমাৰ কাৰ্যসূচী আমাৰ যিটো ভাৰতৰ যিটো পৰিৱেশ দূষিত পৰিৱেশ সেইটো দূৰ কৰাৰ কাৰণে আমাৰ বৃক্ষৰোপণ কৰিব লগা হৈছে। আমি আমাৰ জি পিৰ অফিচতো কৰিলোঁ আৰু আমাৰ এটা অমৃত সৰোবৰ আছে ইয়াতেও কৰিলোঁ। আমাৰ প্ৰগ্ৰামটো 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে।
0: কাইলৈ বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰিৱেশ সংৰক্ষণ, সেউজীয়া পৰিৱেশ গঢ় দিয়া আৰু সমাজত গছপুলি ৰোপণৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰাৰ লক্ষ্যৰে বঙাইগাঁৱৰ সামাজিক বনানীকৰণৰ উদ্যোগত মাতৃৰ বাবে এটা গছপুলি শীৰ্ষক গছপুলি ৰোপণ কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হয়। বজালী জিলাৰ সদৰ পাঠশালাৰ সমীপৰ বীৰবিদাত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এটা বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশজুৰি চলি থকা যক্ষ্মা মুক্ত ভাৰত অভিযানৰ অংশ হিচাপে আজি মৰিগাঁও জিলাৰ তিৱা স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত নিক্ষয় মিত্ৰ পদক্ষেপৰ অধীনত 75 গৰাকী যক্ষ্মা ৰোগীৰ মাজত পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰা হয়। যক্ষ্মা ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ঔষধৰ সমানে উন্নত পুষ্টিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি ৰোগীসকলে যাতে সঠিক পুষ্টি লাভেৰে সোনকালে সুস্থ হৈ উঠিব পাৰে তাৰ বাবে এনে পদক্ষেপ লোৱা হয়। কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগতো আজি জিলাখনৰ 6 গাঁৱৰ পান্তানত প্ৰধানমন্ত্ৰী যক্ষ্মাৰ ৰোগমুক্ত অভিযান আৰু সজাগতা সভা অনুষ্ঠিত হয়। ৰাভা হাছং পৰিষদৰ অধ্যক্ষ সোণাৰাম ৰাভা পৰিচালনাত অনুষ্ঠিত সজাগতা সভাত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় 30 গৰাকী যক্ষ্মাৰ ৰোগীৰ মাজত পুষ্টিকৰ সামগ্ৰী টোপোলা বিতৰণ কৰা হয়। অনুষ্ঠানত ৰাভা হাছং পৰিষদৰ কাৰ্যবাহী সদস্য ৰমাকান্ত ৰাভা, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কাৰ্যবাহী সদস্য প্ৰবোধ কলিতাকে ধৰি আন কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট ট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই চেতন ধীৰাচৰীয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ সন্দৰ্ভতো আজি আদালতখনে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আদালতে এই গোচৰ আৰু আবেদন অন্য আদালতলৈ হস্তান্তৰ কৰে। ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই আজি ধনশ্ৰী ঘাটৰ পৰা প্ৰায় 3 কুইণ্টল ভাং জব্দ কৰে। ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত চলোৱা এই অভিযানত মাজবাটৰ পৰা বৰঝোৱাৰ অভিমুখে আহি থকা এখন বাহনৰ পৰা ভাংখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰূপাজুলিৰ এজন সৰবৰাহকাৰীক আটক কৰে। ইপিনে কাছাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন ঠাইত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই 2 টন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰিবলৈ সমৰ্থ হৈছে। উধাৰবন আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত অভিযান চলাই 8010 টা বটল কোডে

0: সেমি ফাইনেল অনুষ্ঠিত হয়। কাইলৈ প্ৰতিযোগিতাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। এই ফাইনেল খেলত জিলা আয়ুক্ত প্ৰদীপ টিমু, জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, বিধায়ক টংকেশ্বৰ ৰাভা, পবিত্ৰ ৰাভা, বন সংমণ্ডল প্ৰাধিকাৰী তেজাস মৰি স্বামীৰ লগতে আন কেইবাগৰাকীও লোক অতিথি হিচাপে উপস্থিত থাকিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত শ্বিলঙত উত্তৰ পূব পৰিষদত 71সংখ্যক পূৰ্ণাংগ অধিৱেশন, প্ৰধানমন্ত্ৰী সূৰ্য ঘৰৰ উৎকৰ্ষ বঁটাত অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন, বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ ৰাজ্যত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ আৰু উৰ্পদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ লক্ষ্যৰে গোৱালপাৰা বন সংমণ্ডলৰ ফুটবল প্ৰতিযোগিতাৰ আয়োজন। এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক আমৈ।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমৈ অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজিৰ আমৈ অনুষ্ঠানৰ আমাৰ আমৈগৰাকী হৈছে ভৱানী ডেকা। আহক, আজি আমি মৰিগাঁও জিলাৰ দণ্ডুৱাৰ এই আমৈগৰাকীৰ লগত কথা পাতোঁ, চিনাকি হওঁ। বাইদেউ নমস্কাৰ।
1: হয়, নমস্কাৰ আপোনালৈ।
0: হয়, আপোনাৰ ঘৰ মৰিগাঁও দণ্ডুৱাত, গাঁওখনৰ কথা কওকচোন।
1: হয়, মৰিগাঁও দণ্ডুৱাত আমাৰ গাঁওখন খুবেই সুন্দৰ। আমি বিভিন্ন জাতি জনজাতিৰ লগ লাগি মানে একতাৰে আছোঁ। মানে তাত বিভিন্ন কলা সংস্কৃতিৰ আমাৰ অনুষ্ঠানবিলাক হয়, মাঘৰ উৎসৱ হয়। আমি জাতি বৰ্ণ নিৰ্বিশেষে হিন্দু মুছলিম গোটেইখিনি লগ লাগি আমি এইবিলাক উৎসৱ পাৰ্বণ আমি পালন কৰোঁ। আৰু তাতে এটা উল্লেখনীয় লেখত ল'বলগীয়া হয় জেঠৰ 9 তাৰিখে বাঙীয়া মেলা,
0: খুবেই গুৰুত্বপূৰ্ণ।
1: হয়, গুৰুত্বপূৰ্ণ মানে বাঙীয়া মেলা, সেইটোৱে আমাৰ মানে সকলোৱে জানে আৰু, বিভিন্ন ঠাইত মানুহবিলাকে জানে আৰু আমাৰ যে বাঙীয়া মেলাটো বহুত ডাঙৰ কৰি পতা হয় জেঠৰ 9 তাৰিখে।
0: আমি গম পাওঁ যে আপুনি এগৰাকী ব্যৱসায়ীভাৱে সফল মহিলা। আপোনাৰ ব্যৱসায়ৰ কথা আমাৰ আমৈসকলক কওকচোন, যাতে তেওঁলোকেও আপোনাৰ কথা শুনি অনুপ্ৰাণিত হয়।
1: হয়, মই নিজকে সফল বুলি নাভাবোঁ বাৰু, চেষ্টাহে কৰি আছোঁ, মানে অলপ অলপকৈ কৰি আছোঁ আৰু। সফল হ'ব পাৰিছোঁনে নাই সেইটো মই ঠিক নাজানো। হয়, মই লাড়ু পিঠা এইবিলাক বনাওঁ আৰু আচাৰ, মেইনলি মই আচাৰে বেছিকৈ কৰোঁ আৰু। 2018 চনৰ পৰাই মই কৃষি অফিচত ট্ৰেইনিং প্ৰশিক্ষণ লৈ মই আচাৰ বনাওঁ। তাৰপিছত লাড়ু পিঠা, পাপৰ, জেং পাপৰ এইবিলাক বিভিন্ন বিপণীবিলাকত দিওঁ, সেনেকৈ বিক্ৰী কৰি আছোঁ। হয়, ইয়াৰ চাউলখিনি সংগ্ৰহ কৰোঁ মানে আমাৰ খেতিয়কবিলাকে খেতি কৰি, বৰা চাউল, জহা চাউল, কোমল চাউল, তেওঁলোকৰ পৰা আমি ক্ৰয় কৰি লওঁ। আৰু মোৰ লগতে অৱশ্যে অকল ময়ে নহয়, আমাৰ দণ্ডুৱাত বহুতো মহিলাই তেনেকৈ মানে লাড়ু পিঠা বনাই আগবাঢ়ি গৈছে। বিশেষকৈ এই আমাৰ বিজেপি চৰকাৰে যি মহিলাবিলাকৰ উদ্যমিতা আঁচনি দিছে, সেই উদ্যমিতা আঁচনিৰ পৰা বহুতো মহিলা লাভৱান হৈছে। সেই আঁচনিটো অহাৰ পিছৰ পৰা বহুতে আৰু বেছি কাম কৰিবলৈ সাহস পাইছে আৰু কৰিছে, কাম হাতত লৈছে, সকলোৱে আগবাঢ়ি গৈছে। তেনেকৈ আমাৰ
0: 10,000 টকাটো পায়।
1: হয়, 10,000 টকাটো পায় আৰু এতিয়া 25,000 টকাও দিব ব্যৱসায় আগবাঢ়ি যাবলৈ। এইখিনিতে চৰকাৰকো আমি বহুত বহুত ধন্যবাদ দিছোঁ যে আমাৰ মহিলাখিনি ঘৰতে বহি নাথাকি যে কাম কাজত লাগিছে, চৰকাৰে অলপ তাতে সহায় সহযোগ কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ।
0: হয়, আপুনি আৰু কি কি বনায়, বিশেষকৈ পিঠা বনায়, জেং পিঠা কথা ক'লে, আৰু কি কি কৰে, আচাৰৰ কি কি বনায় আপুনি?
1: আচাৰ মই বনাওঁ বাহগাছ, যিটো খৰিচাটো যে, সেইটো বনাওঁ। তাৰপিছত ভোট জলকীয়া, তাৰপিছত নেমু, গোল নেমু, মিক্স আচা, জলফাই, তেতেলি আৰু আৰু বিভিন্ন ধৰণৰ কঁঠালৰ আচা, মাছ মাংস সকলোৱে বনাওঁ। মানে গ্ৰাহকে যেনেধৰণে বিচাৰে মই তেনেধৰণে মানে বনাই দিওঁ আৰু।
0: হয়, ভোট জলকীয়াটো কেনেকৈ বনায়?
1: ভোট জলকীয়াটো প্ৰথম আমি বজাৰৰ পৰা ভোট জলকীয়াটো আমি চিনাক্ত কৰি ল'ব লাগিব, উন্নত মানৰ, অলপ ভাল চাফা হ'ব লাগিব, জ্বলা হ'ব লাগিব, তেনেকুৱা জলকীয়াটো আনি আমি ধুনীয়া

0: এনেকৈ চাফা পানীত ধুই মেলি আমি অকণমান পানীটো নিগৰাই ধুনীয়াকৈ কিছু কিছু লোকে পিচি পেলাইও বনায় মিক্সিত, মিক্সিত পিচি গৰম তেল দি দিওঁ, তাত আৰু মা মচলা অলপ অলপ দি দিওঁ, আৰু কাটি কাটিও টুকুৰা টুকুৰিকৈ পিচ পিচ কৰিও বনাব পাৰি, সেইটো কেঁচিয়ে কাটি কাটি তেনেকৈও বনাব পাৰি গৰম তেল দি। তাত সৰিয়হ, জিৰা, পাঁচফোৰণ এনেকৈ মছলা পৰিমাণটো কমাই দিব লাগে। ভোট জলকীয়া তাৰ নিজৰ স্মেলটোৱে ধুনীয়া, মানে তাৰ চেণ্টটোৱে খাব ভাল লাগে, মানে জ্বলাটো আৰু গেছৰ কাৰণেও ভাল ভোট জলকীয়াটো খোৱা
1: এই
0: গেষ্ট্ৰিকৰ।
1: মছলাটো কেতিয়া দিয়ে আপোনালোকে গুড়ি কৰি?
0: মছলাটো আমি যেতিয়া বনাওঁ গৰম তেল ঢালি দিওঁ, তেতিয়াই মছলাটো তাত মিলাই দিওঁ। মছলা খুব কম পৰিমাণে দিওঁ আমি, অলপমান দিওঁ আৰু।
1: ভিনেগাৰ,
0: ভিনেগাৰটো ঠাণ্ডা হ'লে পিছত তাতে আচাৰ সেইদিন মিলাই বোলে তেনেকৈ আমি দি দিওঁ। ভিনেগাৰ দিব পাৰি, ভিনেগাৰ সলনি এচিটিক এচিড কয়, এচিটিক এচিডো দিব পাৰি। 1 কেজিত 5 ml দিব লাগে, তেতিয়া ভিনেগাৰ নিদিলেও হয়। আৰু ছডিয়াম বেঞ্জেট বুলি কয় সংৰক্ষক দ্ৰব্য, এই সংৰক্ষক দ্ৰব্যটো কম পৰিমাণে এনেই ঘৰত খাবলৈ বনালে নিদিলেও হয়। আমি কিছুদিনলৈ যদি সংৰক্ষণ কৰি থ'ব লগা হয় সৰহকৈ বনাওঁ, তেতিয়া কম পৰিমাণে দিব পাৰি আৰু, 1 গ্ৰাম আৰু 1 কেজিত তেনেকৈ দিব লাগে।
1: আপুনি যিহেতু মৰিগাঁৱৰ, মৰিগাঁৱৰ বিভিন্ন মেলা হয়, তাত চাগে আপুনি বিপণীত বিক্ৰী কৰে?
0: হয় হয়, বিপণীত বিক্ৰী কৰোঁ। আমাৰ যিবিলাক DICC ফালৰ পৰা জিলা উদ্যম সংগম বাণিজ্যিক মেলা হয়, বিভিন্ন ডিষ্ট্ৰিক্টবিলাকত হয়, আমাক মাতে, তাত আমি অংশগ্ৰহণ কৰোঁ, আচাৰ, লাড়ু, পিঠা এইবিলাক বিক্ৰী কৰোঁ। আৰু লগতে SRLMৰ ফালৰ পৰাও আমাৰ ভোগালী মেলা, বহাগী মেলা আয়োজন কৰে, সেইবিলাক বিপণীলৈকেও আমি যাওঁ। তাতে বিভিন্ন ধৰণৰ SHD গোটবিলাক আহে, সকলোবিলাকে লগ হৈ আমি বিপণীবিলাকত বিক্ৰী কৰোঁ।
1: হয়, আপুনি প্ৰশিক্ষণ লৈছিলে?
0: হয়, মই প্ৰশিক্ষণ লৈছিলোঁ, RCT ল'লোঁ, এগ্ৰিকালচাৰ ল'লোঁ, গুৱাহাটীত ল'লোঁ, ভঙাগড় IRPT, তাতে মেচিনাৰী অকণমান ট্ৰেইনিং ল'লোঁ, কেনেকৈ ধৰণে বনাই কেনেকৈ উন্নত মানৰ আচাৰ কৰিব পাৰি। আৰু বামুণী মৈদাম তাতো ল'লোঁ, NSIC ট্ৰেইনিং ল'লোঁ, এনেকৈ বিভিন্ন ঠাইত মই প্ৰশিক্ষণ লৈয়ে অলপ অলপকৈ আগবাঢ়ি গৈ আছোঁ আৰু।
1: হয়, এই সুযোগতে আপোনাৰ ফোন নম্বৰটো কওকচোন, যাতে কোনোৱে শুনি পেলাই আপোনাৰ লগত যোগাযোগ কৰি উপকৃত হ'ব পাৰে।
0: হয় হয়, কৈছোঁ বাৰু, 9101782710।
1: হয়, এই নম্বৰত কোনোৱে ফোন কৰিলে আপুনি সহায় কৰিব পাৰিব?
0: হয়, নিশ্চয় কৰিম। মানে মই যেনেকৈ আগবাঢ়ি গৈছোঁ অলপ অলপ কে, আৰু 10 গৰাকী মহিলাও যদি তেনেকৈ আগবাঢ়ি যায় তেতিয়া মোৰো ভাল লাগিব। মই তেনেকৈ শিকোৱা মহিলাই যদি আগবাঢ়ি যায় সুধিলে মই নিশ্চয় ক'ম। আৰু মই ট্ৰেইনিঙো দিওঁ, বিভিন্ন ঠাইত ট্ৰেইনিংবিলাকো দিওঁ তেনেকৈ বিভিন্ন মহিলাক। মই যে জানিম, মই যে বিজনেছটো কৰিম সেইটো নহয়, মোৰ লগতে আৰু বহুত মহিলা তেনেকৈ ওলাই আহক, সকলোৱে স্বাৱলম্বী হওক, ঘৰতে বহি থাকিব নালাগে, সকলোৱে কাম কাজ কৰি ওলাই আহক। আৰু লগতে এতিয়া মই নিজে কাম কৰি মোৰ নিজে নিজক সহায় কৰা বাদেও মোৰ ল'ৰাক মই পঢ়াই আছোঁ। আৰু
1: কিহত পঢ়িছে
0: ল'ৰা? এবাৰ নগাঁও কলেজতে BCom ছেকেণ্ড ছেমিষ্টাৰ পাইছে, ল'ৰাকো পঢ়াই আছোঁ। আৰু মোৰ মানুহজনো ব্যৱসায়টো মই সহায় কৰোঁ, ঘৰখনকো চাওঁ তেনেকৈ, মানে দুয়োজনে মিলা প্ৰীতিৰে ঘৰখন আগবঢ়াই লৈ গৈ আছোঁ আৰু।
1: ভাল লাগিলে আপোনাৰ লগত আমি কথা পাতিলোঁ। আমাৰ আমৈসকলেও চাগে নিশ্চয় আপোনাৰ কথা শুনি আজি উপকৃত হ'ব বা আপোনাক ফোনযোগে যোগাযোগ কৰিব। মই ভাবোঁ যিসকলে ফোন কৰিব আপোনাক নিশ্চয় আপুনি ভাল পৰামৰ্শ আগবঢ়াব। আৰু কথা বতৰা সামৰিছোঁ, আপোনাৰ ব্যৱসায়ৰ উন্নতি হওক, আপুনি আৰু আগুৱাই যাওক। ধন্যবাদ।
0: হয়, ধন্যবাদ।
1: ইমান পৰে আজিৰ আমৈ অনুষ্ঠানত আমি লগ পালোঁ মৰিগাঁও জিলাৰ দণ্ডুৱাৰ এগৰাকী স্বাৱলম্বী মহিলা ভৱানী ডেকাক। আহক এইখিনিতে আমি এটি গীত শুনো, এয়া শিল্পী অনিন্দিতা পাল আৰু গীতৰ কথা কমলানন্দ ভট্টাচাৰ্যৰ।

0: অনিন্দিতা পালৰ কণ্ঠৰ গীতটি শুনিলে। আমাৰসকল, আমি জুইৰ পৰা সদায় সাৱধানে থাকিব লাগে। এই প্ৰসংগতে আজি দুআষাৰ কৈছে অগ্নি নিৰ্বাপক বাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়া আবু তালহাই।
1: জুই বা অগ্নি হ'ল এটা ৰাসায়নিক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটো সম্পন্ন হ'বৰ কাৰণে দাহ্য পদাৰ্থ, তাপ আৰু অক্সিজেনৰ প্ৰয়োজন হয়। প্ৰক্ৰিয়াটো হ'বৰ কাৰণে তিনিটা বস্তুৰ প্ৰয়োজন হয়। ঠিক তেনেকৈ এই প্ৰক্ৰিয়াটো বন্ধ কৰিবৰ কাৰণে বা ষ্টপ কৰিবৰ কাৰণে এই তিনিটা বস্তুৰ পৰা যিকোনো এটা যদি আমি আঁতৰাই দিব পাৰোঁ, তেতিয়াহ'লে ই নুমাই যায়। মই ক'ব খুজিছোঁ যে যদি জুইটো আমি নুমাব লগা হয় তাপটো কমাই দিব লাগিব, নহ'লে আমি কি কৰিব লাগিব, দাহ্য পদাৰ্থ গুচাই দিব লাগিব, নহ'লে জুইয়ে যোনটো অক্সিজেন পাই আছে সেই অক্সিজেনটো কাট অফ কৰি দিলেও জুই নুমাই যাব। কিন্তু জুইটো যদি আমি ভাল বা নিৰ্দিষ্ট পদ্ধতিৰে ব্যৱহাৰ কৰিব নাজানো, তেতিয়াহ'লে তাৰ পৰা বহুত ডাঙৰ বিপদ হোৱাৰ আশংকা থাকে। তেতিয়াহ'লে আমি জুইটো কেনেকৈ ব্যৱহাৰ কৰিম আৰু তাৰ পৰা কেনেকৈ আমি বিপদৰ পৰা বাচিম, সেই বস্তুখিনি জানা আমাৰ অতিকে দৰকাৰ। জুই সদায় সৰুৰ পৰা ডাঙৰ হয়। যেনেকৈ ধৰক এটা দিয়া চলায়ৰ জুইৰ পৰাই

0: আমি ডাঙৰ জুই এটা উৎপন্ন কৰিব পাৰোঁ। ঠিক তেনেকে সৰু সুৰা ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিটৰ পৰা জুই সূত্ৰপাত হৈ ডাঙৰ জুই হ'ব পাৰে। কোনোবা চিগাৰেট খাই পেলাই চিগাৰেটটো পেলাব নলগা জেগাত যদি পেলাই দিয়ে তেতিয়া তাৰ পৰাও জুই উৎপন্ন হ'ব পাৰে। কোনোবা খোলা চাকি এনেকে ৰাতি এৰি দিয়াৰ পিছতো সেই চাকিৰ পৰাও জুই দুৰ্ঘটনা হ'ব পাৰে, বা কোনোবাই পূজা পাতল কৰি পেলাই সেই চাকি তেনেকে এৰি থৈ যোৱাৰ পিছতো তাৰ পৰাও জুইৰ সূত্ৰপাত হোৱা দেখা যায়। আনকি কিছুমান জুই শুকান বস্তু বেছিকে দম কৰি থলেও তাৰ পৰাও উৎপন্ন হোৱা দেখা যায়, যাক নেকি আমি স্বতঃস্ফূৰ্ত জুই বা স্পণ্টনিয়াছ ফায়াৰ বুলিও কওঁ। যদি আমি কিবা কাৰণত খোলা চৌকাত ৰন্ধা বঢ়া কৰিছোঁ তেতিয়াহ'লে ৰন্ধা বঢ়াৰ পিছত আমি কি কৰিব লাগিব, চৌকাৰ জুই ভালকে নুমাই থ'ব লাগিব। যেনেকে মমবাতি বা চাকি যদি আমি জ্বলাইছোঁ সেইটো ভালকে নুমাই থ'ব লাগিব। ইলেক্ট্ৰিক এপ্লায়েন্স ব্যৱহাৰ কৰাৰ পিছত সেই বস্তুবিলাক ভালকে নুমাই বা মেইন চুইচ অফ কৰি আমি যাব লাগিব। আমি ঘৰৰ পৰা যদি ক'ৰবাত ফুৰিব বা কেইবাদিনৰ কাৰণে ওলাই যাওঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব, বৈদ্যুতিক মেইন চুইচ বা বাহিৰত যোনটো মেইন চুইচ থাকে সেইটো অফ কৰি থৈ যাব লাগিব। তেতিয়াহ'লে আমি বহুতখিনি জুইৰ পৰা হাত সাৰিব পাৰিম। ৰন্ধন গেছৰ পৰাও সচৰাচৰ আজিকালি বহুতো জুই হোৱা দেখা যায়। গতিকে ৰন্ধন গেছৰ সঠিক ব্যৱহাৰ আমি নাজানিলে তাৰ পৰাও আমাৰ দুৰ্ঘটনা হোৱাৰ চান্সেছ থাকে। যেতিয়া আমি দেখিম যে জুই এতিয়া আমাৰ কণ্ট্ৰলৰ পৰা বাহিৰ হ'ব ধৰিছে তেতিয়া আমি জুই জুই বুলি চিঞৰিম ওচৰৰ মানুহে যাতে গম পায় জুই লাগিছে, আৰু লগে লগে আমি কি কৰিম, অগ্নি আৰু আপতকালীন সেৱা বিভাগৰ লগত যোগাযোগ কৰিম আৰু আমাৰ ওচৰে পাজৰে থকা যিখিনি বস্তু দি আমি জুই নুমাব পাৰোঁ, যেনে ধৰক বালি, বালি সেই জুইটোত ছটিয়াব পাৰোঁ, গছৰ কেঁচা পাত দি আমি কোবাব পাৰোঁ সেই জুই টুকুৰাত, তেতিয়াহ'লে জুই নুমাই যাব। আমি কি কৰিব পাৰোঁ, পানী ব্যৱহাৰ কৰিব পাৰোঁ তাতে, বা আমি তিতা কাপোৰ পানীত তিয়াই পেলাই বিছনা চাদৰে হওক ডাঙৰ যোনটো ব্লেংকেট হওক সেইবিলাক দি জুইটো তিয়াই কাপোৰটো তিয়াই পেলাই জুইটো ঢাকি দি ধৰিব পাৰোঁ। কিন্তু এটা কথা আমি মন কৰিব লাগিব যে যদি বৈদ্যুতিক জুই হয় তেতিয়াহ'লে আমি এই পানী বা তিতা কাপোৰ আমি ব্যৱহাৰ নকৰিম, তাৰ পৰিৱৰ্তে আমি শুকান বালিহে ব্যৱহাৰ কৰিম আৰু বৈদ্যুতিক যোনটো মেইন চুইচ আছে সেইটো অফ কৰিব চেষ্টা কৰিম। মানুহৰ গাত জুই লাগিলে আমি নিজে সদায় শুই পৰিম আৰু মাটিত বাগৰি দিম কেঁচা ঘাঁহনি বা বালিত, বা ওচৰত যদি পানী আছে তেতিয়াহ'লে পানীত জঁপিয়াই দিম, জঁপিয়াই দি আমি জুই নিৰ্বাপন কৰিব চেষ্টা কৰিম। আৰু যদি মোৰ ওচৰত কাৰোবাৰ গাত জুই লাগিছে তেতিয়াহ'লে আমি কি কৰিম, তিতা কাপোৰ দি তাক মেৰিয়াই দি পেলাই জুই নুমাবলৈ চেষ্টা কৰিম। এইখিনিতে মই আপোনালোকক জনাওঁ যে জুই আমাৰ কণ্ট্ৰলৰ বাহিৰত গুচি যায় তেতিয়াহ'লে আমি সদায় কিছুমান ইমাৰ্জেঞ্চি নাম্বাৰত কল কৰিব লাগে আৰু সেই ইমাৰ্জেঞ্চি নাম্বাৰখিনি আমি জনাটো অতি দৰকাৰ। অগ্নি নিৰ্বাপক বাহিনীৰ ইমাৰ্জেঞ্চি নাম্বাৰ হ'ল 101 আৰু 112। পুলিচৰ ইমাৰ্জেঞ্চি নাম্বাৰ হ'ল 100। এম্বুলেঞ্চৰ ইমাৰ্জেঞ্চি নাম্বাৰ হ'ল 102 আৰু 108। আৰু ইলেক্ট্ৰিচিটি বিভাগৰ নাম্বাৰ হ'ল 1912। গেছ লিকেজ যদি হয় তেতিয়াহ'লে আমি 1906ত কল কৰিম। ৰোড এক্সিডেণ্ট হ'লে 1033। আৰু ডিষ্ট্ৰিক্ট দুৰ্যোগ প্ৰশমন বিভাগক কল কৰিব হ'লে 1077ত আমি যোগাযোগ কৰিম। আৰু চাইল্ড লাইন সম্পৰ্কীয় যদি কিবা হেৰি থাকে তেতিয়াহ'লে আমি 1098ত যোগাযোগ কৰি পেলাই আমি এই সুবিধা ল'ব পাৰিম। ধন্যবাদ।
1: এয়া আছিল অগ্নি নিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়া আবু তালহা। আজিৰ আমাৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

আমৈ অনুষ্ঠানটি শুনিলে। আজিৰ আমৈ অনুষ্ঠানটি যুগুতাই আগবঢ়ালে কিৰণ চন্দ্ৰ নাথে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।

0: আগ্রহ হৈছে শিক্ষকৰ অনুষ্ঠান।
1: সমশ্ৰোতাকে নমস্কাৰ জনাই আজিৰ শিক্ষকৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত শুনক এটি কথিকা, ইংৰাজী লিখন কৌশল শিক্ষণ। কথিকাটি যুগুতাই আগবঢ়াইছে সপোন দুৱৰাই।
2: শিক্ষক শিক্ষয়িত্ৰীসকল, আজিৰ কথিকাত মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীক ইংৰাজী লিখন কৌশল শিক্ষণৰ কেইটামান দিশ আলোচনা কৰিব খুজিছো। ইংৰাজী কথন আৰু পঠন যেনেদৰে একোটা কৌশল বা স্কিল, লিখনো তেনেদৰে এটা কৌশল। এই কৌশল ছাত্ৰ ছাত্ৰীক শ্ৰেণীকোঠাত কেনেদৰে শিকাব পৰা যায় সেই বিষয়ে দুটামান কথা ক'বলৈ যাওঁতে এই কথিকাত ৰিপৰ্ট লিখন বা ৰিপৰ্ট ৰাইটিং বিষয়টো উদাহৰণস্বৰূপে লৈছো। ইংৰাজী পাঠ্যক্ৰমৰ ৰিপৰ্ট ৰাইটিং নামৰ বিষয়টো মূলতঃ ছাত্ৰ ছাত্ৰীক সংবাদ বিবৃতি, কোনো ঘটনাৰ খতিয়ান, কোনো গুৰুত্বপূৰ্ণ চাঞ্চল্যকৰ, ৰাইজে জনা উচিত বা জানিবলৈ আগ্ৰহী হ'ব পৰা কোনো বিবৃতি লেখন। আপোনালোকে ৰিপৰ্ট ৰাইটিং শিকাওঁতে ঘাইকৈ প্ৰচেছ বা পদ্ধতি বা প্ৰণালীটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে ছাত্ৰ ছাত্ৰীয়ে নিজাকৈ ৰিপৰ্ট এটা লিখাৰ কৌশলটো আয়ত্ত কৰিব পাৰে। লিখন কাৰ্য শিক্ষণৰ বেলিকাও প্ৰাক লিখন বা প্ৰি ৰাইটিং পৰ্যায় এটাৰ কথা বিবেচনা কৰিব পৰা যায়। প্ৰি ৰাইটিং পৰ্যায়টোত ছাত্ৰ ছাত্ৰীৰ লগত বাতৰি কাকত এখনত প্ৰকাশ পোৱা বিভিন্ন ধৰণৰ সংবাদ বিবৃতিসমূহৰ বিষয়ে আলোচনা কৰিব পাৰি। ইংৰাজী বাতৰি কাকত এখন শ্ৰেণীলৈ আনি ছাত্ৰ ছাত্ৰীক বাতৰিসমূহৰ ওপৰত চকু ফুৰাবলৈ দিব পাৰি। ক'ৰবাত জুই লাগিল, প্ৰায় 30খনমান সৰু সৰু দোকান জ্বলিল, অগ্নি নিৰ্বাপক বাহিনীয়ে প্ৰায় 4 ঘণ্টা সময় যুঁজি জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিলে অৱশেষত নিয়ন্ত্ৰিত হ'ল, বিস্তৰ ক্ষয় ক্ষতি হোৱাৰ বিবৃতি, এইখিনি কথা ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰিব পাৰি। আকৌ এখন যাত্ৰীবাহী বাছ আৰু এখন মালবাহী বাহনৰ মাজত হোৱা এটা সংঘৰ্ষ এটা বাতৰিৰ উদাহৰণস্বৰূপে ল'ব পৰা যায়। সংঘৰ্ষটো ক'ত হ'ল, কিয় হ'ল, কেনেকৈ হ'ল ইত্যাদি খবৰবোৰৰ ওপৰত আলোকপাত কৰিব পাৰি। দুই এটা বাস্তৱ জীৱনৰ এনে ঘটনা বাতৰি কাকতত কেনেদৰে পৰিৱেশিত হৈছে সেই দিশটোৰ ওপৰত আপোনালোকে আলোকপাত কৰি দুই এটা ঘটনা আলোচনাৰ বাবে ল'লে সুবিধা হ'ব বুলি ভাবিব পৰা যায়। এইখিনিতে সচৰাচৰ পৰীক্ষাত প্ৰশ্নকাকতৰ ৰিপৰ্ট ৰাইটিঙৰ ওপৰত দিয়া প্ৰশ্ন দুটামান উল্লেখ কৰিব খুজিছো। প্ৰথমটো শুনক। এ নিউজ পেপাৰ ৰিপৰ্টাৰ ভিজিটেড দ্য ছাইট অৱ এ ৰোড এক্সিডেণ্ট এণ্ড মেড দ্য ফলোয়িং নোটছ ইন হিজ নোটপেড। ষ্টাডি দ্য ইনফৰ্মেশ্যন দেয়াৰ ইন এণ্ড ৰাইট দ্য ৰিপৰ্ট ফৰ হিম। 6:30 PM, ধুবুৰী, আউটস্কার্টস অফ টাউন, জিপ ইন এ ডিচ, লোকাল বাস, হাই স্পিড, মিডল অফ দ্য রোড, জিপ ব্রেকড টু এভয়েড কলিশন, সোয়ার্ভড, হিট এ রোড সাইড ট্রি, ওভারটার্নড, জিপ ড্রাইভার যোগিন্দর সিং 40 কিলড অন দ্য স্পট। এটা একটা আউটলাইন। আন এটা শুনিব। A newspaper reporter was sent to report on the havoc caused by floods in the district of Dhemaji. He made the following notes in his notebook. Using the information contained in the notes, write a report for a newspaper. Notes kini outline of diase. Several embankments on the Brahmaputra breached, 600 villages affected, 30 hectares of crop damage, 25,000 people stranded, army helped in rescue operations, relief provided by district administration. এই দুয়োটা প্ৰশ্নতে আউটলাইন এটা দিয়া হৈছে। ৰিপৰ্ট ৰাইটিঙৰ প্ৰি ৰাইটিং পৰ্যায়ত ছাত্ৰ ছাত্ৰীৰ লগত বিশেষভাৱে আলোচনা কৰিব পৰা এটা বিষয় হ'ল হেডলাইন। প্ৰতিটো ৰিপৰ্টত এটা হেডলাইন থাকে, হেডলাইনটোৰেই আচলতে ৰিপৰ্টটো আৰম্ভ হয়। প্ৰথমে হেডলাইন এটাৰ বৈশিষ্ট্য শ্ৰেণীকোঠাত শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰিব পাৰে। আলোচনাত এইকেইটা দিশ আলোকপাত কৰিব পৰা যায়। এক, ছাত্ৰ ছাত্ৰীয়ে বাতৰি বিবৃতি এটাৰ হেডলাইন অৰ্থাৎ নিউজ ৰিপৰ্ট এটাৰ হেডলাইন আৰু গল্প এটাৰ টাইটল বা শিৰোনামৰ মাজত যে এটা প্ৰভেদ আছে সেই কথা জানিব লাগিব। দ্বিতীয়তে, হেডলাইনটো এক প্ৰকাৰৰ মাইনৰ ছেণ্টেন্স, ইয়াত এটা ভাৰ্ব থাকে, এই ভাৰ্বটো সাধাৰণতে একচন ভাৰ্ব। এইকেইটা হেডলাইন বাতৰি কাকতৰ পৰা লোৱা হৈছে, প্ৰতিটোৰে গাঁথনিকেইটা মন কৰক। প্ৰথমটো শুনিব, স্ক্ৰাইবছ বডি অনাৰ্ছ ৰাইটাৰ জাৰ্নেলিষ্ট অনুৰাধা শৰ্মা পূজাৰী। দ্বিতীয়টো শুনক, চি বি আই এক্সামিনছ এক্স ডেপুটি চিফ অফ এয়াৰফোৰ্চ। তৃতীয়টো শুনক, ষ্টেট ষ্টুডেণ্টছ উইল ফেচ প্ৰব্লেমছ উইথ এন ই ই টি। আৰু এটা শুনক, ছিকিউৰিটি এজেঞ্চিজ পুট অন এলাৰ্ট। আপোনালোকে মন কৰিলে প্ৰতিটো হেডলাইনত একোটা ভাৰ্ব থাকে, প্ৰতিটোৱেই এটা পূৰ্ণাংগ বাক্য। অন্য বাক্যৰ সৈতে এটাই প্ৰভেদ হ'ল, হেডলাইনবোৰত কম তথ্য প্ৰকাশ কৰা বা লেছ ইনফৰ্মেশ্যন কণ্টেণ্ট থকা শব্দবোৰ বাদ দিয়া হয়। এ লেপাৰ্ড ৱাজ কিল্ড এটা সম্পূৰ্ণ বাক্য, ইয়াৰ পৰা এ আৰু ৱাজটো বাদ দিব পাৰি, বাকী থকা শব্দ দুটা লেপাৰ্ড কিল্ড এটা হেডলাইন হ'ব পাৰে। এই উদাহৰণটোকে আমি আৰ্হি হিচাপে লৈছোঁ আমি, আৰু হেডলাইন প্ৰস্তুতিৰ বাবে এটা টাস্ক আপোনালোকে ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰস্তুত কৰি শ্ৰেণীত আলোচনা কৰিলে ছাত্ৰ ছাত্ৰীৰ হেডলাইনৰ ধাৰণাটো স্পষ্ট হ'ব পাৰে। কেইটামান বাক্য শুনক, দ্য বডি অফ এন আনআইডেণ্টিফাইড পাৰ্চন ৱাজ ফাউণ্ড। এইটো এটা সম্পূৰ্ণ বাক্য, এইটো বাক্যৰ গোটেই কথাখিনি হেডলাইন ৰূপে সজাবলৈ যাওঁতে আমি দুটা শব্দ ব্যৱহাৰ কৰিলেই হ'ল, বডি ফাউণ্ড। অন্য এটা উদাহৰণ, টু পাৰ্চনছ ৱাৰ কিল্ড বাই লাইটনিং, হেডলাইন হ'ব লাইটনিং কিলছ টু। তৃতীয় এটা উদাহৰণ, দেৰ ইজ দ্য নীড ফৰ আ বেটাৰ পলিচি টু চেক প্ৰাইচ ৰাইজ, হেডলাইনটো হ'ব বেটাৰ পলিচি নীডেড টু চেক প্ৰাইচ ৰাইজ। একেদৰে হেডলাইনৰ পৰা সম্পূৰ্ণ বাক্য সজা কাম এটা ছাত্ৰ ছাত্ৰীৰ বাবে উপযোগী হ'ব বুলি ভাবিব পৰা যায়। ছাত্ৰ ছাত্ৰীয়ে হেডলাইনটোৰ পৰা এটা সম্পূৰ্ণ বাক্য সাজিব। আপোনালোকে শ্ৰেণীত বোৰ্ডত হেডলাইনটো লিখি দিলে, চাইক্লোন লিভছ শিলচৰ পাৱাৰলেছ। এই হেডলাইনটোৰে যিকেইটা শব্দ বাকী থাকি গৈছে সেইকেইটা ইয়াত আনি লৈ সম্পূৰ্ণ বাক্য এটা কৰিলে এনেকুৱা শুনাব, পাৱাৰ ছাপ্লাই হেজ বিন বেডলি এফেক্টেড এক্ৰছ শিলচৰ আফটাৰ এ চাইক্লোন ৰিপড থ্ৰু দ্য চিটি। অন্য এটা উদাহৰণ, ছিক্স ইঞ্জাৰ্ড ইন গ্ৰেনেড ব্লাষ্ট। এইটো এটা হেডলাইন, ইয়াৰ সম্পূৰ্ণ বাক্যটো হ'ব ছিক্স পাৰ্চনছ ৱাৰ ইঞ্জাৰ্ড ইন গ্ৰেনেড ব্লাষ্ট। এনে আলোচনাই ছাত্ৰ ছাত্ৰীক হেডলাইন সম্পৰ্কে এনে এটা ধাৰণা দিব যে বাতৰি এটা হেডলাইনটো মূলত বাতৰিটোৰ এটা সংক্ষিপ্ত সাৰাংশ, সেই কথাটো তেওঁলোকৰ উপলব্ধি হ'ব। সেই কথাটো আমি গল্প এটাৰ শিৰোনামৰ সম্পৰ্কে ক'ব নোৱাৰোঁ। ইংৰাজী গল্পবিলাক যিবিলাক টাইটল ব্যৱহাৰ কৰা হয় সেইখিনি আপোনালোকে পৰীক্ষা কৰিবলৈ এখন গল্প কিতাপৰ সূচীপত্ৰটো মেলি লওক। যদি অ' হেনৰীৰ গল্প কিতাপ এখন লয়, সূচীপত্ৰত এনেকুৱা নাম আপোনালোকে পাব, দ্য লাষ্ট লিফ, দ্য গিফ্ট অফ দ্য মেজাই, দ্য ৰোমেন্স অফ এ বিজি ব্ৰোকাৰ, এ চাৰ্ভিচ অফ লাভ। গল্পকেইটাৰ শিৰোনাম বা টাইটল প্ৰতিটোৱেই একোটা নাউন ফ্ৰেজ, কোনোটো শিৰোনামতে হেডলাইনত থকাৰ দৰে একোটা একচন ভাৰ্ব নাই। গল্প এটার শিরোনামৰ পৰা গল্প এটার বিষয়বস্তু সম্পর্কে ধারণা করিব নোৱাৰি। তার বিপরীতে বাতৰি কাকতৰ হেডলাইন এটা যদি আমি চাওঁ, সেইটোৱে বাতৰিটোৰ সম্পর্কে এটা সামগ্রিক ধারণা, এটা আভাস আমাক দিব পাৰে। ছাত্র ছাত্রীয়ে জনার প্রয়োজন হব যে হেডলাইনটো লিখাৰ পাছতেই মূল বিবৃতিলৈ আহিব লাগিব। এইখিনিতে প্রথমে বাতৰিটো যি ঠাইৰ পৰা পৰিবেশন কৰা হৈছে সেই ঠাইখনৰ নাম আৰু সেই দিনটোৰ তাৰিখটো দিব লাগে। তাৰিখটো দিওঁতে চনটো দিয়া নহয়, যিহেতু বাতৰি কাকতখনে চনটো উল্লেখ কৰিছেই। মাহটোৰ নাম দিওঁতে যিকেইটা মাহৰ নাম দীঘলীয়া, যেনে জানুৱাৰী, ফেব্ৰুৱাৰী, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ, সেই মাহকেইটাৰ নাম সংক্ষিপ্ত ৰূপত জেন, ফেব, ছেপ্ট, অক্ট, নৱ আৰু ডিচ এই ৰূপত দিয়াটো সাধাৰণতে দেখা যায় আৰু নিয়মেই হৈ পৰিছে। বাতৰি পৰিৱেশনৰ স্থান আৰু তাৰিখটোৰ পাছতেই মূল বাতৰিটো লেখালৈ আহিব লাগিব। ছাত্ৰ ছাত্ৰীক এই কথাটো জনোৱা ভাল হ'ব যে সংবাদ বিবৃতিত ঘটনাটোৰ কোনো আগকথা বা পাতনি দিয়া নহয়। ৰিপৰ্টটোৰ প্ৰথম দফাতেই গোটেই কথাখিনি দিয়া হয়। প্ৰথম দফাটোক লিড পেৰাগ্ৰাফ বোলা হয়। এই দফা বা বাক্যটোৰ বিশেষত্ব হ'ল ইয়াতেই ঘটনাটোৰ সবিশেষ ব্যক্ত কৰা হয়। ডব্লিউ এইচ শব্দবোৰ যেনে হোৱাট, হুৱেৰ, হুৱেন, হু, হোৱাই আৰু হাউলৈ কৰা প্ৰশ্নবোৰ যেনে হোৱাট হেপেণ্ড, হুৱে ডিড ইট হেপেন, হুৱেন ডিড ইট হেপেন, হু ৱাজ এফেক্টেড, হাউ ডিড ইট হেপেন, হোৱাই ডিড ইট হেপেন, এই প্ৰশ্নবোৰৰ উত্তৰ প্ৰথম দফাটোত অৰ্থাৎ লিড পেৰাগ্ৰাফত থাকে। এই দফাটোৰ পাছৰ বাক্যবোৰত প্ৰথমে কোৱা কথাখিনি প্ৰসংগতহে কথাবোৰ কোৱা হয়। ফলস্বৰূপে সংবাদ বিবৃতিটোৰ অৰ্থাৎ ৰিপৰ্টটোৰ ঘটনাটো ঠিক উভতা ত্ৰিভুজৰ দৰে হয়, অৰ্থাৎ ই এটা ৰিভাৰ্চ পিৰামিড গঠনৰ দৰে হৈ পৰে। এই কথাখিনি আলোচনা কৰাৰ পাছত ৰিপৰ্ট ৰাইটিং লেখনৰ দ্বিতীয় পৰ্যায়টোলৈ অৰ্থাৎ হোৱাইল ৰাইটিং পৰ্যায়টোলৈ আমি আহিব পাৰোঁ। এই পৰ্যায়ত আমি ছাত্ৰ ছাত্ৰীক ৰিপৰ্টৰ বাবে একোটা টাস্ক দি, একোটা কাম দি লেখন প্ৰক্ৰিয়াটোৰ প্ৰয়োগ কৰাত গুৰুত্ব দিব লাগিব। আগতে উল্লেখ কৰা ধুবুৰী চহৰৰ সমীপত জীপ আৰু বাছ এখনৰ দুৰ্ঘটনাটো আউটলাইনত দিয়া প্ৰশ্নটোলৈ ঘূৰি যাওঁ। সেই প্ৰশ্নটোৰ আৰ্হিত এটা মডেল আনচাৰ মই আপোনালোকৰ আগত পাঠ কৰি শুনাইছোঁ। প্ৰথমে হেডলাইন হ'ব, ওৱান কিল্ড, থ্ৰী ইঞ্জিয়ৰ্ড ইন ৰোড এক্সিডেণ্ট। ঠাইৰ নাম দিলে ধুবুৰী, মেফুৰ। মই আপোনালোকক আগতেই কৈছোঁ যে প্ৰথম বাক্যটোতেই বা প্ৰথম দফাটোতেই গোটেইকেইটা ডব্লিউ এইচ প্ৰশ্নৰ উত্তৰ থাকিলে ভাল হয়। শুনিব, বাক্যটো এনেধৰণে ক'ব পাৰি, ওৱান পাৰ্চন ৱাজ কিল্ড এণ্ড থ্ৰী আদাৰ্ছ ৱাজ ছিৰিয়াছলি ইঞ্জিয়ৰ্ড ৱেন এ জীপ ইন হুইচ দিজ পাৰ্চনছ ৱাৰ ট্ৰেভেলিং ইন অৰ্ডাৰ টু এভইড কলিশ্যন উইথ এ লোকেল বাছ কামিং ফ্ৰম দি অপজিট ডিৰেকশ্যন ইন দি আউটস্কাৰ্টছ অফ দ্য টাউন ব্ৰেকড হাৰ্ড এজ এ ৰিজাল্ট অফ হুইচ দ্য জীপ ছৱাৰ্ভড এণ্ড হিট এ ৰোড চাইড ট্ৰী এট 6:30 PM টুডে। The driver Joginder Singh, aged 40, was killed on the spot and three passengers were badly injured. The police rushed to the spot. The dead and the injured were taken to the Dhubri Civil Hospital. The police has registered a case of the incident. Shikshak shikshayitri bodh koru mon korise je reportot shaili ba style anusthanik ba formal hobo lage. লেখাকেইটাত প্ৰচুৰ পৰিমাণে পেছিভ ভইচৰ বাক্য ব্যৱহাৰ কৰা হৈছে। ৰিপৰ্ট লেখনৰ শৈলীত এনে আনুষ্ঠানিকতা থাকে। চমুকৈ আনুষ্ঠানিক ভাষাৰে মূল কথাখিনি, কোনো আবেগ, অনুভূতি বা ব্যক্তিগত অভিমত নোহোৱাকৈ যি দেখিছোঁ যি
3: শিক্ষকৰ অনুষ্ঠানটি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
4: এইয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত শ্বিলঙৰ উত্তৰ পূব পৰিষদত 71 সংখ্যক পূৰ্ণাংগ অধিৱেশন, সম্প্ৰসাৰিত অসম মন্ত্ৰীৰ সভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা, প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উৎকৰ্ষ বঁটাত অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন আৰু নিমাতীঘাটৰ সমীপত অত্যাধুনিক টাৰ্মিনেল নিৰ্মাণৰ বাবে আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ পৰিকল্পনা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ অধ্যক্ষতাত আজি শ্বিলঙৰ উত্তৰ পূব পৰিষদত 71 সংখ্যক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হৈছে। বৈঠকত আঞ্চলিক বিকাশৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনী প্ৰতিবেদন সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হৈছে। উত্তৰ পূব খণ্ডৰ উন্নয়ন মন্ত্ৰালয়ে কয় যে এই আলোচনাত উমৈহতীয়া বিকাশৰ লক্ষ্য প্ৰাপ্তিৰ দিশত ৰাজ্য আৰু অংশীদাৰসকলৰ মাজত সহযোগিতামূলক কাৰ্যব্যৱস্থা গঢ়ি উঠিব বুলি আশা কৰা হৈছে। তদুপৰি উত্তৰ পূব খণ্ডক অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে দীৰ্ঘম্যাদী ৰূপৰেখা প্ৰস্তুত কৰিবলৈ উত্তৰ পূব দৰ্শন পৰিকল্পনা 2047 সন্দৰ্ভত আলোচনা কৰা হৈছে বুলি ডনাৰ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। অধিৱেশনত ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মেঘালয়ৰ ৰাজ্যপাল চি এছ বিজয় শংকৰ, মুখ্যমন্ত্ৰী কেন্দ্ৰনাথ কে চাংমা, ডনাৰ ৰাজ্যমন্ত্ৰী সুকান্ত মজুমদাৰ, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু ডনাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজু উপস্থিত আছে। অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড আৰু ছিকিমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলেও অধিৱেশনত অংশগ্ৰহণ কৰিছে। সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাৰ মৰ্মে মুখ্যমন্ত্ৰীয়ে নতুন মন্ত্ৰীসকলক দায়িত্ব অৰ্পণ কৰিব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। এই অনুষ্ঠানৰ অভ্যৰ্থনাৰ বাবে অসম অসামৰিক সেৱাৰ 8 গৰাকী বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উৎকৰ্ষ বঁটাত অসমে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই সন্মানে 2070 চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য পূৰণৰ সংকল্পক অধিক শক্তিশালী কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে ৰাজ্য বিকাশৰ গতি অধিক ত্বৰান্বিত কৰিবলৈ সেউজ আৰু নবীকৰণযোগ্য শক্তি উচ্চ গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে মধ্যমীয়া গ্ৰাহক ভিত্তিক ৰাজ্যসমূহৰ ভিতৰত অসমে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত সৰ্বাধিক বিক্ৰেতা পঞ্জীয়নত প্ৰথম স্থান লাভ কৰাৰ লগতে সৰ্বাধিক গ্ৰাহকৰ আবেদন আৰু সৰ্বাধিক বিতৰণ কোম্পানী পৰিদৰ্শনত দ্বিতীয় স্থান লাভ কৰিছে। তদুপৰি সৰ্বাধিক সৌৰ শক্তি স্থাপনতো ৰাজ্যখনে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তি প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমীয়া বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি কাইলৈৰ পৰা 30 জুনলৈ ইক' ক্লাছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আজি শিৱসাগৰ নগৰত সজাগতামূলক বাতৰ নাট পৰিৱেশন কৰা হয়। ৰামধেনু নাট্যগোষ্ঠীয়ে পৰিৱেশন কৰা নাটখনৰ জৰিয়তে প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, সঠিক জাবৰ নিষ্কাশন ব্যৱস্থা, প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলা আৰু গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। এই অভিনৱ কাৰ্যসূচীৰ বিষয়ে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ এগৰাকী বিষয়াই এইদৰে কয়।
5: অহাকালিলৈ যিটো বিশ্ব পৰিৱেশ দিৱস আছে তাৰ লগত সংগতি ৰাখি আমি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সজাগতামূলক অভিযান চলাইছোঁ আৰু তাৰ ভিতৰত আজি এই অনুষ্ঠানটি আমি এখনি বাতৰ নাটৰ জৰিয়তে ইয়াত ৰাইজক আহ্বান জনাইছিলোঁ যাতে কেনেধৰণে আমাৰ পৰিৱেশ সবল কৰি ৰাখিব পাৰে বিশেষকৈ অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ সহযোগত আমি আজি এই অনুষ্ঠানটি ৰামধেনু নাট্যগোষ্ঠীৰ দ্বাৰা সুন্দৰৰূপে সফলভাৱে ইয়াত সমাপন হোৱাত সকলোৰে সহযোগিতা আমি আশা কৰিছিলোঁ আৰু ৰাইজলৈ আহ্বান জনাইছোঁ যাতে আমাৰ পৰিৱেশ আমি নিজেই দূষিত হোৱাৰ পৰা মুক্ত কৰি ৰাখিব পাৰোঁ তাৰ কাৰণে আমাৰ যিবোৰ আইন কানুন আছে সেই আইন কানুনৰ ওপৰত ব্যৱস্থাৱলী গ্ৰহণ কৰি আমি নিজকে সমাজখন সুস্থ পৰিৱেশ গঢ়ি তোলাত নিয়োজিত কৰিব লাগে।
4: বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ মেৰাপানীৰ দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কালি ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত হয়। সামাজিক বনানীকৰণ গোলাঘাট সংমণ্ডলৰ সৌজন্যত তথা দৈয়াং কেন্দ্ৰীয় সংগীত মহাবিদ্যালয় আৰু নৱৰ কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত পৰিৱেশ সজাগতা বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ডেৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকলে প্লাষ্টিকমুক্ত পৃথিৱী, মানুহ আৰু প্ৰকৃতি মাজৰ ভাৰসাম্যতা আদি বিষয়ত চিত্ৰ অংকন কৰি পৰিৱেশ সংৰক্ষণৰ শক্তিশালী বাৰ্তা দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইপিনে অভিযুক্তগৰাকী মহাবীৰ একোৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট ট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই চেতন ধীৰাচৰীয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ সন্দৰ্ভতো আজি আদালতখনে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আদালতে এই গোচৰ আৰু আবেদন অন্য আদালতলৈ হস্তান্তৰ কৰে। ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণৰ প্ৰকল্পৰ অধীনত নিমাতীঘাটৰ সমীপত এটা অত্যাধুনিক টাৰ্মিনেল নিৰ্মাণ কৰা হ'ব। ইয়াৰ বাবে সাময়িকভাৱে ঘাটটো অন্য সুবিধাজনক স্থানলৈ স্থানান্তৰ কৰা হ'ব। জিলা আয়ুক্ত জয় শিৱানীয়ে এই উপলক্ষে আজি নিমাতীঘাট পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ছোৱাত জিলা আয়ুক্তগৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষৰ লগত এই সন্দৰ্ভত আলোচনা কৰে। যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে আজি পশ্চিম যোৰহাট ক্ৰীড়াংগন উন্নয়ন প্ৰকল্পস্থলী নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ তত্বাৱধানত UIDF আঁচনিৰ অধীনত এই উন্নয়নমূলক প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলি আছে। জিলা উপায়ুক্তগৰাকীৰ পৰিদৰ্শনকালত ৰাজচক্ৰ বিষয়া, কাৰিকৰী বিষয়া আৰু নিৰ্মাণকাৰী ঠিকাদাৰসকলে সংগ দিয়ে। স্থানীয় ৰাইজ আৰু ক্ৰীড়া প্ৰেমীসকলৰ কল্যাণৰ অৰ্থে আৰু খেলুৱৈসকলক পৰ্যাপ্ত সুবিধা দিয়াৰ উদ্দেশ্যে ক্ৰীড়াংগনৰ উন্নয়নৰ কাম কাজ সঠিকভাৱে ৰূপায়ণ কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়া কৰ্মচাৰীসকলক আহ্বান জনায়। ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই আজি ধনশ্ৰী ঘাটৰ পৰা প্ৰায় 3 কুইণ্টল ভাং জব্দ কৰে। ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত চলোৱা এই অভিযানত মাজবাটৰ পৰা বৰঝাৰ অভিমুখে আহি থকা এখন বাহনৰ পৰা ভাংখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰূপাজুলিৰ এজন সৰবৰাহকাৰীক আটক কৰে। ইপিনে কাছাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন ঠাইত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই 2 টন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষীয়ে উধাৰবান আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত অভিযান চলাই 8,010 বটল কোডিন কফ চিৰাপ আৰু প্ৰায় 150 পেকেট টেবলেট জব্দ কৰে। ঘটনা সংক্ৰান্তত গিয়াছুদ্দিন লস্কৰ নামৰ আন এজন ট্ৰাক চালকক আটক কৰা হৈছে। কালাইন থানাৰ দিগৰখাল অঞ্চলত চলোৱা অভিযানত আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা 14 চাবোনৰ বাকচত কঢ়িয়াই অনা প্ৰায় 170 গ্ৰাম হেৰইনসহ এজন লোকক আটক কৰে। আৰক্ষীয়ে শিলচৰৰ ফাটক বজাৰ, ৰেলৱে ষ্টেচন আৰু সোনাই বজাৰতো অভিযান চলাই 2 টন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আগলৈ বাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাৰ শ্বিলঙত উত্তৰ পূব পৰিষদত 71 সংখ্যক পূৰ্ণাংগ অধিৱেশন সম্প্ৰসাৰিত। অসম মন্ত্ৰীসভাৰ স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উৎকৰ্ষ বঁটাত অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন আৰু নিমাতীঘাটৰ সমীপত অত্যাধুনিক টাৰ্মিনেল নিৰ্মাণৰ বাবে আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ পৰিকল্পনা। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45।
6: FM বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। আগবঢ়াইছো কৃষক শ্রোতার উদ্দেশ্যে প্রচারিত অনুষ্ঠান কৃষক বাণী।

0: সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো কৃষক ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। প্ৰিয় কৃষক বন্ধু, অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো কথোপকথন। এই শিতানত আমি আজি লগ পাইছো নগাঁও উৰিয়াগাঁৱৰ দুজন কৃষক প্ৰবিত্ৰ কুমাৰ শৰ্মা আৰু দিগেন চন্দ্ৰ বৰাক। আহকচোন তেওঁলোকৰ মুখেৰে তেওঁলোকৰ কৃষিকৰ্মৰ কথা শুনো। এই শিতানত আমি আজি আমাৰ ষ্টুডিঅ'লৈ দুজন প্ৰগতিশীল কৃষকক আমন্ত্ৰণ জনাইছোঁ। তেওঁলোক হৈছে ক্ৰমে দিগেন চন্দ্ৰ বৰা আৰু পবিত্ৰ কুমাৰ শৰ্মা। তেওঁলোক দুয়োজন নগাঁও উৰিয়াগাঁৱৰ পৰা আহিছে। আপোনালোক দুয়োজনকে আমাৰ কৃষকবাণী অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ।
0: হয়, যিহেতু আপোনালোকে কৃষি কৰ্মৰ লগত জড়িত হৈ আছে বহুদিনৰ পৰা, মই প্ৰথমে পবিত্ৰ কুমাৰ শৰ্মা তেখেতৰ ওচৰলৈ গৈছোঁ। আপুনি কেতিয়াৰ পৰা কৃষি কৰ্মৰ লগত জড়িত হৈ আছে?
1: কেতিয়াবা মানে আমিতো গাঁৱলীয়া মানুহ সচৰাচৰ, গতিকে সৰুৰে পৰাই মা দেউতাৰ লগৰ পৰাই বা খুৰাসকলৰ লগতে আমি দেখি আছো, তেনেকে তেখেতসকলৰ পৰাই আমি এই অভিজ্ঞতা লৈ বৰ্তমান কৃষি কৰ্মতে ব্যস্ত হৈ নিজে চলি ফুৰি আছো আৰু।
0: হয়, উদ্যান শস্যৰ লগত বিশেষভাৱে জড়িত হৈ আছে। উদ্যান শস্য আমাৰ খুবেই প্ৰয়োজনীয়, নহয় বাৰু? আমাৰ আম, কঁঠাল বা তামোল, নাৰিকল, এইখিনি আমাৰ এখন ঘৰত, এখন গৃহস্থিত এই বস্তুখিনি থাকে, কিন্তু আমি তাক সঠিকভাৱে ভালকে তাৰ ফলাফল পাব পাৰিছোঁ নাই, সেইটোহে আমাৰ ডাঙৰ কথা, নহয়নে বাৰু? কেতিয়াবা মানে কি, আমি কেতিয়াও মন নকৰোঁ কিছুমান কথা। ধৰি লওক এজোপাত নাৰিকল আমি ৰুলোঁ আৰু, তাত আমি কেতিয়াও সাৰ জাবৰ নিদিওঁ বা তাৰ কি প্ৰয়োজনীয়তা আছে, ফলত লাগনিটো কম হয় বা থোকত থোকটোৰ কেতিয়াবা সৰি পৰা দেখা যায়, এনেকুৱা ধৰণৰ কিছুমান কথা থাকে। আপুনি প্ৰথমে উদ্যান শস্য বুলি কওঁতে আপুনি আপোনাৰ বাৰীখনত কি কি আছে কওকচোন?
1: আমাৰ বাৰীখনত সচৰাচৰ তামোল গছ, তামোল আছে, পাণ গছ আছে, তাৰপিছতে নাৰিকল আছে, অমিতা আছে, মালভোগ কলো আছে, ভীমকল আছে, কঁঠাল গছ আছে, আম গছ আছে, নেমু আছে।
0: আমৰ কথা কৈছে?
1: হয় হয়।
0: আম কিমান?
1: আম মানে এয়া আমাৰ লোকেল আম, আগৰ যিটো থলুৱা প্ৰজাতি যিটো আছিলে সচৰাচৰ গুটি পৰি গজে, সেই ঠিক তেনেকুৱা আমি প্ৰথম অৱস্থাত আমি সৰু থাকোঁতে, আজিৰ পৰা ধৰি লওক 20-25 বছৰ আগতে, তাৰ ফলমূলবিলাকো খুব সুন্দৰকৈ লাগিছিলে আৰু গোটো ভাল হৈছিলে, মিঠাও আছিলে। আজিকালি সেই গছবিলাকত মানে তেনেকুৱা ভাল ফল পাবলৈ পোৱা নাযায়। আম লাগিলেও খুব কম বয়সতে সৰি পৰে বা অকালপক্ক হয়, মিঠাটো নাথাকে, খুব কমি গৈছে মিঠাটো, মানে তেনেকুৱা কিছুমান সমস্যাত ভোগা যায়। এতিয়া আমি ধৰি লওক পৰীক্ষা নিৰীক্ষা কৰি বৈজ্ঞানিকভাৱে

0: যিখিনি ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁ সেইখিনি কৰা আচলতে নহয় নহয় যদিও আমি মানে জৈৱ সাৰ গুৰিত দিওঁ, তাৰোপৰি ধৰি লওক মানে অন্য খেতিপথাৰ নোহোৱা তেনে শস্য নোহোৱা তেনেকুৱা জেগাৰ পৰা নতুন মাটি কাটি আনি গুৰিত দি পেলাই গুৰিত দিওঁ, পাণ গছৰ গুৰিতেই হওক, তামোল বা কলগছ আমগছ এইবিলাকৰ গুৰিত আমি দিওঁ, ফলত মানে কি নতুন মাটি এটা পাই ফচলটো অকণমান ভাল হয়।
1: ভাল হয়
0: হয়, কিন্তু ভাল হ'লে হ'ব কি বিশেষকৈ বান্দৰৰ পৰাই আমাৰ একেবাৰে আমাৰ বহুত বদপাত, আমাৰ বেচাটো দূৰৰ কথা, খাবলৈকে আমাৰ মানে বহুত অভাৱ অনাটনৰ পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া।
1: হয় হয়, তাৰোপৰি আপুনি ক'লে যে পাণ খেতি কৰে।
0: হয় হয়,
1: আপোনাৰ পাণ কিমান আছে?
0: পাণ মোৰ 25 জোপামান পাণ আছে, 25 জোপা। 2022 চনত বানপানীতে বহুত পাণ মৰি গৈছিলে, এতিয়া পাণ নতুনকৈ লগাইছোঁ, উঠিছে আৰু, বৰ বেছি ডাঙৰ হোৱাগৈ নাই, সৰু সৰু হৈ আছে। হয়,
1: এইখিনি পাণ যেতিয়া আপুনি লগাইছিলে মাটিত কি কি দিছে?
0: অঁ, মাটিত মানে আমি ঠিক তেনেকৈ পথাৰ ঘৰৰ যে তেনেকৈ ধৰি লওক ধান খেতি কৰা জেগাৰ পৰা নতুন মাটিটো আনি গুৰিত দি পেলাই অলপ ওখ কৰি তাতে গোবৰ জাবৰ এনেকুৱা দি পেলাই আমি ফাগুন চ'ত মাহৰ পৰা লগাবলৈ আৰম্ভ কৰোঁ আৰু। হয়,
1: ফাগুন চ'ত মাহততো বহুত শুকান হৈ থাকে,
0: শুকান মানে বতৰ পৰে নহয় তেতিয়া মানে এটা নতুনকৈ গৰম আহে, বতৰো দুদিন এদিন বৰষুণ পৰাৰ লগে লগে আমি পাণটো লগাই অকণমান পানী দুনি যি যত্ন কৰিলে বৰষুণ লাহে লাহে পৰিবলৈ আৰম্ভ কৰিলে পাণ সাউতকৈ হয়
1: হৈ যায়।
0: হয় হয় হয়,
1: বাৰু আপোনাৰ কাষলৈ আকৌ আহিম, এবাৰ দিগেন চন্দ্ৰ বৰা তেখেতৰ ওচৰলৈ আহিছোঁ। আপুনি শাক পাচলিৰ খেতিৰ লগত বিশেষভাৱে জড়িত, আপুনি এই শাক খেতি কেতিয়াৰ পৰা কৰি আছে অকণমান ওচৰলৈ?
2: হয়, মই এইটো খেতি বাৰু মই জানুৱাৰী ফেব্ৰুৱাৰী মানৰ পৰা আৰম্ভ কৰোঁ, কৰি আপোনাৰ গোটেই বছৰটোৱে কওঁ আৰু, গোটেই বছৰতে জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা বেছি কৰোঁ আৰু। এতিয়া খেতিটো ভাল হয়, লাহে লাহে বতৰ গৰম ৱেডাৰো আহিলে ভাল হয় ফচলবিলাক, ঠাণ্ডাও ৱেডাৰ আহিলে ইমান খেতিটো ইমান এটা হেৰি নহয় মানে, সেইকাৰণে মই জানুৱাৰী ফেব্ৰুৱাৰী মানৰ পৰা বেছি এটা আৰম্ভ কৰোঁ ডাঙৰকৈ আৰু।
1: আপুনি এবাৰ জিকা ভোল তৰৈ এনেধৰণৰ খেতি কৰিছে?
2: হয় হয়।
1: কিমান বিঘামান মাটিত কৰিছে?
2: বেছি বিঘা নকওঁ বাইদেউ, মই প্ৰায় 1-1.5 বিঘা এনেকুৱা ভিতৰতে কৰোঁ, আৰু জিকাটো মই কম লগাওঁ, তৰৈটো লগাওঁ, লেচেৰা লগাওঁ, ভেন্দি লগাওঁ, আৰু অলপ ওখ জেগা চাই ধনিয়া খেতিটো লগাওঁ, আৰু মাজে মাজে অলপ বিলাহী দিওঁ, তেনেকুৱাই আৰু।
1: হয়, এবাৰ যিখিনি তৰৈ কৰিছে?
2: হয়, তৰৈ কৰিছোঁ।
1: কেনেকুৱা এতিয়া বৰ্তমান?
2: তৰৈ বৰ্তমান বাৰু ফুলিবলৈ আৰম্ভ কৰিছে আৰু, এনেই বেছি আগতীয়াও কৰা নাই, কাৰণ বতৰত এতিয়া খৰাং থাকেতো,
1: খৰাং থাকে,
2: জানুৱাৰী আগত বতৰত এতিয়া খৰাং থাকে,
1: হয়,
2: আৰু ঠাণ্ডাটো থাকে, তেতিয়া ঠাণ্ডাত অলপ বস্তুটো হেৰি হয়, গৰম ৱেডাৰটো আহিলে ভাল হয় আৰু।
1: এতিয়া পুলিবিলাক যেতিয়া আপুনি আগে পুলিবিলাক প্ৰস্তুত কৰি লৈছিলে, পুলিবাৰী বনাই?
2: পুলি নহয় বাইদেউ, এইটো ডাইৰেক্ট আমি বীজৰ দোকানৰ পৰা ভাল বীজ চাই কঠীয়া আনো,
1: হয়,
2: সেই কঠীয়াটো আমি জেগাই জেগাই তাৰমানে য'ত দিওঁ একেবাৰে দিওঁ আৰু, সেইটো উঠাই নি সেইটো নহ'ব আৰু, তাৰমানে একে জেগাতে দিয়া হয় আৰু। মানে এতিয়া আপোনাৰ লেচেৰা পুলি উঠাই নিব পৰা তেনেকুৱা
1: সুবিধা নাই,
2: সুবিধা নাই, নিলেও নহয়, সি বেলেগ জেগাত আকৌ আপুনি বেলেগে নহ'ব। আৰু আপোনাৰ তৰৈ পুলিও তেনেকুৱা হৈছে আজিকালি, আজিকালি তৰৈ পুলিও আপুনি এই জেগাৰ পৰা নি এই জেগাটোলৈকে নহ'ব, একে জেগাত ডাইৰেক্ট দিব লাগিব, তাতে সাৰ যাব দি আপুনি খেতিটো উঠা উঠি যাবগৈ তেনেকৈ ধুনীয়াকৈ।
1: আপুনি মাটি প্ৰস্তুতখিনি কেনেকৈ কৰি লৈছিলে?
2: মাটি প্ৰস্তুতটো বাইদেউ আমি বেলেগতো জৈৱিক সাৰ চাৰ একো নামাওঁ, আমি গোবৰ খেতিৰ ওপৰতে কৰোঁ আৰু, গোবৰৰ ওপৰতে কৰোঁ, আমি 3-4 চাহ হাল মাৰি দিওঁ,
1: হয়,
2: অলপ এমাহৰ আগৰ পৰাই এষ্টিমেট লৈ পেলাই এইটো ডপ কৰি কৰি 10-12 দিনৰ মূৰে 15 দিনৰ মূৰে মূৰে এনেকুৱা আপোনাৰ হালটো বাই আপুনি 3-4 চাহ বাই লওঁ, আমি মাটিটো মাৰি লওঁ ধুনীয়াকৈ, তাৰপিছত গোবৰ প্ৰয়োগ কৰি লৈ পেলাই তেতিয়া আমি কঠীয়াটো লগাওঁ আৰু। এতিয়াও কিছুমান খেতি উঠি গৈ আছে, আমি লগাই গৈ আছোঁ সেইবিলাক মাটিত, যেনে আপোনাৰ ধনিয়া খেতি উঠি গৈছে, আকৌ হাল বাই আকৌ ধনিয়া পেলাই আছোঁ, বা ভেন্দি লগাই আছোঁ, তেনেকুৱা আৰু এটাৰ পিছত এটা উঠি গৈ আছে, লগাই যেতিয়া লেচেৰাটো লাহে লাহে উঠি গৈ আছে, আমি বাইদেউ এইবিলাক জেগাত অতৱাই ধনিয়া খেতি কৰিছোঁ, আকৌ ভেন্দি খেতি লগাই দিম, তাত বোৱা হৈ আছে,
1: হয় হয়,
2: তেনেকুৱা আৰু।
1: এইবাৰ ভেন্দি কিমান কৰিছে?
2: এইবাৰ ভেন্দি মই বাইদেউ 3 কঠামান কৰিলোঁ, সেই 1.5 বিঘা মাটিৰ ভিতৰতে, আকৌ বেলেগ খেতিও আছে নহয়, চব এটাকে কৰিলে বাইদেউ সুবিধা হয়তো, আকৌ ভেন্দি ঠাইত এতিয়া লেচাটোৰ ঠাইত আকৌ ভেন্দি কৰিম। এতিয়া ভেন্দিখিনিতো আপোনাৰ পানীৰ অলপ হেৰি হ'লেও বেছি বতৰ পৰিলেও সি হ'ব ভেন্দি খেতিটো। আৰু তৰৈ খেতিটো সি পানী থাকিলেও অলপ হেৰিয়াতে হৈ যাব, কিন্তু বেলেগ খেতি লেচা পানী সহ্য নহ'ব তেনেকুৱা।
1: হয়, লেচেৰি যিটো কৰিলে লেচেৰা মাহৰ খেতি আপুনি কিমান সেই মাটিখিনিতে কৰিছিলে?
2: হয় হয়, সেই মাটিখিনিতে।
1: এতিয়া লেচেৰি মাহটো কিমান মানে এবাৰ পালে উৎপাদন?
2: এবাৰ মই বাইদেউ আপোনাৰ পালোঁ 10-15 হাজাৰমান টকা লেচেৰি পালোঁ।
1: লেচেৰি?
2: হয় হয়, লেচেৰি। আৰু ভেন্দিও তেনেকুৱা পাইছোঁ, ভেন্দিটো মই তেনেকৈ 10-15 হাজাৰ টকা বিক্ৰী কৰিছোঁ।
1: আপুনি যিটো লেচেৰি মাহৰ খেতি কৰিছিলে তাৰ মানে বীজটো ক'ৰ পৰা আনিছিলে?
2: বীজটো মই বাইদেউ এই নগাঁও ভাল বীজৰ দোকানৰ পৰাই নিওঁ। এনে মই জৌপাই তৌপাই এনে বজাৰতো ওলাই কিছুমান গুটি তেনেকুৱা পোৱা যায় ওচৰ মাৰ্কেটত, মই সেইবিলাকৰ পৰা নিনিওঁ। অলপ বীজটো দাম লয় আৰু, যেনে সেইবিলাক বীজ গুটি বজাৰত আপোনাৰ 50 টকাত বৰ ডাঙৰ পেকেট এটা পাব, কিন্তু ইয়াত আমি 500 টকা দি হ'লেও নিওঁ সেইটো তেনেকুৱা বীজটো বীজ নিওঁ।
1: লেচেৰি মাহৰ যিটো খেতি কৰিলে তাত সাৰটো আপুনি অকল কেঁচু সাৰ বা এনেকুৱা গোবৰ সাৰে দিছিলে?
2: কেঁচু সাৰো ব্যৱহাৰ কৰোঁ, খালি গোবৰ সাৰ।
1: গোবৰ সাৰ দিছিলে আৰু যিটো হেণ্ডালি দিছিলে হেণ্ডালি দিবলগীয়া হৈছিলে?
2: হেণ্ডালি দিবলগীয়া হোৱা নাই বাইদেউ, আমি এইটো জেং দিওঁ, তাৰমানে
1: জেং দিয়ে
2: এনেকৈ দীঘল দীঘল বাঁহ এনেকৈ কাটি খুটা পুতি লাইনকৈ কেউ পিনৰ পৰা জেংটো সেইটো কামি সৰু সৰুকৈ খৰি নিচিনা কামি বনাই দিওঁ পৰা এনেকৈ
1: দি দিয়ে,
2: ইপিনে সিপিনে এটা প্ৰটেকশ্যনৰ পৰা দি দিওঁ আৰু, যেতিয়া বতাহটো ইফাল সিফাল কৰি যাব নোৱাৰে তেনেকুৱাকৈ দিওঁ।
1: তাৰপিছত তাতে লাগে আৰু উৎপাদন ভাল হয়। আৰু
2: উৎপাদন ভাল হয়
1: আৰু এইখিনি কেজি হিচাপতো বিক্ৰী কৰে?
2: বিক্ৰী কৰোঁ হয় বাইদেউ, সেইটো মই নিজেই চব্জিবিলাক ভেন্দি লেচেৰা তৰৈ এইবিলাক মই নিজেই মাৰ্কেটত নিজে বিক্ৰী কৰোঁ।
1: হয়,
2: মই এনেকৈ পাইকাৰী তেনেকৈ পায় কমেই
1: নিদিয়ে,
2: কেতিয়াবা আৰ্জেণ্ট কিবা ঘৰত অসুবিধা হ'লে দিয়া হয় আৰু, কিন্তু মই এনেই নিজে বিক্ৰী কৰোঁ সেইখিনি।
1: সেইখিনি বিক্ৰী কৰিবলৈ যাওঁতে আপুনি ছিঙিবও লাগে, নিজে
2: ছিঙিবও লাগে, হয় এটা সময় লাগে আৰু, এবেলা মোক সেইখিনি কাম
1: ৰেডি কৰিব লাগে,
2: ৰেডি কৰিব লাগে, ভাতিবেলা বজাৰত গুচি যাব হয় আৰু 4টা বজাত।
1: আৰু ভেন্দি খেতিটো কেনেধৰণে কৰিলে?
2: ভেন্দি খেতিটো তেনেকুৱাই বাইদেউ, আহি হাল মাৰি আমি বহুদিনৰ পৰা মাটিটো হেৰি কৰি লওঁ, সেই বীজটো আমি জেগাই জেগাই দি অলপ প্ৰায় 4-5 ইঞ্চিমান হৈছে আৰু তেনেকুৱাতে আমি কুকটাই মাৰি অলপ বীজটো গোবৰ শুকান গোবৰ দি দি বস্তুটো মাটি চপাই দিয়াৰ পিছত আৰু সি নিজে আহি যাব আৰু, তাত আৰু কৰিবলগীয়া একো নাথাকে আৰু।
1: হয় হয়, এবাৰ উৎপাদন আপোনাৰ এতিয়া ভেন্দি ছিঙি আছে?
2: ভেন্দি ছিঙি আছোঁ হয়, এতিয়া ভেন্দিটো ছিঙি আছোঁ
1: আৰু সদায় ডেইলি বিক্ৰী হৈ আছে,
2: ডেইলি বিক্ৰী হৈ আছে হয়।
1: তাতো একো সাৰ দিয়া নাই?
2: তাতো একো সাৰ দিয়া নাই, কাৰণ বস্তুটো আমি নিজে খোৱা হয়তো, সেইকাৰণে বেলেগ সাৰ আমি প্ৰয়োগ নকৰোঁ, প্ৰায় গোবৰেই বেছি ব্যৱহাৰ কৰোঁ।
1: হয়, আৰু তাৰ উপৰি আৰু কি খেতি কৰে?
2: তাৰ উপৰি খেতি
1: এবাৰ আলু কৰিছিল?
2: আলু নাই কৰা বাইদেউ, আলু খেতি নকৰোঁ, কৰা হোৱা নাই, মই নকৰোঁ। আকৌ আজিকালি গোম ধানৰ খেতিও কৰে ৰাইজে কৰা দেখিছোঁ কিছুমানে, সেয়া খেতি মই নকৰোঁ। মই প্ৰায় তৰৈ জিকা, জিকাটোও পায় কম কম, কিন্তু খাবৰ কাৰণে ঘৰত কম আৰু জিকাটো কেনিবাদি এই কাষে বাৰে আপোনাৰ তৰৈ, ভেন্দি, লেচেৰা আৰু বিলাহী। বিলাহীটো এতিয়া কোৱাটো ছিজনটো গৈছে আৰু, বিলাহীও
1: এবাৰ কিমানমান বিলাহী কৰিলে?
2: এবাৰ বিলাহীটো মই প্ৰায় তেনেকুৱাই 8-10 হাজাৰ টকা উঠিছে বাইদেউ।
1: বিলাহী বিক্ৰী কৰি?
2: হয়, বিলাহী জাতটো ভাল আছিলে, মই জুৰিয়া এজন এই মুছলমান সম্প্ৰদায়ৰ মানুহে দিছিলে বীজটো, মই তাৰপৰা পুলি আনি আনিছিলোঁ বিলাহী, এইবাৰ সেইটো ভাল হৈছিলে প্ৰডাকশ্যনটো, আৰু জাতটোও ভাল, ডাঙৰ ডাঙৰ লোকেল জাত ভাল আছিলে জাতবিলাক, সেইটো কাৰণে ভাল এইবাৰ বিলাহীত প্ৰডাকশ্যন এটা হৈছে বাইদেউ।
1: ডেইলি ছিঙি ডেইলি
2: ডেইলি ছিঙি ডেইলি বিক্ৰী কৰোঁ হয় বাইদেউ, কেতিয়াবা বাই চান্স 2-1 দিন গেপ এটা হৈ যায় আৰু, চাওঁ যে বস্তুত বস্তু ছিঙিব পাৰি নিব পাৰি বা বেছি পৰিণত হ'লেও তাৰ কাষ্টমাৰ সুবিধা অসুবিধাৰ কথা, সেইমতে কেতিয়াবা এদিন ৰৈ যাওঁ তেনেকুৱাকৈ যাওঁ আৰু বজাৰত মই।
1: গতিকে আপুনি তেনেধৰণে খেতিটো কৰি আছে। এতিয়া আমি পবিত্ৰ কুমাৰ শৰ্মা তেখেতৰ ওচৰলৈ যাম। আপুনি আম খেতিৰ আমৰ কথা ক'লে, কঁঠাল, কঁঠাল এবাৰ আপোনাৰ কিমান লাগিছে?
0: কঁঠাল মোৰ এইবাৰ 3 জোপামান কঁঠাল লাগিছে, কেঁচাই খোৱা নহয়, এটাই কেইজোপা পকাই খুৱাই, কঁঠাল কেইজোপাৰ লাগোনটো মানে এইবাৰ অলপ কম, বতৰৰ কাৰণে হৈছে নে কোনোবা বছৰ আকৌ মানে খুব সুন্দৰ ধৰণে লাগে, কেতিয়াবা অলপ মানে লাগোনটো কম হয়, মিঠাটোও কম হয়, কেতিয়াবা কোনোবাজোপা কঁঠাল আগতীয়াকৈ লাগে।
1: কঁঠাল গছত কিবা দিয়ে নে নিদিয়ে?
0: কঁঠাল গছত আমি কেৱল গোবৰহে, মাটি চাটি এনেকৈ বাহিৰৰ পৰা আনি অলপ গুৰিত দিওঁ, অকণমান সলাই পজনাই মাটিটো দিব লাগে যাতে শিপাবিলাক ঢাক খায়।

0: আৰু বস্তুটো ফ্ৰেছ পায়, মানে কোনো সাৰ বা তেনেকুৱা ৰাসায়নিক সাৰ দিয়া নহয়, ভাল বস্তু। ঠিক তেনেকৈ গাখীৰ হওক, মই তেনেকৈ গৰু পালন কৰোঁ, ধৰি লওক ক্ৰছ তিনিজনীমান গাই আছে, আৰু বাকী গৰুৰ লগতে সৰু সৰু চেউৰী গৰু মিলাই এই 6-7-8টামান গৰু আছে, গাখীৰ প্ৰায় 6 লিটাৰমান গাখীৰ মই বিক্ৰী কৰিব পাৰোঁ। আৰু
1: গাখীৰখিনি আপুনি ক'ত বিক্ৰী কৰে?
0: গাখীৰখিনি ওচৰতে চেণ্টাৰ এটা আছে, পূৰ্বী চেণ্টাৰ এটা আছে, তাতে গৈ দিওঁগৈ। এইবছৰ মই দিব পৰা নাই, মানে এজনী গৰু গাভী বেচি দিলোঁ, অলপ বয়স হৈছিলে, আৰু এজনী গৰু এতিয়া বৰ্তমান গাভিনী, এজনী জগিছে ঘৰতে, গাখীৰ পানী খাবলৈ অকণমান লাগে, ওচৰ চুবুৰীয়াতে দিওঁ আৰু লোকেল মানুহে নিয়ে।
1: হয়, গাভিনী গৰুজনীৰ যতন কেনেকৈ লয়?
0: আমি ধৰি লওক আমাৰ সেইফালে লোকেল ঘাঁহ বহুত পোৱা যায়, পথাৰত এৰাল দিওঁ, পানী দুনি সময়ত খুৱাওঁ, দানা খুৱাওঁ, তেনেকুৱাই বিশেষ আৰু সচৰাচৰ। এতিয়া খেৰ আমি এনেকুৱা দিনত সচৰাচৰ খেৰ নুখুৱাওঁৱেই। এয়া ধৰি লওক আহাৰ শাওন মাহৰ পৰা যেতিয়া গৰু বাৰিষা হ'ব, কেওফালে পানী হ'ব, তেতিয়া আমাৰ ঘৰত গৰু বান্ধত পৰে, গণত বান্ধত ৰাখিবলগীয়া হয়, তেতিয়া আমি খেৰ খুৱাওঁ, পথাৰৰ পৰা ঘাঁহ চাহ কাটি কুটি নি খুৱাওঁ, দানা দিওঁ, তেনেকৈয়ে পালন কৰোঁ আৰু। হয়,
1: আৰু আপোনাৰ নেমু টেঙা আছে?
0: অঁ, নেমু টেঙা আছে বাইদেউ।
1: নেমু গছখিনি কেনেকৈ যতন লওঁ?
0: গছখিনি গুৰিত মানে আমি সচৰাচৰ মানে গৰুৰ যিটো মূত, সেইটো নেমু গুৰিত দিলে গৰু মানে এই নেমু গছৰ বেমাৰ আজাৰটো খুব কম হয়। আৰু মাছৰ আগতো মানুহে দেউতাহঁতে কোৱা শুনিছিলোঁ, নেমু গছৰ গুৰিত মানে মাছ পুতিব লাগে, বাঢ়ি থাকিলে মাছ কিছুমান তাতে গৈ পুতে। এতিয়া আমি মাছ পুতিব নোৱাৰিলেও মানে মাছ ধৰা যিখিনি পানী সচৰাচৰ নেমু গুৰিতে মানে ঢালি দিওঁ, তাৰ উপৰি নতুন মানে মাটি পথাৰৰ পৰা কাটি আনি ধান খেতি জেগাৰ মাটি কাটি আনি পেলাই নেমু গুৰিতে দিওঁ, গোবৰ দিওঁ, গৰু মূত দিওঁ, এনেকৈ দিলে নেমু ছিজন মতেতো নেমু 50-60 টকালৈকে আমি হালি বিক্ৰী কৰিছিলোঁ, এতিয়া কমিছে আৰু, এতিয়া 15-10 টকা এনেকুৱা হৈছে। নেমু মানে ভাল লাগে, ছিঙিলেই ভাল লাগে, মানে
1: ওলাই আপোনাৰ বাৰীখনত
0: ওলাই, হয় হয় বাৰী হয়, খেতি হয়।
1: তাৰোপৰি আপুনি ক'লে যে আপুনি মাছ পালন কৰে?
0: হয় হয়, মাছ মানে আমাৰ ননৈ দেউৰী গাঁৱৰ ৰামধনু আত্মসহায়ক গোটৰ মানে সৰু হাঁহিলা ভেৰ ভেৰি মীন পাম ক্ষেত্ৰ বুলি প্ৰায় 55 বিঘা এলেকাৰ এটা ফিচাৰী আছে। আমি 15 জনীয়া সদস্যই তাতে মীন পালন কৰি আছোঁ 2002 চনৰ পৰা। তাতে মানে প্ৰাকৃতিকভাৱে বহুত জংঘল হয়, এই জংঘলখিনি চাফা চিকুণ কৰি লৈ পেলাই আমি নিজেই আগৰ মানে পৰিৱেশটো একেবাৰে সম্পূৰ্ণ ডাঠ পিতেৰে আৱৰা এটা জংঘল আছিলে, আমি নিজেই চাফা চিকুণ কৰি ফিচাৰীলৈ ৰূপান্তৰিত কৰিলোঁ, কৰি তাতে মানে এইটো ছিজনতে বহাগ জেঠ আহাৰ এইটো ছিজনতে আমি মাছৰ পোনা দিওঁ, তাৰপৰা ধৰি লওক আকৌ মাঘ ফাগুন চ'ত এনেকুৱা ছিজনত আমি মাছটো ধৰাৰ এটা ব্যৱস্থা কৰোঁ। মাছ ডাঙৰ হয় তাতে 2 কেজি, 2.5 কেজি, 3 কেজি এনেকুৱা ওজনৰ মাছ হয়।
1: মাছৰ খাদ্য কি দিয়ে?
0: মাছৰ খাদ্য সচৰাচৰ আমি কলপাত, ঘাঁহ,
1: গাছ
0: কাৰ্পাতে মাছে খায়, তাৰ উপৰি মানে যে যিটো জাৰ্চি গাই যিটো ফাৰ্মৰ যিটো মল গোবৰ সেইটো আনি দিওঁ, আকৌ মিলৰ পৰা ভুচি চুচি এনেকৈও দিওঁ, আৰু মানে বজাৰৰ খুলি হৈ দিওঁ আমি, মিলবিলাকৰ লগত যোগাযোগ কৰি পেলাই সৰিয়হৰ যিটো কেক অইল হয় হয় খুলি হয় সেইটো দিওঁ, তাৰ উপৰি মানে নগাঁৱত বজাৰৰ পৰা আমি মাছৰ দোকানৰ পৰা যিটো মাছৰ দানা সেয়াও কিনি নিওঁ, এনেকৈ আমি খৰচা কৰোঁ আৰু তাতে। ইউৰিয়া চিউৰিয়া আমাৰ মানে এইটো কেমিকেল সাৰ আমি ব্যৱহাৰ নকৰোঁ তাতে। হয় হয়,
1: মাছখিনি কেতিয়া উঠায়?
0: মাছখিনি এই ফাগুন চ'ত এনেকুৱা ছিজনত আমাৰ মাছ
1: মানে যেতিয়া পানীটো অলপ শুকায়,
0: পানীটো অলপ শুকনি আৰম্ভ কৰে
1: তেতিয়া
0: আমাৰ মাছৰ দামটো অলপ প্ৰায় বেছি হয়, তেতিয়া আমি মাছটো ধৰা বিক্ৰী কৰা এটা ব্যৱস্থা কৰোঁ।
1: ব্যৱস্থা কৰে
0: হয়।
1: আৰু মাছৰ যিটো মানে
0: পোনাটো মানে আমি নীলবাগান মৌৰাজাৰ পৰাও সংগ্ৰহ কৰোঁ, কেতিয়াবা কেতিয়াবা এইফালে ঢিং মৌৰাবাৰী সেইটো ছাইডৰ পৰাও সংগ্ৰহ কৰোঁ, এনেকুৱা পোনাৰ মানে কাৰবাৰ কৰা সেই তেখেতসকলৰ সেইটো বিভাগো বেলেগ, তেখেতসকল

0: পেলাই নাৰ্ছ আহি থাকে, হেড চাৰি পৰা কণীটো কিনি নি পেলাই তাতে নাৰ্ছাৰি পোনাটো হেৰি কৰে, তিনি ইঞ্চি চাৰি ইঞ্চি পোনাটো হ'লে তেখেতসকলে বিক্ৰী কৰে, তেখেতসকলৰ পৰা কিনি আনি আমাৰ তাতে দি পেলাই আমি আকৌ সেইখিনি পালন কৰোঁ আৰু।
1: হয়, গতিকে তেনেধৰণে
0: তেনেধৰণে হয়। আমাৰ ওচৰতে নগাঁও বজাৰ আছে, তাতে আমি মাছটো বিক্ৰী কৰোঁ, কেতিয়াবা ৰাঙলুকো নিওঁ, ৰাঙলুতো বজাৰ আছে, মাছৰ ভাল পাওঁ, ভাল দাম পাওঁ আমি সেইটো ছিজনত মাছৰ, 300-400 টকালৈকে মোৱা মাছৰ পোনাৰ দাম হয়, মোৱা মাছৰ দাম হয়। তাৰ উপৰিও ডাঙৰ ডাঙৰ মাছৰ 300-350 মাছ লৈ নাম আৰু, আৰু যি মানুহে এবাৰ কিনি খাইছে বা আমাৰ ফিচাৰীলৈ গৈ মাছ আনিছে তেখেতসকলে মানে যাবই আৰু। আমাৰ কোনো ৰাসায়নিক সাৰ প্ৰয়োগ কৰা যিহেতুকে নহয়, খাই খুব ভাল লাগে মাছটো। হয়
1: হয়, গতিকে তেনেকৈ আপোনালোকৰ মানে ইউনিটটো
0: চলি আছে, হয় হয়
1: চলি আছে, খুব ভাল পদক্ষেপ লৈছে। উদ্যান শস্যৰ কথা পাতিলোঁ, তাৰ উপৰি আপুনি মীন পালনৰ কথা ক'লে, আৰু এটা কথা পাতিম বুলি ভাবিছোঁ, শাক পাচলি।
0: হয় হয়,
1: আপুনি শাক পাচলিও কৰিব বুলি কৈছে, কি কি শাক পাচলি?
0: শাক পাচলি মানে পাতিলাও, তাৰপিছতে গাজৰ, বিট, লেচেৰা, ছিজনত যাৱতীয় যিখিনি খাদ্য আমাৰ ঘৰত লাগে আমি সচৰাচৰ তেনেকৈ বেলেগ বজাৰৰ পৰা কিনি নাখাওঁ, কিনি নাখাওঁ। তিহু মানে যাৱতীয় যিখিনি ঘৰত লাগে সচৰাচৰ, তাৰপৰা বেচিবও পাৰোঁ, আমি ইমান খাবতো নোৱাৰোঁ আৰু। আৰু কেঁচা ফলবিলাক ঘৰতে একেঁচা ছিজনতে খাই শেষো কৰি দিওঁ, ৰঙালাও কৰোঁ, পাতিলাও কৰোঁ, কোমোৰা কৰোঁ, লেচেৰা, খাচীয়া আলু, বিলাহী, সকলো সকলো খেতিয়ে আমি কৰোঁ আৰু, কম বেছি পৰিমাণে।
1: তাৰপৰা যিখিনি
0: খাওঁ ৰাহি থকাখিনি আমি বিক্ৰী কৰোঁ, মানে আমাৰ হাজিৰা বা ঘৰখন চলাও এটা কথা আছে।
1: হয় হয়, গতিকে তেনেধৰণে
0: চলি থাকোঁ। হয়,
1: এতিয়া দিগেন চন্দ্ৰ বৰা, আপুনি কি ক'ব আৰু খেতিৰ ওপৰত?
2: মই আৰু ধনিয়া খেতিটো বিষয় লৈ বা দুআষাৰ ক'ম বুলি ভাবিছোঁ।
1: হয় কওক, ধনিয়া খেতি কওক।
2: ধনিয়া খেতিটো বাইদেউ বৰ উৎপাদিত বস্তু,
1: হয়,
2: কিন্তু বস্তু বেছি দিনৰ হেৰিও নহয়, প্ৰায় 15-20 দিনৰ ইফালে সিফালে বাইদেউ ধনিয়া খেতিটো আমি কৰি এটা হেৰি পাইছোঁ, মানে এটা উৎপাদন পাইছোঁ আৰু, কৰি উৎপাদন পাইছোঁ। তাৰপৰা তাৰমানে কেটেলমান ধনিয়াটো 10-15 টকা এনেকুৱা বিক্ৰী হয়, আৰু এতিয়াতো আৰু ভাল,
1: চাৰিজোপা
2: দিলে 10-15 টকা যায়। ধনিয়া খেতিটোতো আৰু বেছি উৎপাদন বাঢ়ে। এতিয়া গৈছোঁ মই, এতিয়া এইয়া গাড়ী আহিছে, মই ধনিয়া খেতিটো হাল বাবলৈ আকৌ গৈ থৈ আহিছোঁ, তাৰমানে অলপ পেলোৱাই আছে, প্ৰায় একঠামান পেলোৱা আছে, তাৰমানে ভাগ ভাগকৈ পেলোৱা হয় আৰু। আপোনাৰ 10 দিনৰ পিছত আকৌ আধা কঠামান পেলোৱা হয়, আকৌ 10 দিনৰ পিছত
1: মানে ইটো
2: ইটো ইটো তুলি হয়, মানে
1: সিটো হৈ যায়,
2: সিটো তুলিব হ'লে আকৌ সিটো তুলিব
1: হয়। আপুনি যাতে প্ৰতিখন বজাৰত মানে প্ৰতিদিনে ধনিয়া লৈ যাব পাৰে,
2: ধনিয়া লৈ যাব পাৰে, হয়, ধনিয়া মানে এটাকেইটা বস্তু লৈ যাব, তাৰমানে এটা বস্তু কাৰণে হেৰি নহয়, মই গোটেইকেইটা বস্তু তাৰমানে বজাৰখনলৈ গ'লে 1500-2000 টকা যাতে আহে আৰু, তেনেকুৱাকৈ যাওঁ আৰু। তাৰমানে ধনিয়া আপুনি নিলে 2 কুইণ্টেলমান, আকৌ ভেন্দি নিলে 10-15 কেজি, এতিয়া তৰৈ নিলে 10-15 কেজি নিলোঁ, তেনেকুৱা টাইপ আৰু যাওঁ আৰু। লেচেৰা নিলোঁ 10-15 কেজি গ'ল, তাতে ডেইলি গৈ থাকেতো, এতিয়া বস্তুটো বেছি ইমান এটা হেৰিও হৈ নাযায়গৈ আৰু, বোলে চিঙাত বোলে খেলি মেলি ঘৰৰ চিঙো, ময়ো মোৰ পৰিবাৰো থাকে চিঙিও আৰু, এনেকৈ মিলাই কৰি সেইখিনি আৰু। ধনিয়া খেতি বিষয় লৈ, ধনিয়াটো কিন্তু ভাল উৎপাদিত এটা বস্তু, ভাল ধনিয়া খেতিটো কৰি ভাল
1: পইচা উপাৰ্জন কৰিব পাৰি,
2: কৰিব পাৰি।
1: এই ধনিয়া খেতি কথা ক'লে, যিহেতুকে আপুনি ধনিয়াৰ গুটিটো ক'ৰ পৰা আনে?
2: ধনিয়া গুটিটো বীজটো নগাঁও পৰাই নিওঁ বাইদেউ, মই প্ৰত্যেকবাৰে মই নগাঁও পৰাই নিওঁ বীজটো, মই
1: তাৰ পৰা অলপ অলপকৈ সিঁচি থাকে,
2: তাৰ পৰা অলপ অলপকৈ 3-4 কেজি পকেট নিলি লৈ যাওঁ এনেকুৱা গুটিটো। আপোনাৰ বাইদেউ মই প্ৰথম বছৰ আজি 4 বছৰমান আগতে নিলোঁ বৰ ধুনীয়া গুটি, মোৰ ল'ৰাজন আছে, ল'ৰাজনক এইটো তাক দায়িত্ব প্ৰত্যেকবাৰে দি থাকোঁ, তাৰমানে সেইটো ধনিয়া গুটিটো তুমি সেইখন দোকানৰ পৰাই লৈ লৈ আহি থাকিবা, তাৰমানে সি একে পূৰা 4-5 কেজি পেকেট লৈ গুচি যায় আৰু। মই এই ধনিয়া বীজটো এই নগাঁৱৰ পৰা নিয়াৰ কাৰণে ভাল হৈছে, এনে আমি বজাৰৰ পৰা আনো বাইদেউ বীজডাল ইমান এটা পচন্দ নহয়, মানে
1: কেতিয়াবা কোনোবাটো নগজাকৈ থাকে,
2: মিচ মাৰি দিয়ে নগজাকৈ থাকে, ক'ৰবাত 10টাৰ ভিতৰত এটা গুজিব তেনেকুৱা। কিন্তু এই নগাঁৱৰ পৰা নিয়া বীজটো, দোকানৰ পৰা নিয়া বীজটো ভাল বীজ বাইদেউ।
1: মানে ধনিয়াৰ বীজটো কেনেকৈ শোধন কৰি লয়?
2: সেইটো শোধন বাইদেউ আমি পেকেটটো নিয়াৰ পিছত এই ডাঙৰ এটা বাচনত তিয়াই থওঁ, প্ৰায় 12-8 ঘণ্টা এনেকুৱা এটা সময় লৈ পেলাই তিয়াই থওঁ, মানে নহবা আজি তিয়ালে কাইলৈ উঠাই দিওঁ, তেনেকুৱাও কৰি দিওঁ, কৰি এটা ডাঙৰ বাচনত পানীটো

0: দিওঁ খাইখন ঢুকি বছৰত আমাৰ দুদিন কাপোৰ শুকান কাপোৰ দি এনে কিবা গেঞ্জি টাইপ কাপোৰ দি পেলাই শুকান কাপোৰ দি ই গোবৰৰ মাজত সোমাই থৈ দিওঁ
1: টোপোলাটো
0: টোপোলাটো হয় টোপোলাটো গোবৰৰ মাজত সোমাই থ'লে সি সংশোধন পটককৈ দুই দিনৰ ভিতৰতে আহি যায় তাৰমানে গাছটো তেতিয়া আমি খেতিত দিয়াৰ পিছত আৰু তাক একো পৰিপাতি কৰি তাক মৈ চৈ দি এনেকৈ অলপ পৰিপাতি কৰি গোবৰ চোবৰ দি তাতে আমি মৌ চৈ দি সমান কৰি থকাৰ পিছত আপোনাৰ এসপ্তাহৰ পিছত দেখিব গাছটো আহিছে আৰু লাহে লাহে আৰু এই তেনেকেই বস্তু হৈ যায় মানে ইমান এটা হেৰি নহয় কষ্টও নাই বোলে কিবা লাগি থাকিব লাগিব প্ৰত্যেক পুলিটোৰ লগতে সেইটো কাৰণে ভাল বাইদেউ
1: এতিয়া মানে আপুনি মানে প্রতি ছিজনতে এটো
0: কৰিয়ে থাকোঁ প্ৰত্যেক বছৰে মই সেইটো ছিজনত সেইটো সেইকেইটা খেতি তাৰমানে কৰিয়ে থাকোঁ মই প্ৰত্যেক
1: যাতে গ্ৰাহকে একো অসুবিধাই নাপায় আপোনাৰ ওচৰলৈ আহিলে ধনিয়াৰ পৰা গোটেই পাচলিখিনি লৈ যাব
0: পাচলিখিনি লৈ যাওঁ মোৰ ঘৰৰ পৰাও বিক্ৰী হৈ থাকে আৰু মই এনে ওচৰতে এই মাৰ্কেট আছে ৰাঙলৈ যেনে পানী খেতি এনেকুৱা আৰু ওচৰতে ডাঙৰ বজাৰো আছে এখন আমাৰ ননৈ ফুলমাৰী বজাৰ বুলি কয় তাতো বেচা হয় তাৰমানে
1: গতিকে আপোনাৰ বিক্ৰী কৰিবলৈ একো অসুবিধা নহয়
0: সুবিধা একো নাই
1: অকণমান কষ্ট কৰি কামখিনি
0: কৰিছে আমাৰ এইখিনি বস্তু লোকেল বস্তু বুলি ক'লে গ্ৰাহকে এনেও তাৰমানে আমাৰ মানুহখিনিলে হাবিয়াস কৰি আহে লোকেল মানুহকেইটা যাতে ক'ত পাম নেকি আজি বস্তু কিনিবলৈ পায়ে আৰু লৈ আৰু ৰাইজে ভাল পায় আৰু তাৰমানে
1: হয় আপোনালোক দুয়োজনে আহি আজি আমাৰ কৃষক বাণী অনুষ্ঠানত যথেষ্টখিনি ক'লে যথেষ্টখিনি কথা ক'লে কৃষক বন্ধুসকলক নিজৰ অভিজ্ঞতা ক'লে নিজৰ খেতি বাতিৰ কথা ক'লে এই কথাখিনিয়ে নিশ্চয় আমাৰ কৃষক বন্ধুসকলক উপকৃত কৰিব আগলৈ আকৌ লগ পাম আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ নমস্কাৰ
2: নমস্কাৰ
1: ইমান পৰে নগাঁও উৰিয়া গাঁৱৰ দুগৰাকী প্ৰগতিশীল কৃষক প্ৰবিত্ত কুমাৰ শৰ্মা আৰু দিগেন চন্দ্ৰ বৰাৰ সৈতে হোৱা কথা বতৰা শুনিলে তেখেতসকলৰ সৈতে কথা পাতিলে আমাৰ প্ৰতিনিধিয়ে এবাৰ আহিছোঁ আমাৰ আজিৰ কৃষক শিতানলৈ এই শিতানত আমাৰ আজিৰ কৃষক বন্ধুজন হৈছে দুলাল ডেকা তেখেতৰ সৈতে থলিতে কথা পাতিছে আমাৰ প্ৰতিনিধি ডম্বৰুধৰ গোস্বামীয়ে
3: নমস্কাৰ দাদা আপোনাৰ ঘৰ ক'ত আছিলে
4: মোৰ ঘৰ শান্তিপুৰ
3: শান্তিপুৰ ইয়াৰ পৰা কিমান দূৰ
4: ইয়াৰ পৰা 5 কিলোমিটাৰমান হ'ব
3: 2 কিলোমিটাৰ
4: 2-5 কিলোমিটাৰ
3: 2-5 কিলোমিটাৰমান তেনেকুৱা নিচিনা দূৰত্বত আছে আপোনালোকৰ ঘৰ আৰু তাৰ পৰা আপোনালোকে সেই বজাৰ এই বজাৰলৈ আহে এইখন সাপ্তাহিক হয়নে দৈনিক
4: সাপ্তাহিক
3: মঙলবাৰ দিনটোত হয় আৰু ইয়াতে আপোনালোকৰ ধৰক গাঁৱৰ পৰা যিবিলাক উৎপাদিত শস্য সামগ্ৰী আছে সেইবোৰ ইয়ালৈ লৈ আহে যেনেকৈ কল কমল বা যি যি আছে আৰু হয়নে বিশেষকৈ আপুনিতো কল আনিছে আজি নেমু টেঙা আনিছে
4: আমি ধৰক দুখীয়া মানুহ চাইকেল কোবাই পেলাই কল বেচিবলৈ মূল্যটো একো নাই গাঁৱতে এতিয়া আপোনাৰ কল এটকা কিনিবলৈ হ'লে 150-200 টকা লাগে বজাৰত আহি পেলাই বেচিবই নোৱাৰোঁ তেনেকৈ আপোনাৰ ঘৰখন চলাই গৈ আছোঁ ইমানে 5-6 কিলোমিটাৰমান আহি তাকে কল বনকে বেচি পেলাই ধৰক খাই বৈ আছোঁ আৰু
3: উপায়ো নাই
4: উপায়ো নাই বহুত দুখতে মানে আছোঁ আৰু ধৰক
3: তাৰ বাহিৰে আপোনালোকৰ এনেই নিজা নিজা খেতি বাতি আছে
4: নিজৰ নিজৰ খেতি বাতি মানে ধৰক পানী হ'লে কৰিব নোৱাৰোঁ
3: কপিলি পানী হোৱা অঞ্চল
4: কপিলি পাৰ ওচৰতে ঘৰ
3: হয় হয়
4: সেইখন আপোনাৰ কপিলিৰ লগতে ঘৰ শালি ধান কৰিব নোৱাৰোঁ এই বৈ ছিজনটোত কোনোবাই কোনোবাই কৰিব পাৰে যেনে ইয়াৰ বাম মাটিত আপোনাৰ কোনোবাই কৰিছে দ মাটিবোৰ কৰিবই নোৱাৰে শালি ধান কৰিবই নোৱাৰে
3: গতিকে
4: চলা অসুবিধাত ধৰক এইবোৰকে কৰি মেলি খাই আছো
3: চলিবটো লাগিবই ঠিকে আছে আপোনাৰ ঘৰ ক'ত দুইজনৰ ঘৰ একে আপুনিও এতিয়া ইয়াৰ লৈ আহিছে কলবন হয়নে আহি বেচিছে কেনেকুৱা বা বজাৰ ইয়াত দামৰ
5: ইমান মানে আজি বেচা বিক্ৰী নাইয়ে মানে
3: আজিৰ কাৰণে অলপ ইমান ভাল নহয় এনে আনদিনা থাকে
5: আনদিনাখন থাকে আজি বেচা বিক্ৰী নাই মানে মানুহ নাই
3: মানুহ নাই আৰু হওক আপোনালোকে এনেকৈ চলি আছে বা আমাৰ সমাজ ব্যৱস্থাত কিন্তু বজাৰ এখনৰ খুবেই প্ৰয়োজন আছে বজাৰ নাথাকিলে আমাৰ উৎপাদিত সামগ্ৰীসমূহ ক'ত বেচিম আৰু ওচৰত যদি বজাৰ নাথাকে তেতিয়াহ'লে যাতায়াতটো আমাৰ খৰচ বাঢ়ি যায় হয়নে আৰু যদি আকৌ আপুনি আজি বিক্ৰী কৰিব নোৱাৰে তেতিয়াহ'লে মাচুলটো এনেই ভৰিবলগীয়া হয় ভৰিবলগীয়া হয় গতিকে এনেকুৱা সা সুবিধাৰ মাজতেই আমি যেনেকৈ চলি আছোঁ চলি থাকিব লাগিব আৰু হয়নে ঠিক আছে বাৰু ধন্যবাদ
1: ইমান পৰে কৃষক দুলাল ডেকাৰ সৈতে হোৱা কথা বতৰা শুনিলে। তেখেতৰ সৈতে থলিৰে কথা পাতিলে আমাৰ প্ৰতিনিধি তম্বুৰুধৰ গোস্বামীয়ে। প্ৰিয় কৃষক বন্ধু, আজিলৈ সময় হৈ আহিল। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই ইনুমণি মহন্তই আজিৰ কৃষকবাণী ইমানতে সামৰিছোঁ। নমস্কাৰ।

কৃষক বাণী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও। শ্রোতাসকল, এতিয়া শুনক আমার কেন্দ্র যোগেৰে আজি প্রচাৰ হবলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া আভাস। 6:44 আকাশবাণী গুৱাহাটী কেন্দ্রৰ পৰা প্ৰচাৰ কৰা আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 7:05 বৃন্দগীত। 7:10 আকাশবাণী দিল্লী কেন্দ্রৰ পৰা চৰকাৰৰ 12 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে বিভিন্ন বিষয়ৰ ওপৰত বিশেষ ধাৰাবাহিকৰ সম্প্ৰচাৰ। 7:45 শুনিবলৈ পাব সুৰলহৰী। 8:02 নিবেদন কৰা হ'ব যুৱ ৰাগিনী। 8:32 অসমীয়া বোলছবিৰ গীত। আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা 8:45 সমাচাৰ সন্ধ্যা, 9:00 News@9 আমাৰ কেন্দ্ৰৰ যোগেৰে শুনিবলৈ পাব। 9:15 অসমীয়া গীত। 9:25 নিশাৰ আঞ্চলিক বাতৰি। 9:30 এখনি নাটক আগবঢ়োৱা হ'ব। নাটকখনিৰ নাম শান্তশিষ্ট হিষ্টপুষ্ট মহাদুষ্ট। শ্ৰোতাসকল, নিশা 10:00 আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰৰ অন্ত পৰিব।

এয়া আকাশবাণী নগাঁও খন্তেক পিছতে অৰ্থাৎ 6:44 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰৰ যোগেৰে শুনিবলৈ পাব।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এসময়ত ঘৰৰ মানুহে হুকুম সিঙক কুৰকুৰ দাস বুলি মাতিছিল, কাৰণ লাইট ফেন চলি থকা দেখিলে তেওঁ সকলোৰে

0: চিঞৰ বাখৰ কৰিবলৈ ধৰিছিল।
1: আৰু ৰমুৱা, এই ফেনখন কিয় চলাই থৈছ? বিজুলীৰ বিল কি তোৰ বাপেৰে ভৰিব?
0: কিন্তু আজিকালি সকলোৱে তেওঁক পিয়াৰে লাল বুলিহে মাতে, কাৰণ যিদিনাৰ পৰা তেওঁ চলাৰ পেনেল লগালে সেইদিনাৰ পৰা মিটাৰৰ কাটাডালত শান্তিৰে শুই থাকে। আৰু হুকুম সিঙো, পি এম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা আজিয়ে পঞ্জীয়ন কৰক।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12গৰাকী মন্ত্ৰীৰ তালিকা প্ৰকাশ, নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ মূল কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ, বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ ৰাজ্যত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ, ঠায়ে ঠায়ে পৰিৱেশ সজাগতা অভিযান, প্ৰধানমন্ত্ৰীৰ সূৰ্যঘৰ উৎকৰ্ষ বঁটাত অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি অগ্ৰাহ্য। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা প্ৰকাশ কৰিছে। কিছু সময় পূৰ্বে সামাজিক মাধ্যম এক্সৰ যোগে কাইলৈ শপত গ্ৰহণ কৰিবলগীয়া 12গৰাকী মন্ত্ৰীৰ তালিকা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। সম্প্ৰসাৰিত মন্ত্ৰীসভাত অশ্বিনী ৰয় চৰকাৰ, অশোক সিংহল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্তমল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰিকা, ডাঃ ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল শ্ৰী আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপতবাক্য পাঠ কৰোৱাব। নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত হিংসাম্মক যুগৰ অন্ত পেলাই এই খণ্ডক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশনত অধ্যক্ষতা কৰাৰ পাছত আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে উত্তৰ পূব পৰিষদে এই খণ্ডৰ উন্নয়নৰ বাবে কৌশলগত পৰিকল্পনা যুগুতোৱা প্ৰতিষ্ঠান হিচাপে সেৱা আগবঢ়াই আহিছে। তেওঁ লগতে এই পৰিষদে জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰাৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিৰ প্ৰসাৰ ঘটাইছে বুলি উল্লেখ কৰে। অনুষ্ঠানত অংশ লৈ ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কয় যে এখন শক্তিশালী আৰু সমৃদ্ধিশালী উত্তৰ পূৰ্বাঞ্চল গঢ়ি তোলাৰ সংকল্প পূৰণৰ বাবে সকলো নেতা একত্ৰিত হৈছে। আজিৰ বৈঠকত আঞ্চলিক বিকাশৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু নীতি নিৰ্ধাৰণকাৰীসকলকে ধৰি বিশিষ্ট নেতাসকলে অংশগ্ৰহণ কৰে। সকলো নেতাই উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ, যোগাযোগ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত সমূহীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে বুলি উত্তৰ পূব পৰিষদে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। অসমৰ শিক্ষাখণ্ডৰ অগ্ৰগতি, প্ৰত্যাহ্বান আৰু নতুন শিক্ষানীতি 2020 শীৰ্ষক সাপ্তাহিক আলোচনাত আজি ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এই আলোচনাত ৰাজ্যৰ শিক্ষাখণ্ডৰ সাম্প্ৰতিক পৰিস্থিতি, নতুন শিক্ষানীতিৰ সফল ৰূপায়ণ আৰু ভৱিষ্যৎ কৰণীয় বিষয়সমূহৰ ক্ষেত্ৰত পূৰ্বৰ শিক্ষামন্ত্ৰী ডাঃ পেগুৱে মতামত আগবঢ়ায়। তেওঁ কয় যে নতুন শিক্ষানীতি 2020 ভাৰতৰ শিক্ষা ব্যৱস্থাক অধিক গুণগত, অন্তৰ্ভুক্তিমূলক আৰু যুগোপযোগী কৰি তোলাৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। ৰাজ্যৰ শিক্ষাখণ্ডই ইতিমধ্যে এই নীতি সফলভাৱে ৰূপায়ণৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহে ইতিবাচক ফলাফল কঢ়িয়াই আনিছে। ডাঃ পেগুৱে লগতে এই আলোচনাত শিক্ষা ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ লগতে শিক্ষাৰ গুণগত মান, উন্নয়ন, দক্ষতা বিকাশ, প্ৰযুক্তিৰ ব্যৱহাৰ আৰু শিক্ষাৰ্থীৰ ভৱিষ্যৎ উজ্জ্বল কৰি তোলা দিশসমূহ সন্দৰ্ভতো আলোকপাত কৰে। 2027 বৰ্ষৰ লোকপিয়ল সন্দৰ্ভত নলবাৰী সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি লোকপিয়লৰ শুভংকৰ বিকাশ আৰু প্ৰগতি উন্মোচন কৰা হয়। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে এই শুভংকৰ উন্মোচন কৰে। ইফালে পৰহিৰ পৰা অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। জিলা পৰ্যায়ত লোকপিয়লৰ দায়িত্বপ্ৰাপ্ত বিষয়া, ৰাজহ চক্ৰ বিষয়া, নলবাৰী আৰু টিহু পৌৰসভাৰ কাৰ্যবাহী বিষয়া, খণ্ড উন্নয়ন বিষয়া তথা ক্ষেত্ৰ পৰ্যায়ৰ প্ৰশিক্ষকৰ বাবে এই প্ৰশিক্ষণ দিয়া হয়। লোকপিয়ল সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক ডঃ নিজৰা শৰ্মা আৰু প্ৰধান প্ৰশিক্ষক অৰ্পণ দেৱনাথে বিষয়াসকলক এই প্ৰশিক্ষণ দিয়ে। জিলাখনত লোকপিয়লৰ সকলো কাম সুকলমে আৰু নিৰ্ভুলভাৱে সম্পন্ন কৰিবলৈ নলবাৰী জিলা প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
1: ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তি প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি কাইলৈৰ পৰা 30 জুনলৈ ইকো ক্লাছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতা সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ 3য় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,37,232 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আজি শিৱসাগৰ নগৰত সজাগতামূলক বাতৰ নাট পৰিৱেশন কৰা হয়। ৰামধেনু নাট্য গোষ্ঠীয়ে পৰিৱেশন কৰা নাটখনৰ জৰিয়তে প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, সঠিক জাবৰ নিষ্কাশন ব্যৱস্থা, প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলা আৰু গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। এই অভিনৱ কাৰ্যসূচীৰ বিষয়ে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ এগৰাকী বিষয়াই এইদৰে কয়।
2: অহাকালিলৈ যিটো বিশ্ব পৰিৱেশ দিৱস আছে তাৰ লগত সংগতি ৰাখি আমি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সজাগতামূলক অভিযান চলাইছোঁ আৰু তাৰ ভিতৰত আজি এই অনুষ্ঠানটি আমি এখনি বাতৰ নাটৰ জৰিয়তে ইয়াত ৰাইজক আহ্বান জনাইছিলোঁ যাতে কেনেধৰণে আমাৰ পৰিৱেশ সবল কৰি ৰাখিব পাৰে। বিশেষকৈ অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ সহযোগত আমি আজি এই অনুষ্ঠানটি ৰামধেনু নাট্যগোষ্ঠীৰ দ্বাৰা সুন্দৰৰূপে সফলভাৱে ইয়াত সমাপন হোৱাত সকলোৰে সহযোগিতা আমি আশা কৰিছিলোঁ আৰু ৰাইজলৈ আহ্বান জনাইছোঁ যাতে আমাৰ পৰিৱেশ আমি নিজেই দূষিত হোৱাৰ পৰা মুক্ত কৰি ৰাখিব পাৰোঁ। তাৰ কাৰণে আমাৰ যিবোৰ আইন কানুন আছে সেই আইন কানুনৰ ওপৰত ব্যৱস্থাৱলী গ্ৰহণ কৰি আমি নিজকে সমাজখন সুস্থ পৰিৱেশ গঢ়ি তোলাত নিয়োজিত কৰিব লাগে।
1: বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ মেৰাপানী দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কালি ব্যতিক্ৰমী কাৰ্যসূচী অনুষ্ঠিত হয়। সামাজিক বনানীকৰণ গোলাঘাট সংমণ্ডলৰ সৌজন্যত তথা দৈয়াং কেন্দ্ৰীয় সংগীত মহাবিদ্যালয় আৰু নৱৰস কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত পৰিৱেশ সজাগতা বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ 150 ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকলে প্লাষ্টিকমুক্ত পৃথিৱী, মানুহ আৰু প্ৰকৃতিৰ মাজৰ ভাৰসাম্যতা আদি বিষয়ত চিত্ৰ অংকন কৰি পৰিৱেশ সংৰক্ষণৰ শক্তিশালী বাৰ্তা দিয়ে। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমৰাৰ মানকাছৰ মহকুমাৰ 35খন গাঁও পঞ্চায়তত কালিৰে পৰা গছপুলি ৰোপণ আৰু চাফাই অভিযান চলোৱা হৈছে। 5 দিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসূচীত পঞ্চায়তৰ প্ৰতিনিধি, কৰ্মচাৰী আৰু স্থানীয় লোকৰ অংশগ্ৰহণেৰে ৰাজহুৱা স্থান, বিদ্যালয় চৌহদ আৰু পথৰ কাষত গছপুলি ৰোপণ কৰা হৈছে। এই সন্দৰ্ভত ফুলেশ্বৰ গাঁও পঞ্চায়তৰ সচিবে এইদৰে কয়।
3: অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে আজি বৃক্ষৰোপণ কাম সম্পূৰ্ণ কৰিলোঁ। আমাৰ প্ৰেচিডেণ্টৰ লগতে আমাৰ মেম্বাৰবিলাকো আছিল, চেল্ফ হেল্প গ্ৰুপৰ কেইজনমানো আমাৰ লগতে আছিল। আমি একেলগে মিলি এইটো গছ ৰোপণ কৰিলোঁ। তো আমাৰ অহাকালি আৰু আমাৰ গাঁও সভা আছে ৱেষ্ট জেনাৰেটৰ হিচাপে আমাৰ আৱৰ্জনা ইত্যাদি লৈ আমাৰ আলোচনা হ'ব। এই মিটিংখনত আমি অহাকালি আহ্বান কৰিছোঁ। এইটো আমাৰ কাৰ্যসূচী আমাৰ যিটো ভাৰতৰ যিটো পৰিৱেশ, দূষিত পৰিৱেশ সেইটো দূৰ কৰাৰ কাৰণে আমাৰ বৃক্ষৰোপণ কৰিব লগা হৈছে। আমি আমাৰ জি পি এ অফিচতো কৰিলোঁ আৰু আমাৰ এটা অমৃত সৰোবৰ আছে ইয়াতেও কৰিলোঁ। আমাৰ প্ৰগ্ৰামটো 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে।
1: বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰিৱেশ সংৰক্ষণ, সেউজীয়া পৰিৱেশ গঢ় দিয়া আৰু সমাজত গছপুলি ৰোপণৰ প্ৰতি আগ্ৰহ সৃষ্টিৰ লক্ষ্যৰে বঙাইগাঁও সামাজিক বনানীকৰণৰ উদ্যোগত মাতৃৰ বাবে এটা গছপুলি শীৰ্ষক গছপুলি ৰোপণ কাৰ্যসূচী আজি শুভাৰম্ভ কৰা হয়। বজালী জিলাৰ সদৰ পাঠশালাৰ সমীপৰ বীৰ বিৰাট অনুষ্ঠিত এই অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এই বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে গোৱালপাৰা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোৱালপাৰা সংমণ্ডলে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে এইবাৰ জিলাখনৰ জিঞ্জিৰাম নদীক পৰিষ্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বচ্ছ জিঞ্জিৰাম, সেউজ জিঞ্জিৰাম এই কাৰ্যসূচীৰ জৰিয়তে নগৰখনৰ প্ৰাচীন নৈখনক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলাৰ পৰিকল্পনা লোৱা হৈছে। জিলা আয়ুক্ত প্ৰদীপ টিমুং আৰু পশ্চিম গোৱালপাৰা জিলাৰ বিধায়ক পবিত্ৰ ৰাভাৰ উপস্থিতিত আজি সজাগতা সভা, গছপুলি ৰোপণ আৰু চাফাই অভিযানৰ জৰিয়তে স্বচ্ছ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পশ্চিম গোৱালপাৰাৰ সমজিলা আয়ুক্ত নৱজিৎ পাঠক আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ গোৱালপাৰা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা প্ৰকাশ হালৈৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলাৰ ঐতিহাসিক জলাশয় উৰ্পদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে বন বিভাগৰ গোৱালপাৰা সংমণ্ডলে বিলখনৰ কাষৰীয়া গাঁওসমূহক সামৰি উৰ্পদ বিল ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা এই প্ৰতিযোগিতাত আজি দুখনকৈ ছেমি ফাইনেল অনুষ্ঠিত হয়। কাইলৈ প্ৰতিযোগিতাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। এই ফাইনেল খেলত জিলা আয়ুক্ত প্ৰদীপ টিমু, জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, বিধায়ক টংকেশ্বৰ ৰাভা, পবিত্ৰ ৰাভা, বন সংমণ্ডল প্ৰাধিকাৰী তেজ মৰিস্বামীৰ লগতে আন কেইবাগৰাকীও লোক অতিথি হিচাপে উপস্থিত থাকিব। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
0: প্ৰধানমন্ত্ৰী সূৰ্যগড় উৎকৰ্ষ বঁটাত অসমে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই সন্মানে 2070 চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য পূৰণৰ সংকল্পক অধিক শক্তিশালী কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে ৰাজ্যৰ বিকাশৰ গতি অধিক ত্বৰান্বিত কৰিবলৈ সেউজ আৰু নবীকৰণযোগ্য শক্তিৰ উৎস গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে মধ্যমীয়া গ্ৰাহক ভিত্তিক ৰাজ্যসমূহৰ ভিতৰত অসমে প্ৰধানমন্ত্ৰী সূৰ্যগড় আঁচনিৰ অধীনত সৰ্বাধিক বিক্ৰেতা পঞ্জীয়নত প্ৰথম স্থান লাভ কৰাৰ লগতে সৰ্বাধিক গ্ৰাহকৰ আবেদন আৰু সৰ্বাধিক বিতৰণ কোম্পানী পৰিদৰ্শনত দ্বিতীয় স্থান লাভ কৰিছে। তদুপৰি সৰ্বাধিক সৌৰশক্তি স্থাপনতো ৰাজ্যখনে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট্ৰেক্ট আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই চেতন ধীৰাচৰিয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখন সন্দৰ্ভতো আজি আদালতখনে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আদালতে এই গোচৰ আৰু আবেদন অন্য আদালতলৈ হস্তান্তৰ কৰে। ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই আজি ধনশ্ৰী ঘাটৰ পৰা প্ৰায় 3 কুইণ্টল ভাং জব্দ কৰে। ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত চলোৱা এই অভিযানত মাজবাটৰ পৰা বৰজিয়াৰ অভিমুখে আহি থকা এখন বাহনৰ পৰা ভাংখিনি জব্দ কৰা হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰূপাজুলিৰ এজন সৰবৰাহকাৰীক আটক কৰে। ইপিনে কাছাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন ঠাইত মাদক দ্ৰব্য বিৰোধী অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষীয়ে উধাৰবন্দ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত অভিযান চলাই 8010টা বটল কডেইন কফ চিৰাপ আৰু প্ৰায় 150 পেকেট টেবলেট জব্দ কৰে। ঘটনা সংক্ৰান্তত গিয়াছুদ্দিন লস্কৰ নামৰ এজন ট্ৰাক চালকক আটক কৰা হৈছে। কালাইন থানাৰ দিগৰখাল অঞ্চলত চলোৱা অভিযানত আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা 14টা চাবোনৰ বাকচত কঢ়িয়াই অনা প্ৰায় 170 গ্ৰাম হেৰইনসহ এজন লোকক আটক কৰে। আৰক্ষীয়ে শিলচৰৰ ফাটক বজাৰ, ৰেলৱে ষ্টেচন আৰু সোনাই বজাৰতো অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। দেশজুৰি চলি থকা যক্ষ্মামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে আজি মৰিগাঁও জিলাত তিৱা স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত নিক্ষয় মিত্ৰ পদক্ষেপৰ অধীনত 75 গৰাকী যক্ষ্মা ৰোগীৰ মাজত পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰা হয়। যক্ষ্মা ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ঔষধৰ সমানে উন্নত পুষ্টিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি ৰোগীসকলে যাতে সঠিক পুষ্টি লাভেৰে সোনকালে সুস্থ হৈ উঠিব পাৰে তাৰ বাবে এনে পদক্ষেপ লোৱা হয়। চিৰাং জিলাৰ গৰু ভাষা টিবিতোলা নিবাসী সমাজসেৱক তথা বিথৰাই ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ হিন্দী বিষয়ৰ শিক্ষক সোম মাৰ্ডিৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 50 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰা 12 গৰাকী মন্ত্ৰীৰ তালিকা প্ৰকাশ। নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ মূল কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ। বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ ৰাজ্যত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ। ঠায়ে ঠায়ে পৰিৱেশ সজাগতা অভিযান আৰম্ভ। প্ৰধানমন্ত্ৰী সূৰ্যগড় উৎকৰ্ষ বঁটাত অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি অগ্ৰাহ্য।

এয়া আকাশবাণী নগাঁও। শ্রোতাসকল, এইখিনিতে শুনক আমাৰ কেন্দ্ৰযোগেৰে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি। কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ আৰম্ভ হ'ব পুৱা 5:50। 6:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা হিন্দী বাতৰি শুনিবলৈ পাব। 6:10 ইংৰাজী বাতৰি। ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা আগবঢ়োৱা হ'ব 6:15। 6:30 শিল্পীৰ পৃথিৱীত এভুমুকি। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা 7:00 নিয়োগ বাতৰি। 7:05 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সুপ্ৰভাত অনুষ্ঠানটি আগবঢ়োৱা হ'ব 7:15। কাইলৈৰ সুপ্ৰভাত যুগুতাই আগবঢ়াব নিৰ্মালী বৰাদত্তই। 7:30 মূৰ্ছনা। আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা 8:00 সমাচাৰ প্ৰভাত। 8:15 মৰ্ণিং নিউজ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা 8:30 গীতিমালিকা। 9:00 পুৱাৰ আঞ্চলিক বাতৰি। 9:15 জিলাৰ ৰেহৰূপ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। জিকিৰ আগবঢ়োৱা হ'ব 9:20। 9:30 নিবেদন কৰা হ'ব এখনি আলেখ্য মৃত্যুঞ্জয়ৰ দ্বিতীয় খণ্ডটি। 10:00 শুনিবলৈ পাব এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান।

এঘাৰ বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা আঞ্চলিক বাতৰি, 11:05 পৰা 12 বজালৈ, 12:15 পৰা 1:40 পুনৰ 1:50 পৰা 2 বজালৈ বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰৰ যোগেৰে শুনিবলৈ পাব। 12 বজাত হিন্দী বাতৰি, 12:05 আঞ্চলিক বাতৰি, পুনৰ 1:40 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 2 বজাত ইংৰাজী বাতৰি, 2:15 হিন্দী বাতৰি আমাৰ কেন্দ্ৰৰ যোগেৰে শুনিবলৈ পাব। 2:30 পৰা 3 বজালৈ, পুনৰ 3:05 পৰা 4 বজালৈ বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শুনিবলৈ পাব। 3 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি, 4 বজাত অসমীয়া মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। বিয়লি 4:30 আগবঢ়োৱা হ'ব যুৱ তৰংগ। 5 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা হিন্দী বাতৰি, 5:05 পৰা বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা 5:15 আঞ্চলিক বাতৰি, আমৈ অনুষ্ঠানটি আগবঢ়োৱা হ'ব 5:25। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা বিদ্যাৰ্থীৰ অনুষ্ঠানটি শুনিবলৈ পাব 5:45। 6 বজাত আঞ্চলিক বাতৰি, কৃষকবাণী অনুষ্ঠানটি আগবঢ়োৱা হ'ব 6:10। 6:44 আঞ্চলিক বাতৰি, 7:05 এটি বৃন্দ গীত, 7:10 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা চৰকাৰৰ 12 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে বিভিন্ন বিষয়ৰ ওপৰত বিশেষ ধাৰাবাহিকৰ সম্প্ৰচাৰ, 7:45 সুৰলহৰী, 8:02 নিবেদন কৰা হ'ব এখনি নাটক ধৰণী ধুনীয়া হ'ব।

মানিকদাসৰ গীতৰ কথাৰে বৃন্দগীতটি শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া চৰকাৰৰ 12 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে বিভিন্ন বিষয়ৰ ওপৰত বিশেষ ধাৰাবাহিকৰ সম্প্ৰচাৰ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

আপোনালোকৰ জ্ঞাতার্থে জনাও যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন

পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্জ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মথাউৰিত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰ ভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। সচেতন ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ। আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া 12গৰাকী মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিছে। সম্প্ৰসাৰিত মন্ত্ৰীসভাত অশ্বিনী ৰয় চৰকাৰ, অশোক সিংহল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰিকা, ডাঃ ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। নৰেন্দ্ৰ মোদীৰ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত হিংসাত্মক যুগৰ অন্ত পেলাই এই খণ্ডক সংঘৰ্ষৰ কেন্দ্ৰৰ পৰা সুযোগৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিলে বুলি শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী সূৰ্যকৰ উৎকৰ্ষ বঁটাত অসমে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণৰ প্ৰকল্পত অধীনত নিমাতীঘাটৰ সমীপত এটা অত্যাধুনিক টাৰ্মিনেল নিৰ্মাণ কৰা হ'ব আৰু গোৱালপাৰা জিলাৰ ঐতিহাসিক জলাশয় উৰ্পদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে বন বিভাগৰ গোৱালপাৰা সংমণ্ডলে বিলখনৰ কাষৰীয়া গাঁওসমূহক সামৰি উৰ্পদ বিল ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোকলৈ প্ৰীতি ভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান যুৱৰাগিনী। প্ৰিয় শ্ৰোতা বন্ধু, আজিৰ যুৱৰাগিনী অনুষ্ঠানটি আগবঢ়াই নিবলৈ ষ্টুডিঅ'ৰ মজিয়াত মাইক্ৰফোনৰ সন্মুখত মই হৰ্ষিতা বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় যুৱবন্ধু, আজিৰ যুৱৰাগিনী অনুষ্ঠানটিত কথা পাতিবলৈ লোৱা নতুন বিষয়টো হ'ল হোপছ এণ্ড ড্ৰিমছ, অৰ্থাৎ আশা আৰু সপোনক হৃদয়ত লৈ আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান যুৱৰাগিনী। সপোন মানে কেৱল নিশাৰ কল্পনা নহয়, সপোন মানে আগবাঢ়ি যোৱাৰ সাহস। আশা মানে কেৱল অপেক্ষা নহয়, আশা মানে নতুনকৈ আৰম্ভ কৰাৰ শক্তি। সপোনে জীৱনক আগবঢ়াই নিয়ে আৰু আশাই দিয়ে নতুন সাহস। প্ৰিয় যুৱবন্ধু, আহকচোন অনুষ্ঠানত এইখিনিতে অংগৰাগ পাপন মহন্তৰ এটি গীত উপভোগ কৰোঁ।

জীৱনত প্ৰতিজন মানুহেই কিবা নহয় কিবা সপোন দেখে। কোনোবাই ডাঙৰ মানুহ হ'ব বিচাৰে, কোনোবাই গায়ক, শিল্পী, শিক্ষক বা সফল ব্যক্তি হোৱাৰ সপোন দেখে। কিন্তু সপোন কেৱল দেখিলেই নহয়, সেই সপোন পূৰণ কৰিবলৈ সাহস, পৰিশ্ৰম আৰু আশা থাকিব লাগিব। আশা হৈছে সেই পোহৰ যিয়ে অন্ধকাৰৰ সময়তো আমাক আগবাঢ়ি যাবলৈ শক্তি দিয়ে, আৰু সপোন হৈছে সেই পথ যিয়ে আমাক জীৱনৰ লক্ষ্য দেখুৱায়। আহকচোন যুৱ বন্ধু, অনুষ্ঠানত এইখিনিতে শুনো শংকৰ মহাদেৱনৰ এই গীতটি।

জীৱনৰ কঠিন বাস্তৱতাৰ মাজতো যিসকলে আশাৰ সলিল শিখাটি জ্বলাই ৰাখিব জানে তেওঁলোকে শেষত সফলতাৰ শিখৰ স্পৰ্শ কৰে। বুকুত কঢ়িয়াই ফুৰা সুদূৰপ্ৰসাৰী কল্পনাক যেতিয়া আমি দৃঢ় সংকল্পলৈ ৰূপান্তৰিত কৰোঁ, তেতিয়া কোনো প্ৰত্যাহ্বানে আমাক স্থবিৰ কৰিব নোৱাৰে। প্ৰিয় যুৱ বন্ধু, আহকচোন অনুষ্ঠানত এইখিনিতে কে কেৰ এটি গীত উপভোগ কৰোঁ।

কেতিয়াবা নিজকে সুধিছেনে, আমাৰ এই ক্ষণভংগুৰ জীৱনৰ আটাইতকৈ শক্তিশালী উপাদানটো কি? ই হৈছে আমাৰ অন্তৰ্নিহিত আকাশলংঘী উচ্চাকাংক্ষা। যেতিয়া চৌদিশে হতাশাৰ কলা ডাৱৰে আৱৰি ধৰে, তেতিয়া কেৱল এটা সপোনৰ ফিৰিঙতিয়েই বুকুত জ্বলাই তুলিব পাৰে সম্ভাৱনাৰ এক উত্তাল অগ্নিশিখা। গতিকে আপোনাৰ সপোনবোৰক সৰু কৰি নাৰাখিব, তাক বিশালতা প্ৰদান কৰক, কাৰণ আপোনাৰ বুকুত স্পন্দিত হৈ থকা প্ৰতিটো আশাই হৈছে আপোনাৰ ভৱিষ্যতৰ খনিকৰ। প্ৰিয় যুৱবন্ধু, আহকচোন অনুষ্ঠানত এইখিনিতে শুনো শংকুৰাজ কোঁৱৰৰ এই গীতটি।

আপোনালোকে ইমান পৰে শুনিলে শংকুৰাজ কোঁৱৰৰ কণ্ঠৰ গীতটি। প্ৰিয় যুৱবন্ধু, সময় যিহেতু ইংগিত দিছে, আজিৰ যুৱৰাগিনী অনুষ্ঠানৰ পৰা মই হৰ্ষিতা বৰাই বিদায় লোৱাৰ সময় আহি পৰিছে। আকৌ লগ পাম এটি নতুন সন্ধ্যাত এটি নতুন অনুষ্ঠানৰ সৈতে। অনুষ্ঠানৰ শেষত আপোনালোকলৈ আগবঢ়াইছোঁ দ্য স্ক্ৰিপ্ট সংগীত দলৰ এই গীতটি।

যুবরাগিনী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও। এইখিনিতে এটি ঘোষণা শুনক। আকাশবাণীয়ে 8 জুনত 90 বছৰ সম্পূৰ্ণ কৰিব। এই উপলক্ষে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা 8 জুন সোমবাৰে পুৱা 10 বজাত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত ভাগ ল'ব আকাশবাণী নগাঁও কেন্দ্ৰৰ নিয়মীয়া শ্ৰোতা, ক্ৰমে মৰিগাঁৱৰ ৰাজু বৰা মজুমদাৰ, জাজৰীৰ শ্ৰোতা নৰেশ্বৰ হীৰা আৰু নগাঁৱৰ মনু ৰাজখোৱাই। অনুষ্ঠানটি শুনিবলৈ নাপাহৰিব। আৰম্ভ কৰিছোঁ অসমীয়া বোলছবিৰ গীত। আজিৰ অনুষ্ঠানত ককাদেউতা, নাতি আৰু হাতী বোলছবিখনৰ কেইটিমান গীত শুনিবলৈ পাব।

অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। খন্তেক পিছতে আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা সমাচাৰ সন্ধ্যা 9 বজাত নিউজ @ 9 আমাৰ কেন্দ্ৰৰ যোগেৰে শুনিবলৈ পাব।

মলিন বৰাৰ ৰচিত গীত দুটি শুনিলে। গীত দুটিত কণ্ঠদান কৰিলে ক্ৰমে নীলোৎপল গায়ন আৰু আৰিফুল হকে। এয়া আকাশবাণী নগাঁও। এতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰসাৰিত অসম মন্ত্ৰীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা প্ৰকাশ কৰিছে। আজি সামাজিক মাধ্যম এক্সৰ যোগে মুখ্যমন্ত্ৰীয়ে কাইলৈ শপত গ্ৰহণ কৰিবলগীয়া 12গৰাকী মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰিছে। সম্প্ৰসাৰিত মন্ত্ৰীসভাত অশ্বিনী ৰয় চৰকাৰ, অশোক সিংহল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰিকা, ডাঃ ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁয়ে স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্য

বিভাগে এই পদক্ষেপ লৈছে। সমগ্ৰ শিক্ষা অসমেও বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি কাইলৈৰ পৰা 30 জুনলৈ ইক ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ 28,36,232 গছ পুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উৎকৰ্ষ বঁটাত অসমে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। এই সন্মানে 2070 চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য পূৰণৰ সংকল্পক অধিক শক্তিশালী কৰিছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে ৰাজ্যৰ বিকাশৰ গতি অধিক ত্বৰান্বিত কৰিবলৈ সেউজ আৰু নবীকৰণযোগ্য শক্তিৰ উৎস গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰতিফলিত হৈছে বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে মধ্যমীয়া গ্ৰাহকভিত্তিক ৰাজ্যসমূহৰ ভিতৰত অসমে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত সৰ্বাধিক বিক্ৰেতা পঞ্জীয়নত প্ৰথম স্থান লাভ কৰাৰ লগতে সৰ্বাধিক গ্ৰাহকৰ আবেদন আৰু সৰ্বাধিক বিতৰণ কোম্পানী পৰিদৰ্শনত দ্বিতীয় স্থান লাভ কৰিছে। তদুপৰি সৰ্বাধিক সৌৰশক্তি স্থাপনতো ৰাজ্যখনে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট্ৰেক্ট আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহান জনাই চেতন ধীৰাচৰিয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখন সন্দৰ্ভতো আজি আদালতখনে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আদালতে এই গোচৰ আৰু আবেদন অন্য আদালতলৈ হস্তান্তৰ কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী জে পি নাড্ডাই আজি গুৱাহাটী মহানগৰীৰ সমীপৰ যোৰাবাটত এখন হাস্পতাল উদ্বোধন কৰে। 120খন বিচনাযুক্ত এই হাস্পতাল উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নাড্ডাই উন্নতমানৰ সা সুবিধাৰে যোৰাবাটত এনে এখন চিকিৎসালয় স্থাপন কৰাৰ বাবে কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত মেঘালয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ৱাই লাডমিকি শাইলা, মন্ত্ৰী সস্তেন চুহটুন, ৰাজ্য চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলিকে ধৰি ভালেসংখ্যক গণ্যমান্য লোক উপস্থিত থাকে। শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশনত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অধ্যক্ষতা কৰে। এই অধিৱেশনত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ উপাধ্যক্ষ জ্যোতিৰাদিত্য এম সিন্ধিয়াই মন্ত্ৰালয়ৰ বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে। ডনাৰ মন্ত্ৰী শ্ৰী সিন্ধিয়াই কয় যে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে মন্ত্ৰালয়ে সংযোগ সমন্বয় ক্ষিপ্ৰ ব্যৱস্থাৰে এই ভূখণ্ডৰ সুবিধা প্ৰদানকাৰী সমন্বয়ক আৰু সেতু হিচাপে কাম কৰি আহিছে। এই বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ডিব্ৰুগড়ৰ বৈৰাগী মঠৰ বাসিন্দা দিলীপ বৰুৱাৰ কালি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 76 বছৰ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিষয়া পদৰ পৰা অৱসৰ গ্ৰহণ কৰা বৰুৱা দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল। পিছত কালি দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে তেওঁৰ শেষ নিশ্বাস ত্যাগ কৰে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও নিবেদন কৰিছোঁ এখনি নাটক শান্তশিষ্ট হিষ্টপুষ্টৰ দ্বিতীয় খণ্ডটি। নাটকখনিৰ ৰচনা ভৱেন্দ্ৰনাথ শইকীয়াৰ।

0: যাবি থ
1: চাও তোর কান ক শান্ত হৃষ্ট
2: হৃষ্ট পুষ্ট মহাদুষ্ট।

এয়া শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্টৰ দ্বিতীয় খণ্ড। ৰচনা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ।

0: ৰুণী, ৰুণী, ঐ ৰুণী,
1: কি হ'ল?
0: মাতি আছো, শুনা নাই?
1: কাম কৰি আছো, দেখা নাই?
0: থ তোৰ কাম, এফালা আহিছ?
1: কিয়নো মিছামিচকে দিগদাৰি কৰি থাক? মা এইখিনি শেষ কৰি থবলৈ কৈছে, মই শেষ কৰিহে উঠিম। পিছত গালিখিনি তই খাবি নেকি?
0: কিনো বৰ কামটো একেবাৰে
1: নেচাও হিনো, কিয় কি কাম তাৰ পৰা যে চিঞৰি আছ?
0: গৈছো ৰ,
2: কি কৰিছো চাওঁ,
1: কপি কৰিছো।
2: কি কপি কৰিছো?
1: ৰন্ধন প্ৰণালী।
2: ৰন্ধন প্ৰণালী?
1: এইখন পূৰ্ণিমা জেঠাইৰ বহী। ইয়াৰে তিনিটা আইটেম, মিছা মাছৰ পোলাও, কোমোৰাৰ মুৰাব্বা আৰু ৰৌ মাছৰ স্পেচিয়েল কাৰী। এই তিনিটা আইটেম আমাৰ মায়ে আগতে শিকা নাছিল। এতিয়া পূৰ্ণিমা জেঠাইৰ বহীৰ পৰা মোক কপি কৰি থবলৈ কৈছে। পিছত জেঠাই মাক কথাবোৰ বুজাই দিব।
2: এই ৰবি ৰবি, তই পূৰ্ণিমা জেঠাইক জেঠাই বুলি মাত নেকি?
1: মাতোঁতো, তই নেমাত নেকি?
2: নেমাতোঁতো,
1: তই কি বুলি মাত?
2: একো বুলি নেমাতো, ওচৰলৈ গৈ কৰোঁ। তেতিয়া মোৰ ফালে চালে কওঁ, মায়ে আপোনাৰ বাৰ নম্বৰ শলালৈ খুঁজিছে।
1: কিয় নামাত?
2: ভুলুহঁতৰ বৰমা কি আছিল নেজানো, ভুলুক সুধিবিচোন, সি ভালকৈ ক'ব।
3: মই শুনিহে আছোঁ, তহঁতে মোৰ সৈতে কি কৈছ?
1: অ ভুলু, তুমি কোনফালেদি আহিলা?
2: তই নেমাতা নবলাকে সোমাই আহ, কিয় বাহিৰৰ পৰা মাতিব নোৱাৰ? তহঁতৰ ঘৰলৈ গ'লে দেখোন আমি
3: গেটৰ একেটা কথাকে খালিবাৰে পেক পেক পেক পেক। যদি বাহিৰৰ পৰা মাতিব লাগে তেন্তে দুৱাৰত কলিং বেল ক্ৰিং ক্ৰিং ক্ৰিং লগাবি, তাৰপিছত কথা কবি।
1: অ ভুলু, তোমাৰ দুই নম্বৰ মাতটোৰে কথা কোৱা না?
3: কম ৰবা,
1: ৰ'ব নালাগে, এতিয়া কোৱাচোন।
3: মানে মই কৈছো একেটা কথাকে খালি বাৰে বাৰে পেক পেক পেক পেক কৰি নাথাকিবি। মই বাহিৰৰ পৰা মুখেৰে মাতিব নোৱাৰো, দুৱাৰত কলিং বেল লগাবি ক্ৰিং ক্ৰিং ক্ৰিং, তাৰপিছত কথা কবি, বুজিলি? চাওঁ বহিবলৈ দে, মানুহ আহিলে প্ৰথমতে বহিবলৈ দিব লাগে, এই কথা তহঁতে শিকা নাই নেকি? ঐ মনু, ডাঙৰ চকী এখন আন।
4: এ নালাগে দে বাৰু, এইখিনিতে বহোঁ।
3: এতিয়া ক, মোৰ কথা কি কৈছিলি?
2: বুজিছ বোলো, ৰুণীয়ে ৰমণীহঁতৰ মাকক পূৰ্ণিমা জেঠাই বুলি কৈছে।
3: হা, তুমি মৰিব খুজিছা নেকি ৰুণী বাইদেউ?
1: কথাটোনো কি, কোৱাচোন।
3: ক বাপু, বুজাই দে।
2: তই কোৱাকো, তহঁতৰ ঘৰৰহে কথা।
3: শুনিবা, তুমি আকৌ বৰ ডাঙৰ গাৰ্জেন নহয়, মাজতে আকৌ ডাঙৰ মানুহৰ কথা তেনেকৈ কিয় কৈছা বুলি ধমকি নিদিবা।
1: নিদিওঁ বাৰু, তুমি আকৌ বেয়াকৈ একো নক'বা।
3: ভাল বেয়া কি, আমি সঁচা কথাহে ক'ম।
1: কোৱা।
3: মানে কথাটো হ'ল কি, এদিন মই ৰমণীৰ মাকক জেঠাই বুলি মাতিলোঁ, মোৰতো কোনো দেখ নাই, মাই মাতিব কৈছে মাতিছোঁ।
1: অঁ তো,
3: তাৰপিছত ৰন্তুহঁতৰ বিজুলী বাইদেউৰ আগত জেঠাই বোলে ইমান বকিছে, বিজুলী বাইদেউটো আহি আমাৰ মাক চব কৈ দিলে।
1: কিয় বকিছে?
3: বকিছে মামুনীয়ে, মানে আমাৰ মাই, কিয় তেওঁক জেঠাই বুলি মাতিবলৈ শিকাব। পূৰ্ণিমা জেঠাইতকৈ আমাৰ মা ডাঙৰহে, 3 বছৰ ডাঙৰ, সেইকাৰণে তেওঁক মাহী বুলি মাতিব লাগে।
1: তেনেহ'লে তোমাৰ মাইনো কিয়?
3: আমাৰ মাই কয় পূৰ্ণিমা মোতকৈ 2 বছৰ ডাঙৰ। ধুবুৰীত যেতিয়া মই ফ্ৰক পিন্ধি ক্লাছ 5 পঢ়োঁ, তেতিয়া পূৰ্ণিমাই মেখেলা চাদৰ পিন্ধি ক্লাছ 7 পঢ়ে। আৰু আমাৰ মাই যেতিয়া মইলা মেনত নাচে, তেতিয়া পূৰ্ণিমা জেঠাই মাহঁতক নাচ শিকাইছিল। আমাৰ মাহঁতৰ খুব খং উঠিছিল, বুজিছা? মায়ে কয় মোৰ পূৰ্ণিমাতকৈ 3 বছৰ আগতে বিয়া হৈছে, সেইকাৰণে মই তাইতকৈ ডাঙৰ হ'ম নেকি?
2: তেনেহ'লে পূৰ্ণিমা জেঠাই আকৌ কয় ভুলুমাক বৰমা কটীয়া আছিল, পঢ়া শুনাত গাধা আছিল।
1: হেই,
2: কি হে, মই বৰমাক গাধা বুলি কৈছোঁ নেকি? পূৰ্ণিমা জেঠাই কি কয় সেইটোহে কৈছোঁ। বৰমা বোলে একেটা ক্লাছতে 2-3 ফেইল মাৰি পূৰ্ণিমা জেঠাইতকৈ 2 তললৈ গ'লে।
3: আৰু শুনা, পূৰ্ণিমা জেঠাই বোলে 4 বয়সত প্ৰথম শ্ৰেণীত নাম লগাইছিল, আৰু আমাৰ মাই বোলে 7 বয়সত ক শ্ৰেণীত নাম লগাইছিল।
1: তোমালোক বৰ দুষ্ট, বুজিছা? খালি ডাঙৰ মানুহে

0: কোৱা শুনি থাকিবা আৰু পাছত টেংলাই কৰিবা।
1: আৰে বোলো এইজনে কি কয়, মাহঁতে আমাৰ ওচৰতে চব কথা পাতি থাকিব আৰু আমি আমাৰ কাণত সোপা মাৰি বহি থাকিম, নহয় এনেকুৱা কথা নকবি বুজিছ?
2: বাৰু ৰুণী বাইদেউ, মাহী হ'লে আমাৰ মাহঁতৰ কি লাভ হয়
0: জানো? সেইকাৰণে মই কৈছোঁ ইংৰাজীতে ভাল, যাকে ইচ্ছা আণ্টি বুলি মাতিবা, বাছ কোনেও বেয়া নাপায়।
1: মই যেতিয়া প্ৰাইম মিনিষ্টাৰ হ'ম তেতিয়া নিয়ম কৰি দিম মাকৰ বাহিৰে চব তিৰোতা মানুহকে চবেই মাহী বুলি মাতিব লাগিব।
2: মই তেতিয়া মাকো মাহী বুলি মাতিম।
0: কিয় ভুলো?
2: মায়ে তেতিয়া নিজকে ভুলুৰ মাকতকৈ সৰু বুলি ভাবি ফূৰ্তি হ'ব।
1: এনে ছয়তান বাদ দেখিব, চাওঁ চাওঁ তই কি লিখিছ, চাওঁ
0: চাওঁ দে লোকৰ বহি, কিন্তু ফালিলে মায়ে দিব মজা।
1: ৰবিচোন মই চাওঁহে, ৰৌ মাছৰ স্পেচিয়েল কাৰী, 1 কিলোগ্ৰাম ডাঙৰ ৰৌ মাছৰ টুকুৰা লওক।
2: টুকুৰা নে খুটুৰা?
1: ইয়াত জেঠাই এটা টুকুৰা লিখিছে পাতি হা।
2: জেঠাই নহয় কেতেলা মাহীয়ে।
1: এই মাজতে পেকপেকাই কথা নকবি, মোক পঢ়িবলৈ।
3: 1 কিলোগ্ৰাম ডাঙৰ ৰৌ মাছৰ টুকুৰা লওক, পেটিখিনি বেলেগ কৰি পেলাওক, গদাখিনি 3 চেণ্টিমিটাৰ, এইটো 3 চেণ্টিমিটাৰ এইটো কি,
0: কোনটো
2: এইটো
0: কিউব,
2: কিউব মানে
0: কিউব তোমালোকে পোৱা নাই নেকি? 3 চেণ্টিমিটাৰ কিউব মানে দীঘলে 3 চেণ্টিমিটাৰ, বহলে 3 চেণ্টিমিটাৰ আৰু ডাঠ 3 চেণ্টিমিটাৰ, মানে হেৰি আৰু এই এনেকুৱা। চা সেই
2: পেঞ্চিলে বুজিলোঁ।
3: টেবুল চামুচৰ 3 চামুচ টেঙা দৈ আৰু 2 চামুচ চেনি এই গদা মাছখিনিত ভালকৈ সানক আৰু মাছখিনি এটা চীনামাটি বাচনত থৈ দিয়ক। এতিয়া 10 গ্ৰাম জিৰা, 10-12টা জালুক, 50 গ্ৰাম খাটি গৰু ঘিউ, 2টা পকা জলকীয়া, আন্দাজমতে লং, ইলাচি, ডালচেনি, 2 চামুচ বাইনিজ বব
0: নহয় চাইনিজ চচ,
2: সেইটোৱে কওঁ কি,
0: আছে এটা বস্তু।
2: তাৰপিছত
3: তাৰপিছত অ'ভেনৰ কাৰেণ্ট অফ কৰি স্পেচিয়েল কাৰীখিনি অ'ভেনৰ ভিতৰত খাব পৰা ঠাণ্ডা হ'বলৈ দিয়ক। তাৰপাছত কাৰীৰ ওপৰত ধনিয়া পাত মিহি মিহিকৈ কুটি ছটিয়াই দিয়ক। মিহি চাউলৰ ভাত, নান বা পৰঠাৰ লগত এই কাৰী পৰিৱেশন কৰক।
1: কি হ'ল বোলো, টোপনি গ'ল নেকি?
2: নাই যোৱা, কথা এটা ভাবিছোঁ। বাৰু ৰুণী বাইদেউ, এই মাছৰ খুটুৰাবোৰ 3 চেণ্টিমিটাৰ কিউব নকৰি 4 চেণ্টিমিটাৰ কিউব কৰিলে স্পেচিয়েল গাড়ীখন তিতা হ'ব নেকি?
0: কিয় তিতা হ'ব?
2: আমাৰ ঘৰলৈ 100 দিনমানৰ মূৰত এদিন ৰৌ মাছ আনে, মায়ে খালি নিমখ আৰু হালধি দি ভাজি দিয়ে, কিমান ভাল লাগে জানা?
0: জানোতো।
1: তেনেহ'লে ইমান ভাল বস্তুটোলৈ ইমান কষ্ট, ইমান কাইদা কৰা কি দৰকাৰ?
2: ইমান কাইদা কৰিলে শিলগুটি আৰু কাঠৰ টুকুৰাও খাবলৈ ভাল হ'ব, ময়ে ৰান্ধিব পাৰিম।
0: ৰান্ধাচোন চাওঁ।
2: তুমি চব বস্তু যোগাৰ কৰি দিয়াচোন, খাটি, ঘিউ, চাইনিজ চচ, লং, ইলাচি।
1: অভিলো
2: কি,
1: এটা কাম কৰোঁ দে।
2: কি কাম?
1: আমি এটা নতুন ৰন্ধন প্ৰণালী লিখোঁ দে।
2: লিখি কি কৰিবি?
1: এনেই একো নকৰোঁ, এনেই লিখোঁ আৰু। মাহঁতেনো কি কৰে, এনেই বহীত লিখি থৈহে দিয়ে।
2: কি লিখিবি কচোন বাৰু?
1: ভাবো ৰ, এই বহীখনত কি কি আছে, কালিয়া, পোলাও, কাবাব, মুৰাপ্পা। আমি এটা কুৰাব্বা বনাওঁ।
2: কুৰাব্বা?
1: অঁ,
2: কিহেৰে
1: কিহেৰে কিহেৰে ভাবোঁ ৰবি, কিহেৰে বনাবি? তই কাঠৰ কথা কৈছিল নহয়, কাঠেৰে বনাম।
2: ঠিক আছে।
1: ঐ মনু, তই ইমান মজগুল হৈ কি কৰিছ, এফালা আহিছ?
4: গৈছো ৰবি।
2: এই হয়তো আজি মই নিবুকলৈ মনেই কৰা নাই।
4: নিবুকা নিবুকা নকবি,
2: ডিম একদম।
1: আই মনু, গণ্ডগোল নকৰবি। শুন মনু, তোৰ বাহিৰে এখন উলিয়া, তোৰ হাতৰ আখৰ ভাল নহয়, আমি কৈ যাম, তই লিখি যাবি। নহয় নহয়, আমাক বহুত কিতাপ লাগিব, বল মোৰ টেবুললৈকে যাওঁ। এই ৰন্ধন প্ৰণালী বহীখন ল।
0: কি যে কাণ্ড ইহঁতৰ।

0: এইটো নাম, ওপৰত ডাঙৰ কৈ লিখ, লিখি তলত আচমাৰ,
1: আণ্ডাৰলাইন,
2: কাঠৰ চলিৰ কুৰা,
0: বৰ বৰ আব আকাৰ কুৰাব্বা, মাহঁতৰ মুৰাব্বা আমাৰ কুৰাব্বা, নহয়
1: ঠিক?
0: তাৰপাছত লিখ উপকৰণ, কাঠৰ চলি 1 কিলোগ্ৰাম,
1: কি কাঠ?
0: হয়তো দামী কাঠ হ'লে কুৰাব্বাটো ভাল হ'ব, নহয় আমাৰ ইয়াত কি কি ভাল কাঠ পোৱা যায়? আৰু বোলো চাওঁ, সেই তাতে মোৰ ভূগোলৰ কিতাপখন আছে,
1: দৰকাৰ নাই কিতাপ, মোৰ মনতে আছে, চেগুন বনচুম তিতাচেপা গমাৰি,
0: লিখ বনচুম বা তিতাচেপা কাঠৰ হ'লে ভাল হয়,
1: মিস্ত্ৰীয়ে পালেং বা ডাইনিং টেবুল বনাবলৈ ৰান্ধা মাৰোতে ওলোৱা মিহি মিহি পাতল চলি বাচি ল'ব, লিখ,
0: এতিয়া খৰকৈ লিখি যা, পাছত কপি কৰিব লাগিব,
1: একদম পকোৱা খৰ লিখ,
2: মিহি মিহি পাতল চলি বাচি ল'ব, অঁ
1: হ'ল,
0: কাঠৰ চলি হ'ল, তাৰপাছত লিখ খাটি মৌজোল 3 কিলোগ্ৰাম, কিচমিচ 1 কিলোগ্ৰাম, বাদাম 500 গ্ৰাম,
1: মাত্ৰ
0: হ'ব দে, কাঠৰ চলি 1 কেজিহে,
1: ৰন্ধাৰ আগতে যে আমাক খাই থাকিবলৈ লাগিব,
0: খবৰদাৰ ৰন্ধাৰ আগতে কোনো একো বস্তু খাব নোৱাৰ, হ'লে
1: হ'ল, বাদাম 500 গ্ৰাম,
0: পেস্তা 200 গ্ৰাম, আখৰোট 250 গ্ৰাম,
1: কি
0: আখৰোট, আখৰোট, তাৰপিছত আফুগুটি 200 গ্ৰাম, চেনি 3 কেজি, তাৰপিছত ৰবি ৰবি ৰবি, অঁ পাইছোঁ, তাৰপিছত লিখ ভেনিলা চেণ্ট 5 গ্ৰাম, বেকিং পাউডাৰ 3 গ্ৰাম,
1: ৰবি লাহে লাহে,
2: বেকিং পাউডাৰ 3 গ্ৰাম হ'ল, তাৰপাছত
0: আৰু কি লাগিব বোলো,
1: লং ইলাচি, ডালচেনি, লিখিম,
0: লিখ আৰু লিখ লং ইলাচি ডালচেনি আন্দাজ মতে,
1: 5 ফুৰণ 50 গ্ৰাম, নহৰু 5 ফুটা, আমলখি, শিলিখা, হৰিটকি,
0: শিলিখা আৰু হৰিটকি একে হৈছেনে
1: ৰবি,
2: হৈছে, আমলখি আৰু হৰিটকি কিমানকৈ,
0: 2টাকৈ, তাৰপাছত লিখ পদিনাৰ আগ 10টামান আৰু তেজপাত 5টা, বাছ এইখিনি হ'ব চাগে, নহয় বোলো
1: আমি কুৰাবা বনাবলৈহে শিকাম, হ'ব দে,
0: ঠিক আছে, এতিয়া এটা নতুন পেৰেগ্ৰাফ কৰ, প্ৰথমতে লিখ প্ৰণালী,
1: আণ্ডাৰলাইন কৰ,
0: তাৰপিছত লিখি যা, প্ৰথমতে কাঠৰ চলিখিনিৰ পৰা ভাল ভাল ভঙা চিঙা নোহোৱা চলিবোৰক কি কওঁ বোলো,
1: হৃষ্টপুষ্ট, তেনেহ'লে নিপুতল,
0: হ'ব, ভাল ভাল নিপুতল চলিবোৰ বাছি লওক,
1: বাকীখিনি চাহৰ চৌকাত জুই জ্বলাবলৈ ব্যৱহাৰ কৰক,
0: সেইটো লিখিব লাগিব জানো,
1: মানে বন্ধনী ব্ৰেকেটৰ ভিতৰত লিখক,
0: নেলাগে বাদ দে,
1: হ'ল,
0: হ'লনে,
1: হ'ল,
0: লিখ 5 লিটাৰ কুহুমীয়া পানীত 100 গ্ৰাম নিমখ গুলি সেই পানীত কাঠৰ চলিখিনি তিয়াই থওক,
1: হৰিটকী কেইটাও চলিখিনিৰ লগতে ডুবাই থওক,
0: হৰিটকী কেইটা এতিয়া দিলে কি হ'ব,
1: বীজাণু ধ্বংস হ'ব,
0: ঠিক আছে, হ'লে
1: ৰবি ইমান খৰকৈ নকবি, হ'ল ক,
0: 24 ঘণ্টাৰ পাছত চলিখিনি পানীৰ পৰা উলিয়াই লওক, ৰ'দ পৰা ঠাইত পুৰণি খবৰ কাগজ বহলকৈ পাৰি চলিখিনি শুকাবলৈ দিয়ক,
1: ওচৰত খুটি এটা পুতি তাত মৰা কাউৰীৰ ডেউকা এখন আঁৰি থওক, নাইবা কাউৰী খেদিবলৈ ওচৰত কোনোবা এটাক বহুৱাই থওক,
0: এইবিলাক লাগিব জানো,
1: কিয় লাগিব, কিয় লাগিব, চলিখিনিৰ ওপৰত যদি কাউৰীয়ে হেৰি কৰে তেন্তে টেষ্টটো বেলেগ হৈ নাযাব,
0: বাৰু সেইবিলাক পিছত কপি কৰোঁতে লগাই দিম, এতিয়া আচল কথাখিনি লিখি লওঁ, হ'লনে, তাৰপিছত লিখ ভালকৈ শুকোৱাৰ পিছত চলিখিনিত ভেনিলা চেণ্টখিনি আৰু বেকিং পাউডাৰখিনি ছটিয়াই দিয়ক,
1: তিতা চফা কাঠৰ চলি হ'লে ভেনিলা চেণ্ট বেছি কৰি দিব, হ'ল, তাৰপাছত
0: এতিয়া চলিখিনি অ'ভেনত 20 মিনিট সময় বেক কৰক,
1: যাৰ ঘৰত অ'ভেন নাই তেওঁলোকে এই কুৰাব্বা বনাব নালাগে, লোকক অ'ভেন খুজি আমনি নকৰিব, ৱাৰ্নিং,
0: হ'লনে, লিখ তাৰপাছত চলিখিনিত অলপ মৌ সানি ঠাণ্ডা শুকান ঠাইত ঢাকি থওক,
1: বঢ়িয়া হৈছে, বঢ়িয়া হৈছে, মোৰ এচকল খাই চাব মন গৈছে ভাই, দেচোন মোনো কাগজখনকে চেলেগো,
0: মনে মনে মনে মনে, এতিয়া এটা নতুন পেৰেগ্ৰাফ কৰোঁ, লিখ আখৰোট পেস্তা আৰু বাদামখিনি চাফা কৰি লওক,
1: মোক ঘৰত বাদামৰ

0: বাকলি গুচাবলৈ দিলে যে কিমান ভাল লাগে। মোৰ নিচিনা চাফা কৰি বাদামৰ বাকলি কোনেও গুচাব নোৱাৰে, বুজিছ? ঐ বাপু, তহঁতে পেষ্টা দেখিছ?
1: নাই দেখা, মই মাৰ বহীখন চাইহে নামটো লিখিছোঁ।
0: খুৰীয়া দেখিছে?
1: মই ডাঙৰ পিছৰ পৰা দেখা নাই, আগতে দেখিছোঁ যদি ক'ব নোৱাৰো। লিখ, পাঁচফোৰণ আমলখি আৰু নহৰুখিনি একেলগে মিহিকৈ পিচি লওঁ, একেলগে মিহিকৈ পিচি লওঁ। যিমান পৰা খৰকৈ লিখ।
0: হাত বিষাই গৈছে।
1: হ'ব আৰু, বেছি নাই। এতিয়া এটা পৰিষ্কাৰ বহলমুখৰ বাচনত মৌখিনি গৰম কৰক, আন এটা চৌকাত আফুগুটিখিনি ভাজি লওঁ। চাওঁ বোলো, সেইবোৰ কৈছোঁ। তাৰপিছত ৰবি, অলপ চাই লওঁ। ভাষাটোতে মুস্কিল হৈ যায় নহয়, ভাষাটোহে আচল কথা।
0: ভাষাটো ভাল হ'লে কুৰাবাটোও খাবলৈ ভাল হ'ব।
1: অঁতো লিখ, মৌখিনি হাতেৰে চুব পৰা গৰম হ'লে তাত আফুগুটি, আখৰোট, পেষ্টা আৰু বাদামখিনি দি দিয়ক, ভালকৈ লৰাওক।
0: চেনিখিনি থাকি গ'ল নহয়।
1: এতিয়া চেনিখিনি ঢালি দিয়ক, এখন দীঘল হেতাৰে লাহে লাহে বস্তুখিনি লৰাই থাকক।
0: জুই অলপ কমাই দিয়ক।
1: ঠিক, জুই কম হ'ব লাগিব। তাৰপিছত লিখ, বস্তুখিনি যেতিয়া অলপ থপথপীয়া হ'ব তেতিয়া তাত কাঠৰ চলিখিনি ঢালি দিয়ক।
0: এতিয়া জুই একদম নুমুৱাই দিওঁ।
1: ৰবি ৰবি, অলপ পিছত। কাঠৰ চলিখিনি বস্তুখিনিৰ লগত ভালকৈ মিহলি হোৱাৰ পাছত তেজপাত পাঁচটা দি দিয়ক।
0: ৰবি ভাই, অলপ লাহে লাহে।
1: এই হৈ গ'ল আৰু। 5 মিনিটৰ পিছত জুইৰ পৰা বস্তুখিনি নমাওক। এতিয়া পদিনা পাতখিনি কুৰাব্বাৰ ওপৰত ছটিয়াই দিয়ক। তাৰপিছত নতুন পেৰাগ্ৰাফ কৰিবি।
0: আৰুনো কি থাকিল?
1: খাবলৈ দিয়া, পৰিৱেশন কৰা। হ'লনে মনো?
0: হ'ল।
1: লিখ, কুৰাব্বাখিনি ঠাণ্ডা হ'লে সাৱধানে কাঠৰ চলিবোৰ বাছি বেলেগ কৰি পেলাওক, বাকীখিনি পোলাও, বিৰিয়ানী বা পৰঠাৰ লগত পৰিৱেশন কৰক।
0: কাঠৰ চলিখিনি নেমু টেঙা গছৰ গুৰিত গাঁত খান্দি পুতি থওঁ, ই এবিধ উত্তম সাৰ।

0: হাতৰ আখৰ সঁচাকৈ বৰ ভাল অ মনু।
1: হাতৰ আখৰ ভাল ভাল বুলিয়ে তহঁতে খালি মোকে খটুৱাই থাক।
0: হওক দে ভাই, তোকোতো আমি কিমান কাম কৰি দিওঁ বোলো।
1: হা,
0: এইখিনিতো কপি কৰা হৈ গ'ল, কি কৰা যায় এতিয়া? ৰচনাখন কিন্তু খুব বঢ়িয়া হৈছে।
1: খুৰীহঁতৰ বহী দুখনত যিমান ৰচনা আছে আমাৰখন তাৰ চবতকৈ ভাল হৈছে। মই কি ভাবিছোঁ জান?
0: কি?
1: এইখন আমি মেগাজিনত ছপা কৰিবলৈ পঠাই দিওঁ।
2: ইহ, এইখন আকৌ কিয় ছপাব?
1: কিয় নছপাব? গৃহলক্ষী নামৰ মেগাজিনখন যে, তাত সদায় বহুত ৰন্ধন প্ৰণালী ছপা হয়। তাত ডাঙৰ মানুহে লিখা কথাহে ছপা হয়। আমিওতো ডাঙৰ মানুহৰ নামহে দিম।
0: কাৰ নাম?
1: এইখনতো ভাল ৰচনা, সেইকাৰণে ভাবিছোঁ আমাৰ মা আৰু তহঁতৰ খুৰীৰ নাম দিওঁ। যেতিয়া ছপা হ'ব তেতিয়া আমাৰ মাহঁতৰ খুব নাম হ'ব।
0: ঠিক আছে।
1: কি নালাগে ভাই, মাহঁতে গালি পাৰিব।
0: এতিয়া মাহঁতক নকও নহয়, এতিয়া একদম মনে মনে। বৰমা পুৰা নামটো কি?
1: মামণি দত্ত।
0: ঠিক আছে।

0: আহিছা দেখোন খোলো।
1: সাংঘাতিক কথা হৈছে ৰুণী বাইদেউ।
2: কি হৈছে, বৰবাদ বকিছে নেকি?
1: খুব বকিছে, তহঁতৰ খুৰীয়ে কিমান বকিছে?
2: খুব বকিছে, ভাগ্যলক্ষী মেগাজিনৰ সম্পাদিকাৰ ওপৰত বোলে মাহঁতে কেছ কৰিব।
1: খুৰী যে আমাৰ ঘৰলৈ গৈছিল তোমালোকে জানা নে নাজানা?
2: গৈছিল বুলি জানো।
1: কালি মা আৰু খুৰীয়ে বহুত কথা পাতিছে, তাৰপিছত আজি মাই এইখন সম্পাদিকালৈ চিঠি লিখিছে। এইখনত এতিয়া তোমালোকৰ খুৰীয়ে চহী কৰিব আৰু তাৰপিছত এইটো লেফাফাত ভৰাই মই চিঠিখন এতিয়াই পোষ্ট কৰি দিব লাগিব।
2: চাওঁ চিঠিখন
1: কি লিখিছে, পঢ়চোন।
2: শুনাকৈ পঢ়চোন ৰবি মনে মনে। কোনোবা দুষ্ট লোকে পাঠক পাঠিকা আৰু সমাজৰ চকুত আমাক হাঁহিয়াতৰ পাত্ৰ কৰিবলৈ আমাৰ নামত এই লিখাখিনি প্ৰচাৰ কৰিছে। সম্পাদিকা হিচাপে এই বিষয়ত আপোনাৰ দায়িত্ব কম নহয়। আপুনি যদি এই ঘটনাৰ এটা সুবিচাৰ নকৰে তেনেহ'লে আমি আইনৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ম।
1: সম্পাদিকাই যদি ৰচনাখন মাহঁতক দেখুৱাই দিয়ে, মোৰ হাতৰ আখৰটো মায়ে দেখিলে চিনি পাব,

0: তে বদমাসি কৰিবি, এতিয়া মইহে মৰিম, মই মাক চব কৈ দিম।
1: হাই মনে মনে
2: কি কৰিম নি, পা মজা এতিয়া, নোহোৱা নুপূজা কাণ্ড কৰিবি।
1: বাদ দেচোন সেইবোৰ, কিবা এটাতো কৰিব লাগিব।
0: ৰুণি বাইদেউ, ইমান তেল দিলে, ইমান মছলা দিলে, ইমান কষ্ট কৰিলে কাঠৰ চলিও যে খাবলৈ ভাল হ'ব। আমি সেইটো বুজাবলৈ সেই ৰচনাখন লিখিছিলোঁ, মাহঁতে ভালহে পাব লাগিছিল।
1: এটা কাম কৰোঁ দে ৰুণি,
2: কি
1: এইখন চিঠি মাহঁতে চহী কৰক, কিন্তু ভুলুৱে ডাকত দিব নালাগে। আমি চবেই ৰচনাখন খুব ভাল হৈছে বুলি সম্পাদিকালৈ চিঠি লিখোঁ। ৰুণি, তই চিঠিকেইখন ভালকৈ লিখি দিবি।
2: মই পাৰিম জানো,
1: তই যে আকস্মিক বক্তৃতা দিবলৈ বহুত কিবা কিবি পঢ়িলো, তেনেকৈ পঢ়ি ল'বি।
0: আৰু ডাঙৰ মানুহে লিখাৰ নিচিনাকৈ লিখিবা,
1: তলত কাৰ নাম দিবি। আমি চাৰিখন চিঠি লিখিম আৰু বেলেগ বেলেগ চাৰিজন মানুহৰ নাম দিম।
2: জানো কি হ'ব, ক'ব নোৱাৰো, তহঁতে গণ্ডগোল কৰিবি আৰু এতিয়া মই
1: চাৰিখন লিখিলি?
2: লিখিলোঁ, জানো কি হৈছে,
1: যে সেইখন অকণমান পঢ়িছোঁ,
2: লিখিছোঁ আৰু, আজি সাধাৰণভাৱে খাই বৈ জীয়াই থাকিবলৈকে আমাৰ খাদ্য বস্তুৰ অভাৱ, যিখিনি বস্তু পোৱা যায় তাৰো জুই চাই দাম, এনে অৱস্থাত ৰন্ধন প্ৰণালীৰ দীঘলীয়া তালিকাই আমাক উপহাসহে কৰে। এইবোৰ তালিকা আচলতে বিলাসৰহে সামগ্ৰী। লেখিকা দুগৰাকীয়ে ধেমালিৰ চলেৰে এই অৱস্থাটোক বিদ্ৰূপ কৰাৰ বাবে তেখেতসকল আমাৰ নিচিনা সাধাৰণ ঘৰৰ মহিলাৰ অশেষ ধন্যবাদৰ পাত্ৰী। তেখেতসকলৰ পৰা এনে ৰচনা আমি আগলৈও আশা কৰিলোঁ।
0: বৰ টান হৈছে, মই বুজাই নাই।
2: ডাঙৰ মানুহে লিখাৰ নিচিনাকৈ লিখিব কৈছ, লিখিছোঁ, মইহে জানো একেখন লিখোঁতে মোৰ কিমান কষ্ট হৈছে।
1: এতিয়া চবে এখন এখন কপি কৰ, তলত চাৰিটা বেলেগ বেলেগ নাম দি দি আজিয়ে বেলেগে বেলেগে পোষ্ট কৰি দিম।
0: কালি নতুন মেগাজিনখন আহিছে নহয়, তাত চাৰিখন চিঠি ওলাইছে, মাৰ যে কি ফুৰ্তি, পঢ়িয়ে আছে পঢ়িয়ে আছে, ভাত খাওঁতে মৰিছে, চাহ খাওঁতে মৰিছে, বাঘৰ মৰিছে, পনীয়ে আছে পনীয়ে আছে পনীয়ে আছে।
1: আমাৰ মাৰো খুব ফুৰ্তি, এতিয়া মাৰ ভয় লাগিছে বোলো পোষ্ট কৰিব দিয়া চিঠিখন সেইখন যদি ওলাই যায়।
2: দেখিলি বোলো মাহঁতৰ কাণ্ড দেখিলি,
1: যেতিয়া প্ৰথমতে ৰচনাখন ওলাই তেতিয়া কি খং, বকনি কোবত ঘৰত থাকিবই নোৱাৰো, আৰু এতিয়া ৰচনাখন ভাল বুলি চাৰিখন চিঠি ওলাইছে, এতিয়া মাহঁতে ফূৰ্তিটো চা,
0: কিবা খং উঠিব চব ফিনিচ কৰি দিম।
1: কেনেকৈ,
0: মোৰ হাতত থকা চিঠিখন পোষ্ট কৰি দিম।
1: নাই ভাই নালাগে, কিবা এটাতো কৰিব লাগিল।
0: মই এটা কথা ভাবিছোঁ, মই বাৰু কিবা এটা কৰিম, তহঁতে চাই থাকচোন কেইদিনমান।
1: মা
3: কি হ'ল,
1: তহঁতে লিখা ৰচনাখন ভাল বুলি বহুত মানুহে চিঠি লিখিছে নহয়?
3: লিখিছেতো, এতিয়ালৈকে আঠখনমান চিঠি পালোঁ।
1: আচলতেতো ৰচনাখন তহঁতে লিখা নাই, তহঁতে খুব খং কৰিহে এখন চিঠি লিখিছিলি। আচল কথা কি জান মা, ৰচনাখন বাপু আৰু ভুলুৱে লিখিছিল, ৰুণীয়ে বানান শুদ্ধ কৰি দিছিল আৰু মই কপি কৰিছিলোঁ।
3: হা,
1: তই ৰুণীহঁতকো সুধিবিচোন।
3: সঁচা?
1: সঁচাটো, তহঁতে যে খং কৰি সম্পাদিকালৈ চিঠি এখন লিখিছিলি সেইখন ভুলে পোষ্ট কৰা নাই।
3: দেখিছা বাৰু কাণ্ডখন?
1: আমা, ৰচনাখন বাপুহঁতে লিখিছিল বুলি এতিয়া তহঁতে সম্পাদিকালৈ চিঠি এখন নিলিখ কিয়, তেতিয়াহে তহঁতক আমি ভাল বুলি জানিম।
3: লিখিম দে মনু, লিখিম, আজিয়ে লিখিম।

0: শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ৰচিত নাটকলানিৰ দ্বিতীয় খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত আছিল বাপু সত্যকাম ফুকন, মনু মুক্তিকাম ফুকন, ৰুণী সংগীতা শইকীয়া, ভুলু অমিতাভ গগৈ আৰু মনুৰ মাক মীৰা দাস। বাণীবন্ধনৰ সহযোগী আছিল বীণা দাস মান্না। প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ।
1: শান্তশিষ্ট হৃষ্টপুষ্ট নাটকখনি শুনিলে।

শ্রোতাসকলে আমাৰ কেন্দ্ৰৰ হাতঘড়ি অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ বাবে অনুৰোধ কৰিব পাৰে। তাৰ বাবে শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে।

শ্রোতাসকল, আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্রৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214। নম্বৰটি মই পুনৰ কৈছোঁ, 9435053214।

এয়া আকাশবাণী নগাঁও। ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগে আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰ সামৰি মই মৃণালী শৰ্মাই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছোঁ। এই একেই বেণ্ডতে আমাৰ কেন্দ্ৰৰ কাইলৈ অনুষ্ঠান প্ৰচাৰ আৰম্ভ হ'ব 5:55। আজিৰ অনুষ্ঠান প্ৰচাৰত কাৰ্যকক্ষৰ পৰা সহায় কৰিলে ৰাধাৰাণী দত্তই, নিয়ন্ত্ৰণ কক্ষত আছিল পি কে ৰাজা আৰু নিৰ্জুম নাৰ্জাৰী। শুভৰাত্ৰি, জয় হিন্দ।